আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 16 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: যুবক যুৱতীৰ ওপৰত দ্ৰুতগতিৰ কাৰিকৰী পৰিৱৰ্তনৰ প্ৰভাৱ পৰা দেখিবলৈ পাওঁ। যুৱক আৰু বয়স্কজনৰ মাজৰ পাৰ্থক্যই পিতৃ মাতৃ, শিক্ষক শ্ৰেণী আৰু সমাজকৰ্মীসকলক আহুকালত পেলাইছে। প্ৰাপ্তবয়স্কজনে গ্ৰহণ কৰা ব্যৱহাৰিক আৰ্হিৰ আজি অনুমোদন নোহোৱা হৈ পৰিছে, লগতে পুৰণি নৈতিক মানদণ্ডকো প্ৰত্যাখ্যান কৰা হৈছে। আইন শৃংখলা হানি, মদ্যপায়িতা, ধ্বংসাত্মক কাৰ্যকলাপ, যৌন আকৰ্ষণ, লগতে জীৱন আৰু কৰ্মৰ প্ৰতি হতাশবাদী নেতিবাচক মনোভাৱ, এনেবোৰৰো উদ্ভৱ হৈছে। সঘনে পৰিৱৰ্তনশীল কোনো প্ৰতিশ্ৰুতি বা নিশ্চয়তা নথকা এখন পৃথিৱীত ভোগবাদী নীতিসমূহৰ আকৰ্ষণ অধিক। জাতীয় সংস্কৃতিৰ প্ৰৱাহ বিপদমুখী হৈছে, সামাজিক ক্ষয়ৰ ভাৱ পৰিষ্কাৰ হৈ পৰিছে। এইটো সম্ভৱতঃ এটা উগ্ৰ মনোভাৱ, আজি কি হৈছে তাৰ সঠিক বিশ্লেষণ নহয়। এইটো নিঃসন্দেহে যে এই ভাৱধাৰা ভাৰত বা আন অনুন্নত দেশসমূহতকৈ উন্নত আৰু আগবঢ়া সমাজসমূহতহে বিশেষকৈ বৰ্তমান। তথাপি এইবোৰ লক্ষ্য কৰাৰ প্ৰয়োজন এইকাৰণেই যে একেধৰণৰ শক্তিসমূহে আমাৰ জীৱনক স্পৰ্শ কৰিব পাৰে। সম্ভৱতঃ এই সকলোবোৰ এটা দ্ৰুত সন্ধিক্ষণ যুগৰ আৱশ্যকীয় পৰিণতি। কাৰিকৰী জ্ঞানৰ লগত খাপ খোৱাকৈ সভ্যতাৰ এক নতুন আধাৰ ক্ৰমাৎ সৃষ্টি হ'ব, লগতে গঢ়ি উঠিব নতুন আদৰ্শবাদ, সমূহীয়া জীৱনৰ নতুন পদ্ধতিসমূহ আৰু এটা বিস্তৃত জীৱন দৰ্শন। বৰ্তমানৰ ঘটনাবোৰৰ বিষয়ে কোনোবাই যদি ইয়াক অতি হতাশবাদী মনোভাৱ বুলি বিবেচনা কৰে, মই নাজানো ভাৰতৰ বা পৃথিৱীত সংঘটিত ঘটনাসমূহৰ বিষয়ে মোৰ প্ৰতিক্ৰিয়া নিৰাশাবাদী নহয়। এক প্ৰকাৰ বিশ্লেষণ কৰিব বা ব্যাখ্যা দিব নোৱাৰা অৱস্থাই ভৱিষ্যতৰ আশামূৰ পৰিপূৰ্ণ কৰিছে। সম্ভৱতঃ বহুতখিনি মোক লাগ দিয়া সৌভাগ্যৰ কাৰণেই হ'বলৈ পাইছে। আটাইতকৈ সৌভাগ্যৰ কথা হৈছে ভাৰতীয় জনসাধাৰণৰ অপৰিসীম মৰম। আনকি মই যেতিয়া বিদেশলৈ যাওঁ, সেইবোৰ ঠাইতো জনসাধাৰণৰ বন্ধুত্ব আৰু অন্তৰৰ উত্তাপনা আদৰণি পাইছোঁ। এনেদৰেই আমাৰ ভাৰতীয় জনসাধাৰণৰ প্ৰতি মোৰ যথেষ্ট মৰম আৰু আস্থা, বিদেশৰ জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা আৰু স্নেহ গঢ়ি উঠিছে। মোৰ উপলব্ধি হৈছে মানুহে দানৰ প্ৰতিদান পায়। কোনোৱে স্নেহ দিয়ে, তাৰ প্ৰতিদান তেওঁ অপৰিসীমভাৱেই পায়। যদি বিদ্বেষ দিয়ে, তাৰো প্ৰতিদান তেওঁ পায়। মই দেখিছোঁ আৰু মোৰ অনুভৱো হৈছে, সকলো ঠাইৰে মানুহে শান্তি বিচাৰে, সদ্ভাৱ আৰু সহযোগ বিচাৰে। এইটোৱেই যদি হয়, মই এইটো হয় বুলিয়ে ভাবোঁ, তেন্তে ঘটনাৰ সোঁত সংঘাতৰ পৰা সহযোগিতালৈ, যুদ্ধৰ চিন্তাধাৰাৰ পৰা শান্তিৰ কৰ্মধাৰালৈ ঘূৰাই দিব পৰাটো সম্ভৱপৰ হোৱা উচিত। মই ভাবোঁ ভীতিয়েই হৈছে সম্ভৱতঃ সৰ্বনিকৃষ্ট বস্তু, কাৰণ ভীতিৰ পৰাই সংঘাত আৰু হিংসাবৃত্তিৰ উদ্ভৱ হয়। হিংসা হৈছে ভীতিৰ প্ৰতিক্ৰিয়া, সেইদৰে অসত্য। আমাৰ প্ৰাচীন সাহিত্যত অভয় দানেই সৰ্বশ্ৰেষ্ঠ দান বুলি কোৱা হৈছে। ভীতিৰ পৰা হাত সাৰি থকা ব্যক্তিয়ে ঘটনাসমূহ শুদ্ধ পৰিপ্ৰেক্ষিতত চাব পাৰে, মন আৰু কৰ্মৰ ক্ষেত্ৰতো কিছুদূৰ সত্যতা ৰক্ষা কৰিব পাৰে। আজি আমি ভীতিয়ে পৃথিৱীখনক গ্ৰাস কৰা দেখিবলৈ পাইছোঁ। আনকি সৰ্ববৃহৎ, সৰ্বশক্তিমন্ত জাতিসমূহো ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। ঐশ্বৰ্য আৰু ক্ষমতাই ভীতি হ্ৰাস নকৰি প্ৰকৃততে বৃদ্ধিহে কৰিছে। পৃথিৱীখন জাতীয়, আন্তৰ্জাতিক, লগতে গোষ্ঠী, ধৰ্ম, আচাৰ আৰু শ্ৰেণী সম্বন্ধীয় সংঘাতেৰে উভৈনদী হৈ আছে। এই সংঘাতসমূহক অস্বীকাৰ বা আওকাণ কৰিবলৈ যোৱাটো তেনেই ভুল হ'ব, তথাপি এইবোৰৰ আমি সন্মুখীন হ'ব লাগিব, সংগ্ৰামী পদ্ধতিৰে নহয়, শান্তিৰ উপায়েৰেহে। এইদৰেই এইবোৰৰ আমি সমাধান বিচাৰিব লাগিব।
1: আজিৰ মুকুতামালা পণ্ডিত জৱাহৰলাল নেহৰুৰ লিখনিৰ পৰা লোৱা হ'ল।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক নৃপেন চন্দ্ৰ দাসৰ কণ্ঠৰ, পুনৰ কৈছোঁ, এতিয়া শুনোৱা হওক নৃপেন চন্দ্ৰ দাস।

ইমান পৰে নৃপেনচন্দ্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীতকেইটি শুনিলে। লগৰীয়াসকল আছিল হেমন্ত চৌধুৰী, মৃদুল চৌধুৰী, লক্ষ্মণ ৰাজবংশী, ভূপেন চন্দ্ৰ বৰ্মন, বিজয় বৰ্মন, জয়কান্ত কলিতা আৰু বিপিন সন্দিকৈ।

එයා කක්වෙනි ගුවහතේ මොහ බහෝ ඉදහුණුවහෝ হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে আগবঢ়াইছো মান্না দেৰ গ্ৰন্থত সীমা ছবিৰ এটি ভজন, গীতিকাৰ শৈলেন্দ্ৰ।

হিন্দী ছবিৰ পৰা লোৱা ভজনৰ অনুষ্ঠানত শেষত শুনোৱা হওক শৰ্মা ব্ৰাদাৰ্ছৰ কণ্ঠৰ এটি ভজন, বোলছবি পৰিণয়, গীতিকাৰ জয়দেৱ।

ইমানপৰে হিন্দী ছবিৰ পৰা লোৱা ভজনকীতি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

চাৰে 9 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ অমিয় কুমাৰ শৰ্মা, অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। নিশা 10 বজাত এখনি সংগীতালেখ্য জন্মাষ্টমী, প্ৰযোজনা কুশল কুমাৰৰ।

বাবে ল'বলগীয়া সাৱধানতা, এই বিষয়ে আলোচ কৰিব অধ্যাপক অবনী কুমাৰ ভাগৱতী আৰু অধ্যাপক ভগৱৎ প্ৰাণদুৱৰায়, হাত ধৰিব কৃতাঞ্জলি বৰ্মণি, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ, এই বিষয়ে এতিয়া আলোচনা। ইয়াত ভাগ ল'ব ডক্টৰ উৎপল নাথ আৰু ডক্টৰ জয়ন্ত কুমাৰ গোস্বামীয়ে, আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। আজি শুনিবলৈ পাব এই আলোচনাৰ দ্বিতীয় খণ্ড। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই শিতানত বাপকণ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। ইয়াৰ উপৰিও আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বেলি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত প্ৰিয়া সিঙৰ কথিকা বিজ্ঞান কে ক্ষেত্ৰ মে মহিলাও কে যোগদান। বিয়লি 3:45 কাৰ্বি অনুষ্ঠানত কণ্ঠশিল্পী শশীকলা হানচেপীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় ভাগ, সাক্ষাৎ গ্ৰহণ অজয় কুমাৰ বৰাৰ। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানৰ আইডিঅ'ৰ আখল শিতানত, আইডিঅ'ৰ আখলত অসমীয়া খাদ্যৰ জুতি, এই বিষয়ে ক'ব ৰিংকু দেৱী বৰ্মনে। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত প্ৰাণজিত কোচৰ কবিতা আৰু অবিনাশ বৰুৱাৰ চুটি গল্প, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:20 লাইভ ফোন ইন কল্পতৰু। 8:30 গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত, ৰুবি কলিতা, অসীম হাজৰিকা, সংগীতা কাকতি আৰু সুৰেশ হাতীমুৰীয়াৰ কণ্ঠৰ গীত। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভূপেন হাজৰিকাৰ বিষয়ে শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। গোৱালপাৰা জিলাৰ এহৰূপ শুনিবলৈ পাব আজি পুৱা 9:15, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীত। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মল্লিকা দাস ঠাকুৰীয়াৰ কণ্ঠৰ আধুনিক গীত, 1:20 লোহিত চন্দ্ৰ কলিতা আৰু সংগীসকলে গোৱা ওজাপালি, 1:35 প্ৰশান্ত কুমাৰ মিত্ৰৰ হাৱাইন গীটাৰ বাদন। আজি দিনৰ 1:50 চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 8:30 আধুনিক গীত। নেপালী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব বিয়লি 3:15, 4:30 বড়ো অনুষ্ঠান, 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দৌৰাৰ কথিকা ইংৰাজী লিখন কৌশলৰ প্ৰথম খণ্ড, সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 গুণ শইকীয়াৰ সংস্কৃত কথিকা মহাপুৰুষ মাধৱদেৱ বৈশ্য নামঘোষা, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত গুণেশ্বৰ তেৰণৰ কণ্ঠৰ কাৰ্বি গীত, আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিশেষ হেল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ প্ৰচাৰ কৰা হ'ব প্ৰাগজ্যোতিষপুৰ শাখাত। আজি আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰ্মলয়া দাস, আঠ ধৰিব ভাস্কৰ শইকীয়া, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।
0: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই FM বেণ্ডৰ 101.6 MHz-ত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: প্লাষ্টিক আৰু আমাৰ স্বাস্থ্য, প্ৰথম খণ্ড। প্লাষ্টিকৰ বহুল ব্যৱহাৰৰ বাবে বৰ্তমানৰ যুগটোক প্লাষ্টিকৰ যুগ বুলি কোৱা হয়। এই সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ বিভিন্ন কাম সহজ হৈ পৰিছিল, কিন্তু এতিয়া প্লাষ্টিক আমাৰ জীৱন আৰু পৰিৱেশৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি কৰিছে তালৈ চাই ই এটা অভিশাপত পৰিণত হ'বলৈ আগবাঢ়িছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বস্তু, পাত্ৰ আদিৰ পৰা নানা প্ৰকাৰৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই আহি খাদ্যৰ লগত মিহলি হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰি মগজু, বৃক্ক আদিৰ ক্ষতি কৰে। ই শিশুৰ দৈহিক আৰু মানসিক বিকাশতো বাধা জন্মায়। প্লাষ্টিকৰ বস্তুবোৰ ব্যৱহাৰ কৰাৰ পাছত পেলাই দিয়া হয় আৰু সেইবোৰ কঠিন আৱৰ্জনাত পৰিণত হয়। এই আৱৰ্জনা পচি মাটিৰ লগত লীন যাবলৈ বহু বছৰৰ প্ৰয়োজন হয় আৰু কোনো কোনোবিধ প্লাষ্টিকৰ পচন নঘটেই।

0: আৰু সেইবাবে সেইবোৰ পৰিৱেশত ৰৈ যায়। প্লাষ্টিক আৱৰ্জনাই পৰিৱেশ লেতেৰা কৰে, মাটিৰ সাৰ পানী বায়ু গ্ৰহণ কৰিব পৰা ক্ষমতা কমাই আনে, নগৰীয়া ঠাইৰ নলা নৰ্দমা বন্ধ কৰি পানী জমা হোৱা সমস্যা বা কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। প্লাষ্টিকবোৰ খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু কয়লাৰ পৰা আহৰণ কৰা হাইড্ৰকাৰ্বনজাতীয় যৌগৰ পৰা উৎপাদন কৰা হয়। পৃথিৱীত এই প্ৰাকৃতিক সম্পদবোৰৰ 6-8% প্লাষ্টিক উদ্যোগত ব্যৱহাৰ হয়। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা আহৰণ কৰা ইথিলিন, প্ৰপিলিন, বিউটেন, ষ্টাইৰিন আদি জৈৱ অণুবোৰ প্লাষ্টিক উৎপাদনৰ প্ৰাথমিক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়। এইবোৰ অণুক মনোমাৰ বোলা হয় আৰু মনোমাৰৰ পৰা বহিযোগীকৰণ প্ৰক্ৰিয়াৰে পলিমাৰ বা প্লাষ্টিক উৎপাদন কৰা হয়। এই কাৰ্যত নিকেল, ক্ৰমিয়াম আদি ধাতু অনুঘটক ৰূপে ব্যৱহাৰ কৰা হয়। সকলো প্লাষ্টিকৰে মূল পদাৰ্থ পলিমাৰ হ'লেও তাৰ লগত উপযুক্ত পৰিমাণৰ সহযোজক দ্ৰব্য যোগ দিলেহে প্লাষ্টিকে লাগতিয়াল গুণ লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে, ৰঙীন প্লাষ্টিকৰ বাবে বিভিন্ন ৰং বা ধাতৱ পদাৰ্থ, থাৰ্মকল বা ষ্টাইৰ'ফমৰ বাবে ফেন উৎপাদনকাৰী দ্ৰব্য, পুতলা আৰু শিশুৰ টিথাৰত ব্যৱহাৰ কৰা কোমল স্থিতিস্থাপক প্লাষ্টিকৰ বাবে প্লাষ্টিককাৰী দ্ৰব্য আদি ব্যৱহাৰ কৰা হয়। এই সহযোজক দ্ৰব্যবোৰ প্লাষ্টিক অণুৰ গাঁথনিত অতি ঢিলাকৈ সংযুক্ত হৈ থাকে। সেয়ে বস্তুবোৰ ব্যৱহাৰ কৰোঁতে তেনে দ্ৰব্যবোৰ এটা সময়ত প্লাষ্টিকৰ পৰা এৰাই গৈ আমাৰ শৰীৰত ক্ষতিসাধন কৰিব পাৰে। আকৌ যদিও পলিমাৰ অণুৰ মূল গাঁথনিত কাৰ্বন আৰু হাইড্ৰজেন থাকে, কিছুমান প্লাষ্টিকৰ অণুত আন মৌলও থাকিব পাৰে। আমি প্লাষ্টিকৰ বিভিন্ন বস্তু ব্যৱহাৰ কৰোঁ যদিও সেইবোৰত থকা প্লাষ্টিকবোৰ চিনি নাপাওঁ। বিভিন্ন সামগ্ৰী উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা 6 প্ৰধান প্লাষ্টিক হ'ল নিম্ন ঘনত্বৰ পলিইথিলিন, উচ্চ ঘনত্বৰ পলিইথিলিন, পলিভিনাইল ক্লৰাইড বা PVC, পলিকাৰ্বনেট বা PC, পলিইথিলিন টেৰাথেলেট বা PET আৰু পলিপ্ৰপিলিন বা PP। এইবোৰ প্লাষ্টিকৰ পৰাই বটল, গিলাচ, প্লেট, থাল, বাতি, বেগ, বস্তু ভৰোৱা পাত্ৰ, বিভিন্ন বস্তু বান্ধিবলৈ আৱৰণ আদি ব্যৱহাৰ কৰা হয়। প্লাষ্টিকত থকা বিশেষকৈ সহযোজক পদাৰ্থবোৰ নিগৰি ওলাই খাদ্যবস্তু বা আন বস্তুৰ লগত মিহলি হৈ আমাৰ ক্ষতিসাধন কৰিব পাৰে। নিম্ন ঘনবিশিষ্ট পলিইথিলিন প্ৰথমে 1942 উৎপাদিত হৈছিল আৰু ই দ্বিতীয় বিশ্বযুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতত 1979 কলকাতাৰ ICI কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে এইবিধ প্লাষ্টিক উৎপাদন কৰিছিল। পলিইথিলিনৰ ব্যৱহাৰিক নামটো হ'ল পলিথিন। ইয়াক কেৰিবেগ, গাখীৰ, তেল আদি ভৰোৱা পেকেট, বাল্টি, বাতি, কাপ্লেট আদি ঘৰুৱা বাচন আৰু চিমেণ্ট আৰু সাৰ আদি ভৰোৱা বস্তা উৎপাদনত ব্যৱহাৰ কৰা হয়। পলিথিনৰ উৎপাদনত সহযোজক হিচাপে সংযোগ কৰা সীহ আৰু কেডমিয়াম ধাতুৱে পাছত পানী আৰু মাটি প্ৰদূষিত কৰে আৰু এই পদাৰ্থবোৰ মানুহৰ দেহতো প্ৰৱেশ কৰে। সীহ প্ৰদূষণে মগজুৰ ক্ষতি কৰে, সংজ্ঞাহীনতা, শ্বাহৰোগ, হাৰ্ট এটেক, আনকি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। কেডমিয়াম এবিধ নেফ্ৰটক্সিন পদাৰ্থ। ই বৃক্কৰ কোষ আৰু কলা বিনষ্ট কৰি নেফ্ৰাইটিছ ৰোগ সৃষ্টি কৰে। ই ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰো কাৰক হ'ব পাৰে। সেয়ে ৰঙীন প্লাষ্টিকৰ মোনাবোৰ স্বাস্থ্যৰ বাবে বেছি অপকাৰী বুলি গণ্য কৰা হয়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43 গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 পৰা 65 ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ .gov.in।

0: আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612636236 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নগৰীকৰণৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাসমূহৰ প্ৰতি সংবেদনশীল হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় নগৰীয়া নিকায়সমূহক আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1250লৈ বৃদ্ধি হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউক্ৰেইন আৰু পোলেণ্ডলৈ যাব আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। জনসংখ্যা বৃদ্ধি, ভৱিষ্যতৰ সম্ভাৱ্য জলসংকটকে ধৰি নগৰীকৰণৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাসমূহৰ প্ৰতি সংবেদনশীল হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নগৰীয়া স্থানীয় নিকায়সমূহক আহ্বান জনাইছে। তেওঁ নগৰীয়া স্থানীয় নিকায়সমূহত চিন্তন শিবিৰ আয়োজন কৰি এই বিষয়সমূহ আলোচনা কৰাৰ বাবে আহ্বান জনায়।

0: মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় জল সন্মিলনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোদীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ জল সংৰক্ষণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে সজাগতা সৃষ্টিৰ বাবে প্ৰদৰ্শনী, কৰ্মশালা আৰু অংশীদাৰসকলৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশত বৰ্ধিত পথ দুৰ্ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। নতুন দিল্লীত কালি উন্নত ঘাইপথ অভিৱৰ্তন 2026 দিয়া ভাষণত শ্ৰীগাডকাৰীয়ে কয় যে প্ৰতিবছৰে 180,000 লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ ব্যাপক জনসজাগতা আৰু বাহন চলোৱাৰ ক্ষেত্ৰত দায়িত্বসম্পন্ন আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বাহন চলোৱাৰ কৌশল আৰু সুৰক্ষিতভাৱে পথত যান বাহন চলোৱাৰ নীতিসমূহ আয়ত্ত কৰাৰ বাবে দেশৰ ঠায়ে ঠায়ে উৎসৰ্গিত গাড়ী চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰয়োজন হৈছে। তেওঁ চালকসকলৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে গাড়ী চালকসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতাই পথ সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলায়।
1: After a particular limit, the license will get suspended or even cancelled further. Now we are taking all this thing into the law. The bill is prepared. We are now trying to take it to the parliament. The different weightages will be given to different kinds of offences and this will introduce responsible driving behaviour. One thing is very important. We have taken decision about driving training school. Already we have given permission more than 300 driving training schools. And particularly I am requesting the OEMs, the automobile company like Tata, Mahindra, Maruti Suzuki, all the big companies to start driving training centers in the different, particularly the, in the aspirant districts.
0: অনুষ্ঠানত দিয়া ভাষণত শ্ৰীগাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা পি এম ৰাহত আঁচনিৰ বিষয়ে উল্লেখ কৰে। এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ ভিতৰত পথ দুৰ্ঘটনাৰ বলি হোৱা প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে 1,50,000 টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,250লৈ বৃদ্ধি হৈছে। হিমালয়ৰ কাষৰীয়া অঞ্চলত মাটিৰ তলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ভোটে কুচি নৈৰ কাষৰীয়া সুৰংগসমূহত আবদ্ধ হৈ থকা লোকসকলক বৰষুণ আৰু বোকাময় পৰিস্থিতিৰ মাজত উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে। এই ঘটনাত সন্ধানহীন লোকৰ ভিতৰত 583গৰাকী বিদেশী লোক বুলি প্ৰকাশ কৰা হৈছে। সুৰক্ষা বাহিনী আৰু নেপালৰ সেনাবাহিনীয়ে যুটীয়াভাৱে হেলিকপ্টাৰ আৰু পথেৰে গৈ চলোৱা অভিযানত 11,993 লোকক উদ্ধাৰ কৰা হৈছে। এই অভিযানৰ বাবে 21,314গৰাকী সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা হৈছে। ইপিনে চীনত এই বানৰ ফলত হোৱা মৃত্যু লোকৰ সংখ্যা 21লৈ বৃদ্ধি হৈছে আৰু 541জন সন্ধানহীন হৈ আছে। কালি নিম্ন সদনত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কয় যে এই সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে উমৈহতীয়া দায়িত্ব গ্ৰহণ কৰিব লাগিব। এই ভয়াৱহ ধবংসযজ্ঞই হিমালয় অঞ্চলত প্ৰভাৱ বৃদ্ধি পোৱা জলবায়ুজনিত বিপদৰ এক স্পষ্ট সতৰ্কবাণী দিছে। এই ভয়ংকৰ দুৰ্যোগে জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয় অঞ্চলত বসবাস কৰা লোকসকলৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশেষজ্ঞসকলে উচ্চ হিমালয়ত হোৱা হিমস্খলনৰ এই ঘটনাত অঞ্চলটোৰ বৃহৎ দুৰ্যোগ হিচাপে চিহ্নিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় উন্নয়নমূলক অংশীদাৰ যেনে এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব বেংক, ইউৰোপীয় সংঘ, ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন সংস্থাই আগবঢ়োৱাৰ লগতে ভাৰত, চীন আৰু দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞৰ দলে জলবিদ্যুৎ প্ৰকল্পস্থলীসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে যোৱা 26 আগষ্টৰ প্ৰলয়ংকাৰী বানে নেপালৰ ৰাছুৱা, নুৱাকট আৰু ধাডিং নামৰ 3খন জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি থৈ যায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি 3দিনীয়া ভ্ৰমণসূচীৰে ইউক্ৰেইন আৰু পোলেণ্ডলৈ যাব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী চিবিহা আৰু পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী ৰাডোশ্লভ চিৰকৰস্কীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত দেশ দুখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে আঞ্চলিক ঘটনাক্ৰম আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ক লৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰ আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহকে ধৰি দ্বিপাক্ষিক সম্পৰ্কক প্ৰভাৱান্বিত কৰিব পৰা সমগ্ৰ বিষয়

0: আলোচনা কৰিব। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা ৰাজধানী দিল্লীত উপস্থিত হৈছে। তেওঁৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থিঅ' ফ্ৰাংকেনো ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথম ভাৰত ভ্ৰমণ। প্ৰধানমন্ত্ৰী ৱেভাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ প্ৰেক্ষাপটত ভাৰতীয় ঔদ্যোগিক মহাসংঘৰ ব্যৱসায়িক কাৰ্যসূচীত ভাষণ দিব। এই ভ্ৰমণে ভাৰত আৰু বেলজিয়ামৰ অংশীদাৰিত্ব তথা সহযোগিতা বৃদ্ধি কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা নবীকৰণযোগ্য শক্তিকে ধৰি দ্বিপাক্ষিক বিভিন্ন বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু বেলজিয়ামে তিনি শতিকাৰো অধিক কালজুৰি ঐতিহাসিক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। 1947 চনৰ ছেপ্টেম্বৰত ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা অগ্ৰণী ইউৰোপীয় দেশসমূহৰ ভিতৰত বেলজিয়াম অন্যতম আছিল। ইউৰোপত বেলজিয়াম ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে আৰু 2025-26 বৰ্ষত দেশখনৰ সৈতে দ্বিপাক্ষিক বাণিজ্য $13 বিলিয়ন অধিক হৈছে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বৌদ্ধিক সম্পদ কাৰ্যালয়ৰ মুৰববীসকলৰ 18 সংখ্যক বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিক্ছত ভাৰতৰ অধ্যক্ষতা, স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিষয়ে আলোচনা কৰা হয়। বৌদ্ধিক সম্পদৰ কাঠামোসমূহে কেনেদৰে প্ৰযুক্তিগত স্থিতিস্থাপকতা আৰু বহনক্ষম অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰে সেই সন্দৰ্ভত আলোকপাত কৰা হয়। আই পি ব্ৰিক্ছৰ কাৰ্যালয়ৰ মুৰববীসকলে প্ৰকল্পসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু আই পি ব্ৰিক্ছ গোটত সহযোগিতাৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ সমন্বয় ব্যৱস্থা আৰু সময়ে সময়ে অগ্ৰগতিৰ পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গোলকীয় উদ্ভাৱন, সৃষ্টিশীলতা আৰু অৰ্থনৈতিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে বৌদ্ধিক সম্পদৰ ক্ষেত্ৰত বহুপক্ষীয় সহযোগিতা বৃদ্ধিৰ বাবেও এই মুৰববীসকল প্ৰতিশ্ৰুতিবদ্ধ হয়। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীয়ে অৰুণাচলৰ হলংগিৰ দনিপলো বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্ব ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি চি আই এছ এফৰ উপ পৰিদৰ্শক জেনেৰেল কিমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কালি ইটানগৰত সাক্ষাৎ কৰে। চি আই এছ এফৰ আনুষ্ঠানিক অধিগ্ৰহণৰ লক্ষ্য হৈছে বিমান নিৰাপত্তাক অধিক ফলপ্ৰসূ আৰু শক্তিশালী কৰি তোলা। অৰুণাচলৰ অৱসৰপ্ৰাপ্ত অগ্নিবীৰসকলৰ এতিয়া অৰুণাচল প্ৰদেশ আৰক্ষী, সশস্ত্ৰ আৰক্ষী বেটেলিয়ন আই আৰ বি এন, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, খনিজৰক্ষী, বনৰক্ষী, বিশেষ ব্যাঘ্ৰ সুৰক্ষা বাহিনী, বনকৰ্মী আৰু কাৰাগাৰ ৱাৰ্ডেনত নিযুক্তিৰ ক্ষেত্ৰত 20% সংৰক্ষণ থাকিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যখনৰ গৃহমন্ত্ৰী মামানা টুঙে কয় যে অগ্নিবীৰসকলৰ অনুশাসন, প্ৰশিক্ষণ আৰু সমৰ্পণে সমাজলৈ বিশেষ অৱদান আগবঢ়াই আহিছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে 94 ৰাণেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে। যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত শ্ৰীলংকাই ইণ্ডোনেছিয়াক 75 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নগৰীকৰণৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাসমূহৰ প্ৰতি সংবেদনশীল হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় নগৰীয় নিকায়সমূহক আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1250লৈ বৃদ্ধি হৈছে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: কারণ ভবিষ্যৎ তৎক্ষণাৎ আহি পায়। আজি অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ উপজাদিন। 1957 চনত প্ৰথমবাৰৰ বাবে নটসূৰ্য ফণি শৰ্মা পৰিচালিত পিয়লি ফুকন ছবিখনত ভুমুকি মাৰিছিল নিপন গোস্বামীয়ে। সেয়াই আছিল আৰম্ভণি। পাছলৈ তেখেতে অমৰ পাঠকৰ সংগ্ৰামৰ জৰিয়তে আৰম্ভ কৰিছিল এক সফল বৰ্ণিল অভিনয় জীৱনৰ। 70-80 দশকৰ পৰা এগৰাকী অভিনেতাই অসমবাসীক উপহাৰ দিছিল ইখনৰ পাছত সিখন ছুপাৰহিট ছবি। অসমীয়া চিনেমাক এক নতুন গতি, এক বিশিষ্ট মাত্ৰা প্ৰদান কৰাত সফল হৈছিল নিপন গোস্বামী। বিশেষকৈ ডাক্তৰ বেজবৰুৱা, ককাদেউতা, নাতি আৰু হাতী, কাদম্বৰী, আজলী নবু, জীৱন বাটৰ লগৰী, মিঠা মিঠা লগনত, বহাগৰ দুপৰীয়া, ককাদেউতাৰ ঘৰ জয় আদি ছবিত কৰা তেখেতৰ দুৰ্দান্ত অভিনয়ে আজিও প্ৰতিগৰাকী অসমীয়াৰ মনৰ মাজত সজীৱ হৈ আছে। অসমীয়া চিনেমাৰ সৰ্বকালৰ এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে চিহ্নিত হোৱা নিপন গোস্বামীয়ে অসমীয়া ছবি জগতৰ উত্তৰণৰ বাবে অহো পুৰুষাৰ্থ অব্যাহত ৰাখিছিল। 1942 চনৰ 3 ছেপ্টেম্বৰত সাংস্কৃতিক নগৰী তেজপুৰৰ কলিবাৰীত তেখেতৰ জন্ম হৈছিল। অসমীয়া ভাষাৰ লগতে তেখেতে বাংলা আৰু হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছিল। আকাশবাণীৰ নাট বিভাগৰ নিয়মীয়া শিল্পী নিপন গোস্বামীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত উপন্যাস পাঠ অনুষ্ঠানত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচিত উপন্যাস শতগ্নিৰ পাঠ আগবঢ়োৱাৰ লগতে উপন্যাসখনত বন্ধুৰাম মজুমদাৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। এয়াই আছিল আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত তেখেতৰ শেষৰটো অনুষ্ঠান। নাটকৰ ফালৰ পৰা চাবলৈ গ'লে নিপন গোস্বামীয়ে আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত প্ৰশান্ত মেনাৰ দ্বাৰা ৰচিত নাট এটা কুকুৰ আৰু এজন মানুহ নামৰ নাটখনিত শেষবাৰৰ বাবে অভিনয় কৰিছিল। আগবঢ়াইছো আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত উপন্যাস পাঠ অনুষ্ঠানৰ নিপন গোস্বামীয়ে পাঠ আগবঢ়োৱা শতগ্নি উপন্যাসৰ কিয় অংশ।
1: মই দাৰি খুৰাইছিলো, দৰাৰ বাপেক সাজি কাছে থকা ভাল বুলি বিমলাই এইমাত্ৰ কৈ গৈছে। গৈনীয়ে দুৱাৰ দলিৰ ওপৰত আমপাত আৰিছে। মাংগলিক কাৰ্যৰ বাবে মতা স্বত্বেও ওচৰ চুবুৰীয়া তিৰোতাবোৰ অহা নাই। নহাৰ কাৰণ আমি প্ৰাপ্ত, যিবোৰ অতি সাহসী আৰু আগৰণুৱা সেইবোৰহে আহিছে। জোৰোণৰ বাবে অলংকাৰ গোটাই আনিছে আঠে, মানে বিমলাৰ গিৰিয়েকে। আঠে গাড়ী এখন যোগাৰ কৰি আনিছে ৰজতক ষ্টেচনৰ পৰা আনিবৰ বাবে। ট্ৰেইনলৈ অৱশ্যে এতিয়াও 4 ঘণ্টা সময় আছে। জোৰোণ ইবেলা পঠিওৱা হ'ব বুলি ছোৱালীৰ ঘৰলৈ ইতিমধ্যে খবৰ পঠিওৱা হৈছে। জোৰোণক মই আৰু বিমলা যাম বুলি ভাবিছো। মানুহ বেছি নাই, গাঁৱৰ ঘৰৰ পৰা কোনো অহা নাই, মিতিৰ কুটুম্বৰৰো কোনো খা খবৰ নাপাওঁ। সিহঁতেও আমাৰ পৰিয়ালটোক এঘৰীয়া কৰি থৈছে মোৰ বিয়াৰ দিন ধৰি। তাৰ কাৰণ জানিবলৈ আপোনালোক উৎসুক হৈ আছে নহয়, কিন্তু ৰ'ব, ধৈৰ্য ধৰকচোন, বিয়াখন হৈ যাওক। তেনেতে সিটো ঘৰত আঠে আৰু বিমলাই কথা পতা শুনিলো। প্ৰথমতে গুণগুণনি, তাৰ পাছত কথাৰ ঝনঝনি কাণত পৰিল। দাড়ি খুৰা শেষ কৰি বেৰৰ দাঁতিত ৰৈ শব্দবোৰ কৰ্ণেৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলো, একো ধৰিব নোৱাৰিলো। তাৰপিছত অসন্তুষ্ট চিত্তে সোমালো বাথৰুমত। মই গৰম পানীৰে গা ধোওঁ, বিশেষকৈ জাৰৰ কেইদিন, কিন্তু দেখিলো ৰুমত পানী নাই। খং উঠি ঘৈণীক ভিতৰৰ পৰা চিঞৰিলো, বোলো গৰম পানী কতা?
0: এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হল শান্তিৰ প্ৰাংগন। আজি 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ উপজাদিন উপলক্ষে তেখেতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। 1984 চনৰ পৰা প্ৰত্যেক বছৰে আজিৰ এই দিনটো উদযাপন কৰি অহা হৈছে। অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ, সাংস্কৃতিক অনুষ্ঠান আদিৰ উপৰি বিভিন্ন খেল ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বিশেষভাৱে সন্মান জনোৱা হয়। অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভণি হৈছিল।

0: অসমৰ এগৰাকী থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক ধীৰু ভূঞাৰ আজি স্মৃতি দিৱস। 1942 চনত গুৱাহাটীৰ উজান বজাৰত তেখেতৰ জন্ম হৈছিল। ধীৰু ভূঞাই পৰিচালনা কৰা প্ৰথম ৰাগিনী চলচ্চিত্ৰই 1957 চনৰ 35 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম আছিল। এখন আছিল তেখেতৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ। ইয়াৰ উপৰিও ধীৰু ভূঞা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতৰ ৰেডিঅ' নাটকসমূহৰ ভিতৰত আছিল ফুল আৰু কাইট, বৰুৱাৰ সংসাৰ, সিচাপুখুৰীৰ মাছ, বৃহন্নলাৰ মুক্তি ইত্যাদি। সৈয়দ আব্দুল মালিকৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত আৰু তেখেতৰ দ্বাৰা প্ৰযোজিত কাঠফুলা নামৰ নাটকখন অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰাষ্ট্ৰীয় নাটক কাৰ্যসূচীলৈ নিৰ্বাচিত হৈছিল আৰু দেশৰ সকলোবোৰ আঞ্চলিক ভাষাতেই সম্প্ৰচাৰিত হৈছিল। অসমৰ এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক আছিল মৃণালকান্তি দাস। পুনে ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ স্নাতক মৃণালকান্তি দাসে কেইবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল। 1996 চনত ৰাগ বিৰাগ আৰু অদাৰ্যৰ চিত্ৰগ্ৰহণৰ বাবে তেখেতে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। চিত্ৰগ্ৰহণক পেচা হিচাপে লোৱাৰ আগতে তেখেত পৰ্বতাৰোহণত আগ্ৰহী আছিল। 1986 চনত পশ্চিম হিমালয়ৰ মেণ্ঠোছা শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল মৃণালকান্তি দাস। সৰুৰে পৰাই বন্য জীৱ জন্তুৰ প্ৰতি আকৃষ্ট মৃণালকান্তি দাসে অসম চৰকাৰৰ প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈ ফৰেষ্টাৰ হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল যদিও চিত্ৰগ্ৰহণৰ বাবে তেখেতে সেই চাকৰি ত্যাগ কৰিছিল। তেখেতৰ জন্ম হৈছিল 1965 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখে। 1994 চনত মৃণালকান্তি দাসে নিজে পৰিচালনা কৰিছিল 13টা খণ্ডৰ এখন দূৰদৰ্শনৰ ধাৰাবাহিক ৰুদালি। ইয়াৰ উপৰিও তেখেতে অসমৰ জয়পুৰ বৰ্ষাৰণ্যৰ ওপৰত নিৰ্মিত স্পন্দনকে ধৰি কেইবাখনো তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল। অৰণ্যত বৰষুণ ছবিৰ কামৰ বাবে অসমৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰা মৃণালকান্তি দাসে 2004 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ কাষৰীয়া ঠাই এখনত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। আজি মৃণালকান্তি দাসৰ স্মৃতি দিৱস। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1783 চনত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয় যাক পেৰিছ চুক্তি নামেৰে জনা যায়। ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল 1936 চনত। ভাৰতীয় দাৰ্শনিক ব্ৰজেন্দ্ৰনাথ শীলৰ জন্ম হয় 1864 চনত। ভাৰতীয় বিজ্ঞানী তথা শিক্ষাবিদ ৰাজেশ্বৰী চেটাৰ্জীৰ মৃত্যু হয় 2010 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াত এগৰাকী শিক্ষকৰ ভূমিকা, এই সম্পৰ্কে আজি আমাক কৈছে পি এম শ্ৰী যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ শিক্ষক মণি দত্তই।
4: ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ এক অতুলনীয় অৱদান আছে, কাৰণ বিদ্যালয়খনেই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ দ্বিতীয় ঘৰ। নিজৰ ঘৰখনৰ পিছতেই বিদ্যালয়তে তেওঁলোকে দিনটোৰ বেছিভাগ সময় পাৰ কৰে লগৰীয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে অভিভাৱকসকলৰ বুজনিতকৈ শিক্ষকসকলৰ বুজনিকহে বেছি গ্ৰহণীয় বুলি ভাবে, কাৰণ শিক্ষকসকল হ'ল তেওঁলোকৰ বাবে ৰোল মডেল। শিক্ষকে দিয়া ভাল শিক্ষা, শিক্ষকে কৰা ভাল কাম, ভাল ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত এক গভীৰ সাঁচ বহুৱায়, তেওঁলোকৰ জীৱন গঢ়াত সহায় হয়। শিক্ষকসকল হ'ল ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফ্ৰেণ্ড, ফিলোচফাৰ এণ্ড গাইড।

0: শিশুসকলে পুথিগত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সমাজৰ লগতে দেশৰ প্ৰতি দায়িত্ববোধৰ উৎকৰ্ষ সাধনত শিক্ষকসকলে অৱদান আগবঢ়াই আহিছে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিয়ে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰা দেখা গৈছে। এই প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে, সেই জ্ঞানৰ পথ প্ৰদৰ্শনৰ দায়িত্বও আমাৰ শিক্ষক সমাজৰেই। ভাৰতবৰ্ষত বৈদিক যুগৰ পৰাই আচাৰ্য, গুৰু বা শিক্ষকসকলক ভগৱানৰ পিছতেই স্থান দিয়া হয়। 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস পালন কৰা হয়। গতিকে শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি, সমাজৰ প্ৰতি তথা দেশৰ প্ৰতি দায়িত্ব বহুত বেছি। ভৱিষ্যতে মানৱ সম্পদ গঢ়াৰ দায়িত্বও এই শিক্ষকসকলৰেই। গতিকে আমি শিক্ষকসকল সৎ চৈত্যবান হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ জ্যোতি বিলাবলৈ আমি নিজেই যথেষ্ট জ্ঞান আহৰণ কৰিব লাগিব।
1: আমাৰ সৈতে সেই আছিল পি এম শ্ৰী যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ শিক্ষক মণি দত্ত। কামৰূপ জিলাৰ অন্তৰ্গত পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অহা 12 আৰু 13 ডিচেম্বৰত অনুষ্ঠিত হ'ব। এই ঐতিহাসিক ক্ষণটোক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে উদযাপন সমিতিৰ উদ্যোগত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। এই স্মৃতিগ্ৰন্থখনৰ বাবে বিদ্যালয়খনৰ লগত জড়িত স্মৃতিচাৰণ, ইয়াৰ ইতিহাস, শিক্ষামূলক প্ৰবন্ধ, কবিতা, চিন্তা চেতনামূলক বা সৃষ্টিশীল লেখা আহ্বান কৰা হৈছে। লেখাসমূহ সৰ্বাধিক 1500 শব্দৰ ভিতৰত অসমীয়া বা ইংৰাজী ভাষাত কাগজৰ এটা পিঠিত স্পষ্ট আখৰেৰে লিখা নাইবা কম্পিউটাৰ টাইপ কৰি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত সভাপতি, সম্পাদক, স্মৃতিগ্ৰন্থ উপসমিতি, শতবাৰ্ষিকী উদযাপন সমিতি, পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ডাক সোণেশ্বৰ কামৰূপ পিন 7813822 পঠাবলৈ অনুৰোধ জনাইছে। লেখাসমূহ ইমেইল hirendas292@gmail.com, হোৱাটছএপ নম্বৰ 9706577292 আৰু 8876986785ত পঠাব পাৰিব বুলি স্মৃতিগ্ৰন্থ উপসমিতিয়ে জানিবলৈ দিছে।
2: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 MHz নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।
1: প্ৰেছৰটা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ৰাজ্যৰ চাকৰি প্ৰাৰ্থীক সুখবৰ দি মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অচিৰেই অসম আৰক্ষীত 15,000 যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত মহিলাৰ সুৰক্ষাত দেশৰ ভিতৰতে অসম অদ্বিতীয় হ'ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বহুচৰ্চিত হত্যা আৰু ইয়াৰ আধাৰতেই ফাষ্টট্ৰেক আদালতত চলি থকা গোচৰৰ সাক্ষ্যদানৰ বাবে কালি আদালতত সাক্ষ্য প্ৰদান কৰে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা। ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। টোলগেটত টোল দিয়াৰ বাবে আমি ফৰলেন কাজিৰঙা এলিভেটেড কৰিডৰ পোৱাৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। নেপালত সন্ধানহীন লোকৰ সংখ্যা 5,000+ আৰু মৃতকৰ সংখ্যা 1,127গৰাকীলৈ বৃদ্ধি। সীমান্ত পাৰ হৈ ভাৰততো পৰিছে নেপালৰ প্ৰলয়ংকাৰী বানৰ প্ৰভাৱ। প্ৰাকৃতিক বিপৰ্যয়ত পুনৰ বিধ্বস্ত গুৱাহাটী মহানগৰ। ভূমিস্খলনত পুনৰ পোত গল ঘৰ। কথমপী প্ৰাণৰক্ষা 5 জনীয়া এটি পৰিয়ালৰ। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণ। খেলৰ পিছত আছে প্ৰথমবাৰলৈ ভাৰতত অনুষ্ঠিত হ'ব ICC মহিলাৰ চেম্পিয়নছ ট্ৰফী। বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব অভিৰুচি ক্ৰীড়া দিৱস। 30 ছেপ্টেম্বৰত গুৱাহাটীত হ'বলগীয়া ভাৰত ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ টিকট কাইলৈৰ পৰা বিক্ৰী কৰা হ'ব। প্ৰেছৰটা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: তাল বাজানার প্রধান ময়ে ওজা, পরিতাল ব্রহ্মতাল রুদ্রতাল তাল রূপগণ।
1: ভূপেন হাজৰিকা অসমৰ জাতীয় জীৱনৰ আবেগ অনুভূতিৰ সৈতে সম্পৃক্ত হৈ থকা এটি প্ৰাতঃস্মৰণীয় নাম, যাৰ কণ্ঠৰ সুৰ অনুৰণিত হয় প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত। মামণি ৰয়ছম গোস্বামীৰ ভাষাত,
2: ভূপেন্দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ।
1: এইগৰাকী ভূপেন হাজৰিকাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ষ্টুডিঅ'ত অকণিৰ মেল অনুষ্ঠানত যেতিয়া কণমানিহঁতক লগ পাইছিল, তেতিয়া শৈশৱৰ মধুৰ স্মৃতিৰ মাজত তেখেত বুৰ গৈছিল এনেদৰে।
3: দুষ্ট আছিলোঁ যে মই, এই কথাটো মই শুনিছোঁ পিছত, মানে মই দুষ্ট আছিলোঁ। এবাৰ মোৰ খং উঠিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ওপৰত, তেতিয়া মই ভাবিলোঁ ৰেল এখন বগৰাই দিলে কেনে হয়। ভৰলুমুখত আছিলোঁ, ভৰলুমুখত থাকোঁতে আমাৰ ঘৰত কাম কৰা এটা ল'ৰা আছিলে নলবাৰীৰ ফালৰ, তো সিয়ে মই একে বয়স, দুইটাই দুইটাই ভাবিলোঁ যে এখন ৰেল বগৰাব লাগিব কাম কৰা ল'ৰাটোৰ লগত। ঠিক আছে, আমি দুইটাই ফুটবলো খেলোঁ, আৰু আইতাই স্কুলৰ পিছত গৰুকেইটা লৈ আহিব দিয়ে, গৰুকেইটা চৰাব দিয়ে সোণাৰাম স্কুলৰ ফিল্ডত, ভৰলুমুখ দেখিছা নহয়, তাতে। সেইখিনি সময়ৰ শৈশৱৰ কথা কৈছোঁ মই, খুব সৰু আৰু, ক্লাছ থ্ৰীত পঢ়োঁ। ঠিক থ্ৰীত পঢ়াৰ কিছুদিন আগতেই দেউতাই মোক কটন কলেজিয়েট হাইস্কুললৈ গৈছিলে, সৰু ধুতি এখন আৰু সৰু মুগাৰ কুৰ্তা এটা পিন্ধাই লৈ গৈছে, দেউতাই চাইকেলৰ আগত লৈ গৈছে কটন কলেজিয়েট হাইস্কুলত। এজন বুঢ়া মানুহ আহিছে, কোন নাজানো আৰু দেই, তে মই গীত গাইছোঁ, মই এটা গীতেই জানো আৰু, সেইটোকে গাইছোঁ আৰু দেই, শিকাই দিছে। কোনে জানো লিখিছিল, কোনে সুৰ দিছিল পাহৰিছোঁ, লিখিছে কিহতে হিয়াৰে আজি কওঁ তুমি যোৱা গৈ, কৰ্তব্যে মাতিছে যদি যোৱা তুমি যোৱা গৈ, এইটো গাইছোঁ। সেই গীতটো গোৱাৰ পিছত সেই বুঢ়া মানুহগৰাকী খুব সুন্দৰ দেখিবলৈ, তেওঁ তামোল খাই আছিলে, তাৰপিছত চকীদাৰটোক মাতি ক'লে যে পানী এগিলাচ আনচোন, পানী এগিলাচে ধুই ল'লে মুখখন গুলগুল কৰি, লৈ পেলাই মোক কপালতে চুমা এটা খালে, খাই ক'লে যে এই ল'ৰাজন খুব ভাল শিল্পী হ'ব, মই আশীৰ্বাদ কৰিছোঁ এইবুলি কপালত চুমাটো খালে। আৰু খোৱাৰ পিছত মই গুচি আহিলোঁ ঘৰলৈ, দেউতাহঁতে লৈ আহিলে। কেইদিনমান পিছত কাগজত ওলাইছে এইটো কথা যে নীলকান্ত হাজৰিকাৰ 5 বছৰীয়া পুত্ৰ শ্ৰীমান ভূপেন হাজৰিকাই এইটো গাঁৱতে, সেই মানুহজন কোন আছিল জানা, লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা অসম এৰি কলিকতালৈ গুচি যাবৰ কাৰণে বিদায় সভা এখন কৰি দিছিলে কটন কলেজিয়েট হাইস্কুলৰ ল'ৰা ছোৱালী আৰু শিক্ষকসকলে। তাত সেইটো আশীৰ্বাদ মই 5 বছৰ বয়সতে পাইছোঁ, আৰু সেইটোৱে মোৰ প্ৰথম ফাংচন আৰু, সেই প্ৰথম গাইছোঁ, প্ৰথমে কাগজত প্ৰথম পৃষ্ঠাত ওলাইছে, সৰু বাকচ এটা কৰি দিছে, দিপ্লে তাত লিখিছে, সেইটো কথা মোৰ মনত আছে। আৰু এটা কথা মোৰ মনত পৰে, গোটেই ভাৰতবৰ্ষত তেতিয়া গান্ধীয়ে আন্দোলন কৰিছে, মহাত্মা গান্ধীয়ে আন্দোলন কৰিছে, ব্ৰিটিছ গুচি যাব লাগে, ইংৰাজবিলাক গুচি যাব লাগে, তেতিয়া

0: এবার ফুৰিবলৈ আহিছিলোঁ মই তেজপুৰ নে ক'ৰ পৰা ফুৰিবলৈ আহিছিলোঁ আইতা আঠটালৈ ভৰলুমুখত। সেই তেতিয়া এতিয়া ক্লাছ ছেভেন এইটমান বোধহয়, মই সেই ভৰলুৰ দলংখনৰ পৰা গামোচা এখন পিন্ধি লৈ ৰেলখনৰ কাৰণে ৰৈ থাকোঁ। ৰেলখন সিফালৰ পৰা আহি থাকে, আহি ওচৰ পাওঁতেই ভৰলুত জাপ মাৰি দিওঁ। এতিয়া ভৰলুত তেতিয়া পানী আছিলে, আমি কেইটামান আছিলোঁ, খুব দুষ্ট ল'ৰা কেইটামান আছিলোঁ। তেতিয়া এনেকৈ তিনি চাৰিদিনমান আমি জঁপিয়াই আছোঁ। পিছত এদিন তেনেকৈ জঁপিয়াই থাকোঁতে দেখিলোঁ আৰু ডুব মাৰিলোঁ, যেতিয়া দেখিলোঁ যে ৰেলখন ৰৈ গ'ল। ৰৈ গাৰ্ডজন নামিলে, নামি পেলাই ভৰলুমুখৰ পুলিচ ষ্টেচনলৈ আহিছে। আহি কৈছে এই ল'ৰাকেইটা মৰিব কেতিয়াবা, এই ল'ৰাকেইটা মৰিব, আমি ব্ৰেকো ধৰিব নোৱাৰিম, এটা সাংঘাতিক দুষ্ট ল'ৰাকেইটা, এইবুলি গাড়ী চালি পাৰি আকৌ গাড়ীখন গুচি গ'ল। তাৰ মোৰ খং উঠিলে যে আমি মৰিম নে নমৰিম মইহে জানো, মইতো ঠিক জানো যে মই কেতিয়া জাপ মাৰিম, মই ৰে'লৰ আগত পৰিমনে। এনেকৈ চফাইলাই ক'লে ইয়াত এইবিলাক ইংৰাজ, এইবিলাক ইংৰাজ ইংৰাজ বুলি ক'লে, এই ইংৰাজৰ ৰেল এইবিলাক, এইবিলাক বগৰাব লাগে। বগৰাবলৈ আমি দুটাই আৰু কৰিছোঁ কি, এই দিনৰ চাৰিটামান বজাত গৈছোঁ, গৈ ভৰলুমুখৰ পৰা দুটা লাইনতে শিল পাতিছোঁ, শিল বহুত শিল পাতিছোঁ দুইফালে, লাইনৰ ওপৰত পাতি দিছোঁ দুইফালে, দেই দুটা লাইনতে, দুটা ৰেলতে পাতি দিছোঁ। তাহি ইয়াত সোমাই আছিলোঁ সাতটা বজাত, কিবা কলিকতা মেইলখন আহে, ট্ৰেভেল দি পাৰ হয়, ধমধমায়াকৈ পৃথিৱী কঁপাই গুচি যায়, ঘৰ চৰ লৰি যায় আমাৰ। তাৰপিছতে আৰু হ'ল কি, ৰেলখন আহিলে, আমি ভাবিলোঁ যিটো বাগৰিবই, বাগৰিলে কিজনে আমাক বিচাৰে, কিজনে কোনোবাই দেখে, গতিকে আইতাৰ খাটৰ তলত দুইটা সোমাই আমি শুনি আছিলোঁ, মানে কাম কৰাৰ ল'ৰাটোৰ লগত, তাৰ নাম চফৈলা আছিল। চফৈলাই মই একেবাৰে ভিতৰত ৰৈ আছোঁ তলত, এই বাগৰিব কি হ'ব ঠিক নাই। অ' আমি ঠিক কৰিলোঁ যে মালগাড়ীহে বগৰাম, মানুহ নামাৰোঁ, মানুহ নামাৰোঁ, পেছেঞ্জাৰ ট্ৰেইন আমি একো নকৰোঁ। এই মালগাড়ীবিলাক যে ব্ৰিটিছে লৈ যায় নহয়, ভাৰতৰ সামগ্ৰী লৈ যায়, ৰহ বগৰাম ৰহ, এইবুলি পেলাই আৰু ৰৈ আছোঁ ৰৈ আছোঁ। ঘটংক শব্দ এটা হ'ল, আকৌ নহ'লে আকৌ ৰেল শিলবিলাক চিটিকি গ'ল চাগে। তাৰপিছত এন্ধাৰত গৈ চাইছোঁ, চব শিলবিলাক চিটিকি গৈছে, একোডাল নহ'লেই, মানে চিকুট এটাও নপৰিলে ৰেলখনত। তেতিয়া আমি আৰু খুব দুখ পালোঁ আৰু, সেইটো কথা মোৰ মনত আছে।
1: শৈশৱকালতে প্ৰথম গীত গাওঁতে এগৰাকী ভাল শিল্পী হ'ব বুলি ভূপেন হাজৰিকাক আশীৰ্বাদ দিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অসমৰ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানক অন্তঃকৰণেৰে স্বীকাৰ কৰিছে ভূপেন হাজৰিকাই। 1968 চনতে লিখি আকাশবাণীযোগে প্ৰচাৰ কৰা এখনি আলক্ষ্যৰ যোগেৰে ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱাৰ গীতিসাহিত্যৰ দিশত থকা অৱদানক ৰাইজৰ মাজত ন ৰূপত উন্মোচিত কৰি গীতিকাৰ ৰূপে তেখেতক প্ৰতিষ্ঠা কৰিছে।
2: সাহিত্যৰ সকলো বিভাগতে হাত দিয়াৰ বাবে লক্ষ্মীনাথে গীতি সাহিত্য ৰচনাটো হাত দিছিল। অৱশ্যে সুকীয়াভাৱে লক্ষ্মীনাথে কোনো গীত নিলিখিলেও কবিতা হয় যদি হওক নহয় যদি নহওক বুলি লিখা একমাত্ৰ কবিতাৰ পুথি কদমকলিত একুৰি গীতৰ সন্নিৱিষ্ট উল্লেখযোগ্য। কদমকলিৰ কবিৰ দ্বাৰা গীত হিচাপে চিহ্নিত একুৰি গীতৰ বাহিৰেও বেজবৰুৱাৰ ঐতিহাসিক নাট বেলিমাৰ, চক্ৰধ্ব সিংহ আৰু জয়মতীৰ কিছু নাটকীয় গীতৰ সংযোজনা মন কৰিবলগীয়া। নাটকৰ গীতবোৰ নাটকীয় ঘটনাৰ পটভূমিত ৰচিত। সুকীয়াভাৱে তেনে দুই এটি গীতৰ বাহিৰে বাকীবোৰ গীতৰ গীত হিচাপে মূল্য বা প্ৰয়োজনীয়তা বৰ বিশেষ নাই। পিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কিন্তু তুলনা নাই। মানুহজনৰ ডুৱেল পাৰ্চনেলিটি, দুটা ব্যক্তিত্ব, এটা লক্ষ্মীনাথ, আনটো লক্ষ্মীনাথৰ ভিতৰৰ কৃপাবৰটো। গীত দুয়োজনে ৰচিবৰ চেষ্টা কৰে। মাথো লক্ষ্মীনাথে কেতিয়াবা বৰ গম্ভীৰ হৈ কিবা এটা বিষয়ত গীত লিখিবলৈ ল'লেই কৃপাবৰটো আহি ভটঙাই ওলায়হি। কদমকলি কিতাপত তিলকা বুলি এটি বৰ্ণনামূলক গীত ৰচিছে লক্ষ্মীনাথে। আগকথাত লিখিছে, তিলকাৰ বয়স 10 বছৰ, গিৰিয়েকৰ মুখ নেদেখাকৈয়ে তিলকা বাঢ়ি হ'ল। তিলকাৰ মাক বাপেক ককাই ভাই কোনো নাই, আছিল বুঢ়ী মাক ৰাঙলী। ৰাঙলীয়ে মাগি খুজি তিলকাক খুৱাই প্ৰতিপাল কৰি আহিছিল। এদিন ৰাঙলীও মৰি থাকিল। তিলকাই বুঢ়ী মাকৰ শটো আগত লৈ এইদৰে বিনাই কান্দি আছিল। কাহিনীটো বেছ দুখ লগা। পিছে কৃপাবৰে দুষ্টামি কৰিলে, এই বৰ্ণনাত লিখা আছে, বিননিৰ দুফাকিমানহে তলত

0: আমি ভূপেন হাজৰিকাক চিনি পাওঁ এগৰাকী গায়ক, গীতিকাৰ, সুৰকাৰ, সমাজৰ প্ৰতি দায়বদ্ধ শিল্পীৰূপে। কিন্তু চুটি গল্প লিখাৰ ক্ষেত্ৰতো তেখেত আছিল সিদ্ধহস্ত। এইবাৰ আপোনালোকলৈ তেখেতে লিখা এটি চুটি গল্প আগবঢ়াইছো, পাঠ কৰিছে অবনী বৰাই। সাদৃশ্য।
1: কলিকতাৰ বাটত তেতিয়াও হিন্দু মুছলমানৰ বুকুৰ তেজবোৰ শুকোৱা নাই। যোৱা ৰাতি মুমুৰ সুজনৰ চিঞৰবোৰ বাৰে বাৰে মোৰ কাণত বাজিছেহি। কোনো সংগীতে তাক তল পেলাব পৰা নাই। মৰাশৰ গোন্ধ তেতিয়াও লোপ পোৱা নাই। কলা পৰি যোৱাবোৰ খাদ্য হয়নে নহয় মাখিবোৰে থাওৰাব নোৱাৰি ওচৰে পাজৰে ঘূৰি ফুৰিছে। পৰুৱাবোৰে মানুহৰ শুকান তেজৰ টুকুৰাবোৰ টানি ভৱিষ্যতৰ বাবে ভঁৰাল পাতিব খুজিছে। মই হাৰিচন ৰোডৰ বৰ ডাঙৰ ঘৰ এটাৰ চাৰিমহলাৰ ৰাস্তামুখী খিৰিকীখনৰ পৰা চাই সাহিত্যৰ সমল বিচাৰিছো নীলাজৰ দৰে। হঠাৎ দেখিলো এটা সৰু ল'ৰা, বয়স ছবছৰৰ বেছি নহ'ব। তাৰ ধৰ্ম যি নহওক, সি ধুনীয়া অজলা কিশোৰ। কাপোৰত ময়লা আছিল যদিও কৈশোৰৰ সৌন্দৰ্যত কলুষতা নাছিল। ফুটপাথৰ বিজুলী চাকিৰ ওখ খুঁটাৰ গাত আওজি থকা সৰু ল'ৰাটিক আৰু সৰু যেন লাগিছে। সি মোৰ পিনে, একেবাৰে মোৰ পিনে চাই আছে কিলি। ইমান ওপৰৰ পৰা তাৰ মুগাবৰণীয়া চুলিকেইডাল ৰ'দ পৰি জিলিকি উঠিছে। সি মোক আৰু বেছি আকৰ্ষণ কৰিছিল। মই থিৰেৰে থাকিব নোৱাৰিলো, তললৈ নামি গ'লো। দুই এটা মৰাশ তেতিয়াও হেৰিচন ৰ'দৰ ওপৰত পৰি গেলি ওফন্দি আমাৰ সভ্যতাক উপহাস কৰিছে। যোৱা কেইদিনমান দুৰ্গন্ধৰ অভিজ্ঞতা হৈ গৈছে, সেয়ে মোৰ নাকত সোপা নিদিয়াকৈয়ে ল'ৰাটোৰ ওচৰ চাপিলো। তাৰ শিশু সুলভ চাৱনিৰ সৈতে চকু দুটা খাপ খাই পৰিছিল। তাৰ চকু দুটা ভালকৈ নচোৱা হলে এটা চকুৰ কোণৰ পৰা বিৰিঙি উঠা চকু পানীটোপা নেদেখিলোহেঁতেন। বাংলা ভাষাতেই সুধিলো, কেলেই মন মাৰি বহি আছা? সি একো নকলে। মই চাপৰি তাৰ কোমল চুলিকেইডাল লিৰিকি বিদাৰি দিলো। মাত বোল একো নাই। মাথো তাৰ অন্ত দুটা কঁপি তাৰ ধুনীয়া সৰু থুতৰিটো কঁপাই তুলিছে। ভাবিলো ল'ৰাটো বোবা। মই ঘূৰি যাবলৈ ওলালো। হঠাৎ অপ্ৰত্যাশিতভাৱে সি মোৰ ডিঙিত সাবতি ধৰি চিঞৰি দিলে, দাদা। মোৰ মূৰৰ ওপৰেদি প্ৰচণ্ড ধুমুহা বৈ গ'ল। মই তাক সাবতি সুধিলো, কি হ'ল? সি ফেকুৰি ভঙা মাতেৰে কৈ উঠিল, মোৰ দাদা আৰু আপোনাৰ চেহেৰা একেই। ক'ত তোমাৰ দাদা? সৌৱা, 10 হাতমান আঁতৰত পৰি থকা দুৰ্গন্ধময় মৰাশটো দেখুৱাই সি ক'লে, আহক। ওচৰ চাপি দেখিলো আমাৰ বাটতে থকা ডেকা পাণ আলাটো। মই তাক কেতিয়াও ভালকৈ চোৱা নাছিলো জীৱিত কালত। মোৰ স্পষ্ট মনত পৰিল সাম্প্ৰদায়িক কাজিয়াৰ কেইদিন মই চাৰিতলাৰ ওপৰত আৰু সি ফুটপাথৰ সৰু টিনেৰে বেৰা পাণৰ দোকানখনৰ ভিতৰত আছিল। মাথো ঘৰৰ উচ্চতাৰ পাৰ্থক্য যদিও আমি দেখাত একেই, আৰু সেইকাৰণেই তাক উন্মাদ হত্যাকাৰীয়ে ঢুকি পালে। সৰু ল'ৰাটিয়ে তেতিয়াও তাৰ দাদাকৰ মুখৰ পিনে এবাৰ আৰু মোৰ পিনে এবাৰ চাই সাদৃশ্য বিচৰাত ব্যস্ত। সাদৃশ্য আছে, অথচ পাৰ্থক্য হ'ল জীৱন আৰু মৃত্যু। মই চকুৰে একো নেদেখা হলো। সৰু ল'ৰাটি মোৰ আলিংগনৰ পৰা লাহে লাহে কেতিয়া ওলাই গ'ল নাজানো। মৰাশতীৰ মুখৰ পৰা মাখিকেইটামান মোৰ পিনে ভোঁ ভোঁৱাই উৰি আহিল। সিহঁতে যেন মোক আক্ৰমণ কৰিব বিচাৰিছে। মোৰ চিঞৰি দিবলৈ মন গ'ল। দুয়ো হাতেৰে মোৰ মুখখন ঢাকি ধৰি ভয় খাই এই আক্ৰমণৰ কাৰণ বিচাৰিলোঁ।

0: ভাবিলো। মাখিবোৰে জীৱিত মানুহবোৰৰ মুখবোৰ চাব বিচাৰিছে। সিহঁত সঁচাকৈয়ে মানুহ নে ৰাক্ষস? অলপৰৰ পাছত মোৰ মনে উত্তৰ পালে। মাখিকেইটা আহিছিল মোৰ মুখত মৃতকৰ সাদৃশ্য বিচাৰি।
1: অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটি সামৰাৰ পূৰ্বে আজি আপোনালোকক শুনাবলৈ লৈছো ভূপেন হাজৰিকাই নিজে সুৰ কৰি আকাশবাণীৰ বাবে বাণীবন্ধন কৰা শেষৰটি গীত। এই গীতটি

অভিলেখাগাৰৰ পৰা। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। এই আমন্ত্ৰণ পত্ৰ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই FM বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্লো যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত। আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰ্মলয়া দাস। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়া, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্লো যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠর এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য 33.70 কিলোমিটাৰ হ'ব। এই প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰ তলেদি প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। দুটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট কৰা হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। এই সুৰংগ তথা কৰিডৰ সম্পূৰ্ণ হ'লে গহপুৰ নুমলীগড়ৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ হ্ৰাস পাই প্ৰায় 34 কিলোমিটাৰ হ'ব। প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ'লে গহপুৰ নুমলীগড়ৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে। প্ৰকল্পটোৱে অকল ৰাজ্যৰ দুটা গুৰুত্বপূৰ্ণ অঞ্চলক সংযোগ কৰাই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাক গতি প্ৰদান কৰিব। গোলাঘাট স্বাস্থ্য বিভাগে কালি জিলাখনৰ সজ্জাগত আৰু দীৰ্ঘদিনীয়া গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলৰ ঘৰে ঘৰে গৈ প্ৰশমনমূলক যত্ন সেৱা আগবঢ়ায়। জিলাখনত এই পৰ্যন্ত 287 গৰাকী এনে ৰোগীক স্বাস্থ্য বিভাগৰ দ্বাৰা সেৱা প্ৰদান কৰা হৈছে। আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত সামূহিক স্বাস্থ্য বিষয়া, ANM আৰু স্বাস্থ্যকৰ্মীৰ লগতে আশাকৰ্মীসকলে নিয়মীয়াকৈ ৰোগীসকলৰ গৃহ ভ্ৰমণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ আৰু স্বাস্থ্যসেৱা আগবঢ়ায়। লগতে ৰোগীৰ পৰিয়ালক দৈনন্দিন যত্ন, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সহায়ৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰি ৰোগীসকলক সেৱা আৰু সুস্থ কৰি তোলাৰ বাবে স্বাস্থ্য বিভাগে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

0: অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ 7টা জাতীয় সংগঠনৰ যৌথ মঞ্চ ধেমাজি ঐক্য মঞ্চই স্থানীয় ৰাইজৰ সহযোগত কালি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তঃৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবী জনায়। তেওঁলোকে লগতে মিংমাং বদতিৰ ঘটনাত আহত হোৱা লোকসকলৰ এককালীন সাহায্য 2 লাখৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও দাবী জনায়। ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰক্ষীয়ে কালি অভিযান চলাই দুজন মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দুলিয়াজানৰ হুকুটা অঞ্চলৰ এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে এই লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিছু মাদক দ্ৰব্য আৰু এবিধ অস্ত্ৰ জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰু ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি20 এছিয়া কাপৰ গ্ৰুপ এৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে 94 ৰাণেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে। যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত শ্ৰীলংকাই ইণ্ডোনেছিয়াক 75 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইণ্ডোনেছিয়াই 18 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 49 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। प्रधानमंत्री नरेंद्र मोदी ने जल संरक्षण से जुड़ी तकनीक अपनाने और सर्वोत्तम वैश्विक प्रथाओं से सीखने का आह्वान किया। प्रधानमंत्री मोदी आज नई दिल्ली में बेल्जियम के प्रधानमंत्री बार्ट डी वेवर से वार्ता करेंगे। भारतीय अंतरिक्ष अनुसंधान संगठन इसरो कल श्रीहरिकोटा से पृथ्वी अवलोकन उपग्रह EOS-05 का प्रक्षेपण करेगा। जापान की क्रेडिट रेटिंग एजेंसी JCR ने भारत की विदेशी मुद्रा और स्थानीय मुद्रा जारीकर्ता रेटिंग को बढ़ाकर A- किया। बॉम्बे उच्च न्यायालय ने दिवंगत अभिनेता सुशांत सिंह राजपूत की पूर्व मैनेजर दिशा सालियान की मौत की CBI जांच का आदेश दिया और महिला एशिया कप 2020 क्रिकेट में आज दुबई में भारत का मुकाबला हांगकांग से। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने शहरीकरण से उत्पन्न चुनौतियों, बढ़ती आबादी और भविष्य में पानी की जरूरतों के प्रति शहरी स्थानीय निकायों को संवेदनशील बनाने का आह्वान किया है। उन्होंने शहरी स्थानीय निकायों के लिए भी इसी तरह के चिंतन शिविर आयोजित करने का सुझाव दिया। एक रिपोर्ट।
2: प्रधानमंत्री ने कल जल शक्ति मंत्रालय द्वारा आयोजित 2 दिन के राष्ट्रीय विभागीय जल सम्मेलन के समापन सत्र की अध्यक्षता की। उन्होंने जल संरक्षण तकनीकों को अधिक से अधिक अपनाने पर बल दिया। श्री मोदी ने भारतीय विनिर्माणकर्ताओं और हितधारकों को प्रभावी समाधान विकसित करने तथा उन्हें बड़े स्तर पर लागू करने में सक्षम बनाने के लिए वैश्विक सर्वोत्तम प्रथाओं की जानकारी देने वाली प्रदर्शनियों और कार्यशालाओं के आयोजन का भी सुझाव दिया। प्रधानमंत्री ने बांध सुरक्षा पर हर मानसून से पहले व्यापक तैयारी, निर्धारित सावधानियों का पालन और स्कूली विद्यार्थियों में

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: রুবি কলিতার কণ্ঠত অনিল কলিতায় লেখা গীতটি শুনিলে। এইখিনিতে শ্রোতাসকলক জানাব খুঁজিছো, সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত। আজি আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰ্মলয়া দাস। আগ ধৰিব ভাস্কৰ হৈকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ অসীম হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা অৰূপ বৰঠাকুৰৰ, প্ৰযোজনা শিল্পী নিজা।

0: অসীম হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অৰূপ বৰঠাকুৰ, গীতৰ প্ৰযোজনা আছিল শিল্পী নিজা।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.3

0: ছয় মেগাহার্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী সংগীতা কাকতি, গীতিকাৰ গীতা হাতী কাকতি, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

সংগীতা কাকতিৰ কণ্ঠত গীতা হাতী কাকতিয়ে লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল ৰাজেশ্বৰ বৰদলৈৰ। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। আজি গীতিমালিকা অনুষ্ঠানত শেষত শুনো আহক সুৰেশ হাতীমুৰীয়াৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা অনিল ফুকনৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

সুৰেশ হাতীমৰীয়াৰ কণ্ঠত অনিল ফুকনে লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল হীৰেণ গোহাঁইৰ। আজিৰ এই গীতটিৰে আমি আমাৰ গীতিমালিকা অনুষ্ঠানটি ইমানতে সামৰিছোঁ।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ অমিয় কুমাৰ শৰ্মা, আঠ ধৰিব সীমান্ত বাৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত গোৱালপাৰা জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ গুৱাহাটী আগমন। পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা। ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ ৰূপায়ণ কৰাৰ পূৰ্বে স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দেৰগাঁৱত কালি অসম আৰক্ষীৰ উপ অধীক্ষক আৰু নৱনিযুক্ত কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে পৰিৱেশ সংবেদনশীল অঞ্চল চূড়ান্ত কৰাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰে পাজৰে বাস কৰা জনসাধাৰণৰ উদ্বেগ আৰু জটিলতাসমূহ দূৰ কৰিব লাগিব। তেওঁ কয় যে কাজিৰঙাত দীৰ্ঘকালীন সুৰক্ষা উদ্যানখনৰ চৌপাশে বাস কৰা জনগোষ্ঠীসমূহৰ সহায় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। কাজিৰঙাৰ চৌপাশৰ জৈৱ সংবেদনশীল অঞ্চলসমূহৰ প্ৰস্তাৱিত সাল সলনিক লৈ বিৰোধী কংগ্ৰেছ দলে অলপতে সাব্যস্ত কৰা প্ৰতিবাদক লৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ সমৰ্থ হৈছে আৰু কাজিৰঙা গৌৰৱ কৰিব পৰা স্থানলৈ ৰূপান্তৰ কৰিছে। উদ্যানখনত ভালেমান উন্নয়নমূলক কাম ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
1: কাজিৰঙাৰ সুৰক্ষা কোনে কৰিব? কাজিৰঙাত থকা ওচৰে পাজৰে থকা স্থানীয় ৰাইজে কৰিব লাগিব। গতিকে ৰাইজক খং উঠাই কিবা এটা কাম কৰাটো উচিত নহয়। ৰাইজৰ লগত থিয় হৈ থাকি ৰাইজৰ সন্মতি লৈ কাম কৰিব লাগিব আৰু আমাৰ চৰকাৰখনে তেনেকেই কাম কৰে। ৰাইজৰ লগত সংঘাতত নাযায়, ৰাইজৰ লগত সমন্বয়ত আমি যাওঁ। কাজিৰঙাখনত

0: আমি গড় হত্যা নোহোৱা কৰিলোঁ। কাজিৰঙাখনক মানুহে আহি এটা গৌৰৱ অনুভৱ কৰাৰ পৰিৱেশলৈকে আমি লৈ গলোঁ। আৰু কাজিৰঙাত আৰু বহুত কাম হ'ল। আজি আপোনালোকে চাওক যে কাজিৰঙাৰ বাঘ, হাতী, গড় এতিয়া ওৰাঙলৈকে যাব পাৰে। আমি কৰা উচ্ছেদবিলাকৰ কাৰণে আজি কৰিডৰ নিৰ্মাণ হৈছে যে কাজিৰঙা বুঢ়া পাহাৰ গৈ ওৰাঙলৈকে যাব পাৰি।
1: উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ পানীক সঠিকভাৱে ব্যৱহাৰ কৰি তামোলপুৰৰ ভাৰত ভূটান সীমান্তৰ 1800 হেক্টৰ কৃষিভূমি সামৰি এটা প্ৰকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে। কালি ভাৰত ভূটান সীমান্তৰ সোৱণখাটাৰ মানক চৌকী পৰিদৰ্শন কৰি কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তামোলপুৰৰ বিধায়ক তথা দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ জলাধাৰ আৰু একুৱাডাক্ট নিৰ্মাণ কৰাৰ উপৰি পুৰণি স্লুইচ গেটটো পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰী দুগৰাকীয়ে কালি তামোলপুৰৰ দৰঙ্গা নৈৰ ওপৰত থকা হাতীডোবা জলসিঞ্চন আঁচনি আৰু কালানদীৰ জলসিঞ্চন আঁচনিও পৰিদৰ্শন কৰে। মন্ত্ৰী হাজৰিকাই লগতে বগামাটিৰ বৰনদী আঁচনিও পৰ্যবেক্ষণ কৰে। অঞ্চলটোৰ সকলো প্ৰস্তাৱিত আঁচনি ফলপ্ৰসূ হলে জিলাখনত মুঠ জলসিঞ্চনপ্ৰাপ্ত কৃষিভূমিৰ পৰিমাণ 8000লৈ বৃদ্ধি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ ফলস্বৰূপে স্থানীয় কৃষকসকলে এটা বছৰত 3 বাৰকৈ শস্য উৎপাদন কৰিব পাৰিব বুলিও শ্ৰীহাজৰিকাই কয়।
2: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নিৰ্দেশ যে ভূটানৰ ভিতৰত সোমাই আমি পানী আনিব পাৰোঁ নেকি। তেখেতে ভূটানৰ ৰজা, ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগত ইতিমধ্যে কথা পাতি থৈছে। এইখনে ভূটান, এই মই য'ত আছোঁ তাৰ পৰা 50 মিটাৰ ভূটান, ইয়াৰ পৰা পানী আমাৰ আহি আছে। এইখিনি আমি আৰু অলপ ষ্ট্ৰাকচাৰখিনি নতুন কৰিব লাগে বা ষ্ট্ৰং কৰিব লাগে, এইখিনিতো কৰিব পাৰিমেই। কিন্তু মই কি ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে আৰু 10 কিলোমিটাৰ গৈ বেছি পানী উলিয়াই লৈ আহিব পাৰোঁ নেকি, যাতে আমাৰ গোটেই তামোলপুৰ জিলাখনতেই দুটা স্কীমত, এটাত নহ'লেও দুটা স্কীমতে যাতে গোটেই কমচে কম 25-30 হাজাৰ হেক্টৰত বা 20 হাজাৰ হেক্টৰ বিঘা মাটিত পানী দিব পাৰোঁ, তেনেকৈ আমি কাম কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণেই আজি আহিছোঁ। আজি আপোনালোকে দেখিছে বহুত কেইটা অঞ্চল গ'লোঁ, উত্তৰ কুচি গ'লোঁ, আমি দৰঙা গ'লোঁ, ইয়াৰ এইলৈ বগামাটিলৈকে আহিলোঁ। আহিছোঁ কিন্তু কাম কৰিবলৈ আহিছোঁ, প্ৰতিশ্ৰুতি দিবলৈ নহয়, আহিছোঁ মিছা কথা ক'বলৈ নহয়। সময় অলপ লাগিব, কাম নিশ্চয়কৈ কৰিম।
1: ৰাজ্য চৰকাৰে অসমৰ প্ৰশিক্ষিত আৰু দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই উদ্দেশ্যে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত জনস্বাস্থ্য সেৱাৰ কোম্পানী MOHHSৰ দুজনীয়া প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। MOHHSৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্টনি টান আৰু স্বাস্থ্যসেৱা মানৱ সম্পদ বিভাগৰ সহকাৰী সঞ্চালক জেৰেমি সেনক লৈ গঠিত দলটোৱে ভ্ৰমণকালত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব ডঃ সিদ্ধাৰ্থ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনাকালত অসমৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু আনুষংগিক স্বাস্থ্য শিক্ষা ব্যৱস্থাৰ লগতে ৰাজ্যত উপলব্ধ প্ৰশিক্ষিত আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ বিষয়ে ছিংগাপুৰৰ প্ৰতিনিধি দলটোৰ আগত বিশদভাৱে উপস্থাপন কৰা হয়। বৈঠকত অসমৰ দক্ষ নাৰ্ছিং পেছাদাৰীসকলক ছিংগাপুৰৰ স্বাস্থ্যসেৱা খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ সম্ভাৱনাৰ বিষয়েও গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। অসমৰ দক্ষ নাৰ্ছসকলৰ বাবে নিয়মীয়াকৈ বিশেষকৈ বছৰি নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ এটা প্ৰস্তাৱৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এনে কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয়। এই উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে ডঃ ভূপেন হাজৰিকা, সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠানসমূহ সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই বৈঠকত মিলিত হয়। ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত জন্মদিনৰ কাৰ্যসূচীত 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক গীতটি পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা বিষয়ক এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ডঃ ভূপেন হাজৰিকা

0: সংগ্ৰহালয়ৰ আধাৰশিলাও এই অনুষ্ঠানৰ পৰাই স্থাপন কৰিব। একেদিনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে 100খন পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এই দিনটোতে ৰাজ্যৰ বিদ্যালয়সমূহত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: অহা 8 ছেপ্টেম্বৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন আৰু এই জন্মদিনটো শতবৰ্ষ হিচাপে সমগ্ৰ অসমে পালন কৰিব। এই মহান শিল্পীগৰাকীক স্মৰণ কৰি অসম চৰকাৰে ভূপেনদাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা এক কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। যদিওবা আমি সামৰণি অনুষ্ঠান দিল্লীত আয়োজন কৰাৰ কথা আছে। অহা 8 ছেপ্টেম্বৰ তাৰিখটো তেখেতৰ এই সমাধিস্থলত আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগিতাত অসম চৰকাৰে আয়োজন কৰিবলৈ লৈছো।
0: ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কালি মৰিগাঁৱৰ মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ত মনোৰম সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি সুধাকণ্ঠৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ 33.7 কিলোমিটাৰ হ'ব। প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেদি প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। দুটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই দৌৰত অংশগ্ৰহণ কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 আন্তঃ শিক্ষানুষ্ঠান PTR নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গোৱালপাৰা জিলাতো আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হ'বলগীয়া অনুষ্ঠানত কেইবাগৰাকীও ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ আগশাৰীৰ দৌৰবিদ হিমা দাসে যুৱ প্ৰজন্মক নম্ৰ হৈ থাকিবলৈ, ভাল অভ্যাস গঢ়ি তুলিবলৈ আৰু খেল ধেমালিক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি ল'বলৈ আহ্বান জনাইছে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত খেলুৱৈগৰাকীয়ে সফলতা অৰ্জন কৰাৰ পাছতো নম্ৰতা আৰু মূল্যবোধ বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰে নহয় বৰং জীৱনকো সুন্দৰ ৰূপ দিব পৰা সু অভ্যাস আঁকোৱালি ল'বলৈ আহ্বান জনায়। শাৰীৰিক কাম কাজৰ বিষয়ে গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীটগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীক কোনো নহয় কোনো খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সুস্থ আৰু সুশৃংখল জীৱন গঢ়াত ক্ৰীড়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ T20 এছিয়া কাপৰ গ্ৰুপ এৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 আৰম্ভ হ'ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে 94 ৰাণেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে। যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত শ্ৰীলংকাই ইণ্ডোনেছিয়াক 75 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইণ্ডোনেছিয়াই 18 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 49 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ 7টা উইকেট দখল কৰা চামাৰী আথাপথুক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কালি অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক আৰু নৱনিযুক্ত আৰক্ষী কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম, ৰাজ্য চৰকাৰে আৰক্ষীত 15-20 হাজাৰ যুৱক যুৱতীক দিব নিযুক্তি। অসমীয়া খবৰ কাকতৰ শিৰোনাম, মহিলা শিশুৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত কঠোৰ হ'ব লাগিব অসম আৰক্ষী। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ

0: চহৰসমূহৰ 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতত পথ দুৰ্ঘটনা শীৰ্ষক এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যোৱা 5 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ 7,000+ যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাইছে। এই বাতৰিটো দৈনিক অসম কাকতে 5 বছৰতে ৰাষ্ট্ৰীয় ঘাইপথত নিহত 7,099 শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহান কৰাৰ বাতৰিটো আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তদাৰকী আয়োগৰ এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দেশত 2025 বৰ্ষত চৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে 70,500তকৈও অধিক দুৰ্নীতিৰ অভিযোগ ৰুজু কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত মৰগদোলাত আজি পুৱা আৰক্ষীৰ গুলীত দুজন গাড়ী চোৰ নিহত হয়। নিহত চোৰ দুজন কাছাৰৰ ছাইদুল আলম লস্কৰ আৰু মণিপুৰৰ বাবু সিং বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে পিছ লৈ গুলীচালনা কৰাৰ ফলত চোৰ দুজনৰ থিতাতে মৃত্যু হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ গুৱাহাটী আগমন। পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1,800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা। ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: নল যোগে 55 লিটাৰকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্য ক্ৰমান্বয়ে সাৰ্থক হোৱা দেখা গৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলে জল জীৱন অভিযানৰ জৰিয়তে জিলাখনত 1,303টা আঁচনিৰ জৰিয়তে 2,36,866টা পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰি এতিয়ালৈকে 720টা আঁচনিৰ জৰিয়তে 2,09,982টা পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাত সামৰ্থ হৈছে। ইয়াৰে 615টা আঁচনি পৰিচালনাৰ অৰ্থে পানী উপভোক্তা সমিতিক হস্তান্তৰ কৰা হৈছে আৰু আঁচনিসমূহ সুন্দৰকৈ পৰিচালিত হৈ আছে। জিলাখনত কাৰ্যকৰী হোৱা আঁচনিসমূহৰ ভিতৰত ৰাঙাগঢ়া আঁচনিটো এক উল্লেখযোগ্য আঁচনি। এই আঁচনিটোৰ জৰিয়তে ৰাঙাগঢ়া গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰতিদিনে পুৱা গধূলি বিশুদ্ধ খোৱা পানী লাভ কৰি আছে। একেদৰে জিলাখনৰ বুদ্ধিপাৰা গাঁওখনতো খোৱা পানীৰ সমস্যা সমাধান হৈছে। গাঁওখনত জল জীৱন অভিযানৰ এটি আঁচনি স্থাপন কৰি ঘৰে ঘৰে নল যোগে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। ইফালে আঁচনিসমূহ যাতে ভালে থাকে আৰু সুন্দৰভাৱে পৰিচালিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পুৰস্কাৰৰ ব্যৱস্থাও কৰা হৈছে।
1: গোৱালপাৰা জিলাৰ ডুবাপাৰা গাঁওখন পাটি শিল্পৰ বাবে বিখ্যাত। গাঁওখনৰ সৰহসংখ্যক পৰিয়ালেই পাটি শিল্পৰ সৈতে জড়িত। পৰম্পৰাগতভাৱে পাটি শিল্পটোকেই জীৱিকা হিচাপে আঁকোৱালি লৈ শীতল পাটি তৈয়াৰ কৰি আহিছে গাঁওবাসীয়ে। বৃত্তিটোৰ লগত কিশোৰ কিশোৰী, যুৱক যুৱতী, পুৰুষ মহিলা সকলোৱে জড়িত হৈ আছে। গোৱালপাৰা জিলাৰ শীতল পাটিৰ চাহিদা বজাৰত যথেষ্ট আছে। বিশেষকৈ গৰমৰ দিনত ইয়াৰ যথেষ্ট ভাল ব্যৱসায় হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহিৰাজ্য আৰু বহিৰাষ্ট্ৰলৈও এই শীতল পাটি ৰপ্তানি কৰা হয়। একমাত্ৰ শীতল পাটিৰ বাবেই গাঁওখন পৰ্যটনস্থলীত পৰিণত হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো গুৱাহাটীৰ উদ্যোগত অলপতে গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাকক্ষত লোকপিয়ল 2027 নিচামুক্ত ভাৰত আৰু গ্ৰাহক সজাগতা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন জিলা পৰ্যায়ৰ সংবাদকৰ্মীৰ কৰ্মশালা বাৰ্তাৰ আয়োজন কৰা হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ প্ৰায় 55 গৰাকী লোকে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কৰ্মশালাৰ শুভ উদ্বোধন কৰি জিলাখনৰ লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে বিৱৰণ দিয়ে। জিলাৰ এহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ এহৰূপৰ সৈতে আমি পুনৰ লগ পাম পুৱা 9:15। তেতিয়ালৈকে নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি গোৱালপাৰা জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত।

0: যি আমাৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে আমি কথা পাতো। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ। হিতেশ্বৰ লহকৰ,
0: হেল্ল'
1: হেল্ল' হিতেশ্বৰ লহকৰ, মই
0: হেল্ল'
1: কি আছে হিতেশ্বৰ লহকৰ, মই হেল্ল'
0: হেল্ল'
1: হেল্ল' হিতেশ্বৰ লহকৰ,
0: আপুনি বাৰু আমাক শুনিছেনে?
1: মই শুনি আছো, মই শুনি আছো, আপোনালোকে শুনা নাই নেকি? ৰেডিঅ'ততো চলি আছে। হেল্ল' মোৰ গোলমাল নাই, ৰেডিঅ'ততো চলি আছে, আপোনালোকে শুনা নাই?
0: ধৰিব পৰা নাই।
1: মই হিতেশ্বৰ লহকৰ, মই খগেন মহন্তৰ গান শুনিব বিচাৰিছো। খগেন মহন্তৰ বৰ ঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়। হেল্ল' মই ঠিকে আছো, মোৰ মাত চলি আছে। হেল্ল'
0: হেল্ল'
1: শুনিছেনে আপুনি?
0: আমি শ্ৰোতাগৰাকীৰ সৈতে সংযোগ স্থাপন কৰিব,
1: সংযোগ বিচ্ছিন্ন হ'ল,
0: পৰৱৰ্তী সময়ত আমি নিশ্চয় কথা পাতিব পাৰিম। এতিয়া আমাৰ ভাল লগা এটি গীত শুনাইছোঁ খগেন মহন্তৰ কণ্ঠত।

0: খগেন মহন্তৰ এই সুন্দৰ গীতটিৰ পাছত আমি আমাৰ পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: নমস্কাৰ, আপুনি প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক।
1: মই ৰমেশ পাত্ৰই কৈছিলোঁ, গোলাঘাট বেতিনী বাগিচাৰ পৰা।
0: গোলাঘাটৰ পৰা কৰিছে আপুনি?
1: হয়।
0: আপুনি ইয়াৰ পাছতে কওক আপুনি কোনটো গীত শুনিব বিচাৰিছে।
1: মই সংঘৰ চিনেমাখনৰ পেহলি পেহলি বাৰ বলিয়ে গীতটো শুনিব বিচাৰিছোঁ।
0: সোনু নিগম আৰু শ্ৰদ্ধা পণ্ডিতৰ কণ্ঠৰ গীত নহয় জানো?
1: হয়।
0: আপুনি শুনি আছে আমাৰ অনুষ্ঠান ভালকৈ নহয় জানো? গোলাঘাট বেতিয়নীৰ পৰা কৰিছে যিহেতু।
1: হয়, শুনি থাকোঁ মই।
0: আপুনি কিহত শুনিছে, ৰেডিঅ' ছেটত?

0: শুনিছে নে এপত শুনিছে?
1: ৰেডিঅ'তে শুনো মই।
0: ৰেডিঅ'তে স্পষ্টকৈ শুনিছে নহয় জানো?
1: হয় হয়
0: হয়। আমাৰ বাকী অনুষ্ঠানসমূহ আপুনি শুনিছে নিশ্চয়?
1: প্ৰায়বোৰ অনুষ্ঠানেই শুনো, আৰু ইফালে মই ডিব্ৰুগড়ৰ ওচৰৰে, ডিব্ৰুগড় শুনো, যোৰহাট শুনো।
0: তেন্তে আপুনি শুনিব বিচৰা গীতটো শুনাই দিওঁ নহয় জানো?
1: শুনাই দিয়ক। মই দুজনমান বন্ধুৰ নাম ক'ব পাৰিমনে?
0: কওকচোন বাৰু।
1: মোৰ বন্ধু আছে অমল বসুমতাৰী, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, মোৰ শ্ৰীমতী ৰুণু পাত্ৰ, আৰু সকলো শ্ৰোতাকে গীতটো মই উপহাৰ দিব বিচাৰিছো।
0: শুনক তেন্তে গীত দিয়া পায়ে নহয়?
1: হয়, ধন্যবাদ।

0: আমাৰ পাছৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: আপোনাৰ পৰিচয়টো দিব।
1: হয় নমস্কাৰ বাইদেউ।
0: নমস্কাৰ।
1: হয় মই দৰং জিলাৰ চিপাছাৰ মাৰৈৰ পৰা ইমৰান হুছেইন মিণ্টুৱে কৈ আছোঁ।
0: আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই দিল ছবিখন খুব ভাল পাওঁ। বলিউডৰ আমিৰ খান আৰু মাধুৰী দীক্ষিতে যে অভিনয় কৰিছিল, উদিত নাৰায়ণ আৰু সাধনা সৰগমে কণ্ঠ নিগৰুৱা মুজে নিন্দ না আয়ে শীৰ্ষক গীতটি শুনিব বিচাৰিছোঁ।
0: গীত শুনিব নহয়?
1: হয়।
0: আপুনি আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনেনে?
1: মই একেবাৰে সৰু কালৰ পৰাই শুনো, ক্লাছ ছিক্সত পঢ়ি থকাৰ পৰা আজি পৰ্যন্ত মই সদায় প্ৰায়ে শুনো আপোনালোকৰ প্ৰাগজ্যোতিষপুৰ শাখা আৰু মহাবাহু শাখা, লগতে বিদ্যুৎ ভাতি সেৱা। বিভিন্ন ধৰণৰ গীত মাত সমূহে আমাক মনোৰঞ্জন দিয়ে সমানকৈ।
0: হয় হয়, বহুত আপুৰুগীয়া গীত আমি বজাওঁ আমাৰ শ্ৰোতাসকলৰ বাবে। আমি আপুৰুগীয়া গীত
1: লগতে যিসমূহ কথিকা আৰু নাটকৰ অনুষ্ঠান আছে, কথিকাৰ অনুষ্ঠান সমূহে আমাক জ্ঞান দিয়ে আৰু নাটকৰ অনুষ্ঠান সমূহে আমাক আৱেগিক কৰি তোলে, আমাক মন প্ৰাণ পুলকিত কৰি তোলে।
0: তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ নহয় জানো?
1: নিশ্চয় নিশ্চয় বাই নিশ্চয়।

0: শ্রোতাসকলে লাইভ ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজি এই অনুষ্ঠানত আমাৰ ডিউটি ৰুমত আছে অস্মিতা ভাগৱতী আৰু জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন আৰু দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য।
1: কামৰূপ জিলাৰ অন্তৰ্গত পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অহা 12 আৰু 13 ডিচেম্বৰত অনুষ্ঠিত হ'ব। এই ঐতিহাসিক ক্ষণটোক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে উদযাপন সমিতিৰ উদ্যোগত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। এই স্মৃতিগ্ৰন্থখনৰ বাবে বিদ্যালয়খনৰ লগত জড়িত স্মৃতিচাৰণ, ইয়াৰ ইতিহাস, শিক্ষামূলক প্ৰবন্ধ, কবিতা, চিন্তা চেতনামূলক বা সৃষ্টিশীল লেখা আহ্বান কৰা হৈছে। লেখাসমূহ সৰ্বাধিক 1500 শব্দৰ ভিতৰত অসমীয়া বা ইংৰাজী ভাষাত কাগজৰ এটা পিঠিত স্পষ্ট আখৰেৰে লিখা নাইবা কম্পিউটাৰ টাইপ কৰি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত সভাপতি, সম্পাদক, স্মৃতিগ্ৰন্থ উপসমিতি, শতবাৰ্ষিকী উদযাপন সমিতি, পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ডাক সোণেশ্বৰ কামৰূপ পিন 7813822 লৈ পঠাবলৈ অনুৰোধ জনাইছে। লেখাসমূহ ইমেইল hirendas292@gmail.com, WhatsApp নম্বৰ 9706

0: 577292 আৰু 8876987858 পঠাব পাৰিব বুলি স্মৃতিগ্ৰন্থ উপসমিতিয়ে জানিবলৈ দিছে।
1: আমি কলকাতাৰ অনুষ্ঠানত ইয়াৰ পাঁচগৰাকী শ্ৰোতাৰ সৈতে সংযোগ স্থাপন কৰোঁ। হেল্ল'
2: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
1: নমস্কাৰ সুপ্ৰভাত, আপুনি কোনে কৈছে, ক'ৰ পৰা কৰিছে?
2: মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
1: হয়, আপুনি এতিয়া কওকচোন, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
2: হয়, মই মেঘমুক্তি বোলছবিৰ অৰ্চনা মহন্ত বাইদেৱে গোৱা অ ফুলপাহী হালিচ জালিচ এই শীৰ্ষক গীতটি শুনিব বিচাৰিছো।
1: অতি সুন্দৰ গীত এটি। আপুনি আমাৰ অনুষ্ঠানসমূহ শুনে নহয় জানো?
2: হয়, মই সদায় এই অনুষ্ঠানসমূহ শুনো আৰু সদায় আপোনালোকৰ ফোন ইন গল্পটোৰ লগত সংযুক্ত হৈ থাকো আৰু অন্যান্য অনুষ্ঠানো শুনো, আৰু সঁচাকৈয়ে এই অনুষ্ঠানবিলাকে মোক বহুতো আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে। আৰু মই

0: সেইখন গীতটি শুনিব বিচাৰিছো,
1: অতি সুন্দৰ গীত এটি। আপুনি আমাৰ অনুষ্ঠানসমূহ শুনে নহয় জানো?
0: হয়, মই সদায় এই অনুষ্ঠানসমূহ শুনো আৰু সদায় আপোনালোকৰ ফোন-ইন গল্পটোৰ লগত সংযুক্ত হৈ থাকো আৰু অন্যান্য অনুষ্ঠানো শুনো আৰু সঁচাকৈয়ে এই অনুষ্ঠানবিলাকে মোক বহুতো আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে। আৰু মই সৰুকালৰ পৰা ৰেডিঅ' শুনিছো আৰু প্ৰথম দৰমহাৰে মই ৰেডিঅ'টো ক্ৰয় কৰিছো।
1: ভাল খবৰ এইটো। আপুনি কি নিজকে কিহতে ব্যস্ত কিহত ব্যস্ত ৰাখিছে, কি কৰে বাৰু আপুনি?
0: হয়, মই এতিয়া বৰ্তমান অৱসৰী জীৱন কটাই আছো। মই তথাপিতো পুৰণি সেইখন বিদ্যালয়লৈ পুনৰ গৈ মই ক্লাছবিলাক কৰি আছো। আজিও যাবলগীয়া আছিল কিন্তু ফোন ইন কলবটোৰ কাৰণে মই আজি নগলো। আমাৰ ৰেডিঅ' অনুষ্ঠান শুনিব লাগিব, আজি মই ছুটি লৈছো।
1: আমাৰ অনুষ্ঠানৰ কাৰণে ছুটি লৈছে আপুনি?
0: হয় হয়।
1: তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ নহয়?
0: হয় নিশ্চয়,
1: শুনক তেন্তে।

0: অৰ্চদা মহন্তৰ কণ্ঠত গীতটি প্ৰচাৰত কিছু ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি দুঃখিত। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। আমি আমাৰ পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযোগ স্থাপন কৰোঁ। হেল্ল'
1: হেল্ল'
0: আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: হয় নমস্কাৰ, মোক প্ৰভাত, মই বজাৰ হাতীমূৰৰ পৰা মাধৱী নাথে ক'লোঁ।
0: আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই সংযোগ কথা চবে লতা মংগেশকাৰৰ কণ্ঠত জুজু সেই গীতটি শুনিব
0: বিচাৰিছো।
1: যিহেতু হয় জন্মাষ্টমী, আগন্তুক জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আকাশবাণীৰ সমূহ কৰ্মকৰ্তাৰ লগতে সকলো অসমবাসীলৈ।
0: আমি আপোনাৰ যিটো শুভেচ্ছা দিছে আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ, গোটেই অসমবাসীয়ে গ্ৰহণ কৰিছে। তেন্তে আমি আপুনি শুনিব বিচৰা

0: শুনাই দিম আপুনি।
1: মই শ্ৰোতা আৰু এগৰাকী নাম ল'ব বিচাৰিছিলোঁ।
0: কওকচোন।
1: হয়, মোৰ বান্ধৱী কল্পনা আমিন, চন্দ্ৰমা দেৱী বিনী, দিনেশ শৰ্মা, হিতেশ্বৰ লহকৰ, লগতে সমূহ শ্ৰোতালৈ
0: শুনক তেন্তে গীতটি।
1: হয়, ধন্যবাদ।

0: এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্লো যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত। আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰ্মলয়া দাস। আঠ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্লো যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ।
1: এটি বিশেষ ঘোষণা, গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই FM বেণ্ডৰ 101.6 MHz নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।
0: লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত প্ৰত্যেকটি গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিলে অস্মিতা ভাগৱতীয়ে, আৰু ষ্টুডিঅ'ত আছিলোঁ মই গীতালী ভট্টাচাৰ্য। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 MHz। এতিয়া আগবঢ়াবলৈ লৈছোঁ মাটিৰ গান। প্ৰথমে শুনোৱা হওক কুসুম তালুকদাৰৰ কণ্ঠত এটি লোকগীত।

এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰ্মলয়া দাস। আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ। মাতৃগান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মানিক ৰাভা আৰু লগৰীয়াসকলৰ কণ্ঠৰ এটি ৰাভা গীত।

গুৱাহাটীৰ মহাবাহুৰ পৰা অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি বড়ো গীত, ধনেশ্বৰ বড়ো আৰু লগৰীয়াসকলৰ কণ্ঠত।

0: মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।
0: আজিৰ মাটিৰ গান অনুষ্ঠানত শেষত শুনোৱা হওক এটি দেউৰী গীত, ইন্দ্ৰমোহন দেউৰী আৰু লগৰীয়াসকলৰ কণ্ঠত।

ইন্দ্ৰমোহন দেউৰী আৰু লগৰীয়াসকলৰ কণ্ঠৰ এই দেউৰী গীতটোৰে আমাৰ আজিৰ মাটিৰ গীত অনুষ্ঠানটি সামৰা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: 20 जुलाई 1937 को रोम में उनकी मृत्यु हुई। मार्कोनी को श्रद्धांजलि अर्पित करने के लिए विश्व भर के सभी रेडियो स्टेशनों ने 2 मिनट का मौन रखा। आज भी विश्व उनके अनूठे योगदान रेडियो को आभार सहित याद करता है।
1: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন ভি বি জি ৰামজিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ প্ৰাৰম্ভিকভাৱে 6,266.25 কোটি টকাত আবণ্টন দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আঁচনিখনৰ অধীনত প্ৰথম কিস্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে 2,022.78 কোটি মোকলাই দিছে। অসমৰ বাবে আবণ্টিত 1,929.70 কোটিৰ ভিতৰত প্ৰথম কিস্তি হিচাপে 630.94 কোটি মোকলাই দিয়া হৈছে। ইয়াৰ ভিতৰত মজুৰি শিতানত 350.53 কোটি, প্ৰশাসনিক ব্যয় শিতানত 44.74 কোটি আৰু অন্যান্য শিতানত 233.69 কোটি মোকলাই দিয়া হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য 33.70 কিলোমিটাৰ হ'ব। প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেৰে প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। 2টা টিউবত 2টাকৈ লেন থাকিব আৰু ইয়াৰে 1টা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট কৰা হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। এই সুৰংগ তথা কৰিডৰ সম্পূৰ্ণ হলে গহপুৰ নুমলীগড়ৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ হ্ৰাস পাই 34 কিলোমিটাৰ হ'ব। প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হলে গহপুৰ নুমলীগড়ৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব বুলিও আশা কৰা হৈছে। প্ৰকল্পটোৱে অকল ৰাজ্যৰ 2টা গুৰুত্বপূৰ্ণ অঞ্চলক সংযোগ কৰাই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাক গতি প্ৰদান কৰিব। ওদালগুৰি জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য শিশু কাৰ্যসূচীৰ অধীনত জন্মগতভাৱে হৃদৰোগ থকা 40টি শিশুৰ চিকিৎসা কৰা হৈছে। চলিত বছৰৰ এপ্ৰিলৰ পৰা জুলাইলৈ 5টি শিশুৰ হৃদৰোগৰ চিকিৎসা আৰু মিছন স্মাইলৰ অধীনত 3টি শিশুৰ ফটা ওঠ আৰু ফুটা তালুৰ অস্ত্ৰোপচাৰ কৰা হয়। 2টি শিশুৰ জন্মগতভাৱে থকা বেকা ভৰিৰ চিকিৎসা আৰু 1টি শিশুৰ চকুৰ চানি পৰা ৰোগৰ চিকিৎসা কৰা হয়। 2025 চনৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পৰ্যন্ত 40টি শিশুৰ জন্মগত হৃদৰোগৰ চিকিৎসা আৰু 32টি শিশুৰ মিছন স্মাইলৰ অধীনত চিকিৎসা কৰা হয়। ইয়াৰ উপৰি স্নায়ুজনিত সমস্যা, জন্মগত বধিৰতা, বিকাশত বিলম্বকে ধৰি 38টা সমস্যাৰ নিৰাময়ৰ বাবে চিকিৎসা সম্পন্ন হয়। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইপিনে অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া

0: কল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশ লয়। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 আন্তঃশিক্ষানুষ্ঠান PTR নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ'ব। গোৱালপাৰা জিলাতো আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হ'বলগীয়া অনুষ্ঠানত কেইবাগৰাকী ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ব। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ 7টা জাতীয় সংগঠনৰ যৌথ মঞ্চ ধেমাজি ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত কালি কাছাৰী মৈদানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তঃৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবী জনায়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 kHz, FM বেণ্ডৰ 101.6 MHz-ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী দেৱী, ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, পম্পা চন্দা, হৰমোহন বৰ্মন আৰু ইমৰাণ হুছেইন, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস। এতিয়া শুনোৱা হওক পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।
2: परागमाला लाइव के सभी श्रोताओं को ब्रजभुवन प्रसाद का नमस्कार।

0: নমস্কার প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোন স্বৰূপ। সাহিত্যিকসকল কৌশলী শব্দশিল্পী, তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যলৈ আপোনালোক আটাইকে জনাইছো আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ মাজত উপস্থিত আছে উদীয়মান কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 আৰু 2025 বৰ্ষৰ সাহিত্য সম্পাদক প্ৰাঞ্জিত কোচ আৰু উদীয়মান গল্পকাৰ তথা যুৱ লেখক সন্মানপ্ৰাপ্ত অবিনাশ বৰুৱা, দুয়োগৰাকীকে আজিৰ যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আজি আমি বহুতো কথা পাতিম তথা কবিতা আৰু গল্প শুনিম। প্ৰথমে মই আহিব বিচাৰিছোঁ প্ৰাঞ্জিত কোচৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, আপোনাৰ জন্ম শিক্ষাৰ বিষয়ে কওকচোন।
2: হয়, আচলতে মোৰ জন্ম হৈছিলে ঢেকিয়াজুলিৰ ওচৰৰ এখন সৰু গাঁৱত, যিখনৰ নাম ডুমডুমা, শোণিতপুৰ জিলাৰ অন্তৰ্গত। আৰু মোৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিলে ডুমডুমা প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পৰা গৈ গৈ মাধ্যমিক শিক্ষা আৰম্ভ কৰিলোঁ, তাৰে এখন মজলীয়া বিদ্যালয় আছিলে ডুমডুমা। তাৰপৰা হাইস্কুল সমাপ্ত কৰিছোঁ ডুমডুমা বিদ্যাপীঠ। তাৰ পাছৰ পৰ্যায়ত সমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা একাদশৰ দ্বাদশ সম্পন্ন কৰি, আৰু বাকীছোৱা কাল মই ডিগ্ৰী সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিখন আমাৰ নালন্দাৰ প্ৰেক্ষিয়াত দৰং মহাবিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় কৃষ্ণচূড়া দেশ প্ৰেক্ষিয়াত গুৱাহাটী বিশ্ববিদ্যালয়।
1: সাহিত্যৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা?
2: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, যেতিয়াৰ পৰা অলপমান আখৰসমূহ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ বা তেতিয়াৰ পৰাই মাৰ হাতত কিতাপ তুলি দিছিলে আলোচনীবোৰ, তেতিয়া সৰু সৰু কবিতাৰ কিতাপবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপবোৰ, তেতিয়াৰ পৰাই তেনেকৈ পঢ়ি পঢ়ি কেতিয়াবা লিখিবলৈ মন যায়, তেনেকৈ কিবাকিবি লিখিলোঁ। তাৰপাছত মোৰ একেবাৰে সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত অহাৰ কথা যদি কওঁ, দৰং মহাবিদ্যালয়ত পৰাই আৰম্ভ হৈছিলে বুলি ক'ব লাগিব, কাৰণ তাৰপৰা বহুতো অনুপ্ৰেৰণা পাইছিলোঁ। প্ৰথম কথা, মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰথম যেতিয়া লিখোঁ, আমাৰ লেখাটো কাৰোবাৰ দেখাবলৈ মন যায় যে কেনেকুৱা হৈছে, মানুহজনক বুজি পাইছেনে মই যিটো ভাৱ বুজাবলৈ চেষ্টা কৰিছোঁ। সেইটো মোৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকলক দেখুৱাইছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে যে অধ্যয়ন কৰি গ'লে আৰু উন্নত পৰ্যায় পাবগৈ, কিন্তু লিখিবলৈ আৰম্ভ কৰা তুমি কেতিয়াও নিবিবা। সেই তেনেকৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিলোঁ। তেতিয়াৰ পৰা আৰু অলপমান জাৰ্ণিটো উন্নত বুলি ক'ব লাগিব। তেনেকৈয়ে মোৰ কবিতাৰ ক্ষেত্ৰত প্ৰৱেশ ঘটিছিলে, আৰু তেনেকৈ এতিয়াও বৰ্তমান চৰ্চা কৰি আছোঁ। আচলতে চৰ্চাহে কৰি আছোঁ, এতিয়াও মানে যে সাহিত্যিক বুলিব পৰা সেই অভিধাটো হোৱাগৈ নাই।
1: হয়, তথাপি

0: ব্যক্তি আপুনি খুব সুন্দৰ কবিতা লিখে, সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ ক্ষেত্ৰত আপুনি কবিতাকেই কিয় বাছি ল'লে?
1: আচলতে মনৰ মাজত দোলা দি থকা কিছুমান কথা প্ৰত্যেকে কিছুমান বেলেগ বেলেগ মাধ্যমেৰে প্ৰকাশ কৰে, কিন্তু মই বাছি ল'লোঁ কবিতা কাৰণ মোৰ যিখিনি মনৰ মাজত চলি থাকে সেই কথাখিনি যাতে কম শব্দৰে, মানে কম সময়ৰ ভিতৰত যাতে সেই ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ, কবিতা যিহেতুকে ভাল পাওঁ কবিতাকে মাধ্যম হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু নিজৰ সাহিত্যৰ খিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত।
0: নিজে কবিতা পঢ়ি ভাল পালে মন যায় যে ময়ো কবিতাকে লিখোঁচোন, যেতিয়া পঢ়ি আমি লেখা এটা পঢ়ি ভাল পাওঁ আমাৰ নিজৰো মনত এটা ইচ্ছা জাগে যে আমিও লিখোঁ।
1: হয়,
0: আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কেনেধৰণৰ বিষয়বস্তু বাছনি কৰি লয়?
1: আচলতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলে, কিবা প্ৰথমৰ পৰা কওঁ,
0: হয়
1: প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া সেই আমাৰ মনত এটা প্ৰেমৰ ভাৱ উন্মুক্ত হয়, তেতিয়া প্ৰথমতে প্ৰেমৰ কবিতা লিখিছিলোঁ। তাৰপাছত বিভিন্ন আজি আমি ঠাইবোৰ ঘূৰোঁ তেতিয়া সেই কাহিনীবোৰ বা সেই দৃশ্যপটটোক মানে শব্দ প্ৰকাশ কৰিবলৈ যুঁজিছিলোঁ। তেনেকেই প্ৰথমতে প্ৰেমৰ লিখিছিলোঁ, তাৰপৰা এতিয়া গৈ গৈ বাস্তৱ জীৱনৰ ওপৰত লিখোঁ। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আজিকালি হতাশা, এই হতাশাটো হতাশাৰ ওপৰতো অলপমান বেছিকৈ অধ্যয়ন কৰোঁ, মানে চাওঁ যে কেনে কিয় হয় বা হতাশাত ভুক্তভোগী হ'লে মানুহজনৰ মানসিক অৱস্থা কেনেকুৱা হয়, বিভিন্ন কাহিনীবোৰ দোলা দি থাকে, সেই বিষয়বস্তুকে লৈ মই বেছিকৈ লিখিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যিটো কৰ্মসংস্থাপন সেইটো নেপালে ঘৰত যেতিয়া দেউতাৰ সন্মুখত বা মাৰ সন্মুখত ভাতৰ পাতত বহিবলৈ ইচ্ছা নাযায়, তেনেকুৱা বিষয়বোৰ মই আচলতে বাছি লওঁ বাস্তৱ জীৱনৰ সৈতে ধৰক এতিয়া চলি আছে প্ৰত্যেকৰ জীৱনত। এতিয়া শিক্ষা সাং কৰাৰ পাছত প্ৰত্যেকৰ জীৱনলৈ তেনেকুৱা পৰিস্থিতিবোৰ আহে, সেই পৰিস্থিতিটোবোৰকে কেতিয়াবা আমি ব্ৰাছ এডাল লৈ লৈ বিভিন্ন কথাবোৰ ভাবোঁ, কিনো কথা ভাবোঁ, সেইখিনিকে মই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰোঁ আচলতে।
0: হয়, বয়স বাঢ়ি অহাৰ লগে লগে সেই দায়িত্ববোধটো নিজে নিজে আমাৰ মনত জাগি উঠে যে দেউতাৰ কান্ধৰ ভাৰখন আমি যে নিজৰ ওপৰত উঠাই লওঁ, সেই চিন্তাটো আমাৰ মনলৈ আহে। আপুনি প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল প্ৰেমক বিষয়বস্তু হিচাপে লৈ, আপোনাৰ প্ৰথম কবিতাটো আমি শুনিব বিচাৰিম,
1: আহিবাচোন নৈ পাৰ শিমলুজোপালৈ। আচলতে এই কবিতাটো যেতিয়া প্ৰেয়সী এজনীক বিচ্ছেদিত হয় সেই তাৰ প্ৰেক্ষাপটত লিখা, যে তেওঁ বিবাহ হৈ গ'ল কিন্তু তথাপি তেওঁ আহ্বান কৰিছে যে আহিছে, পৰিস্থিতিটো বুজি ল'বলৈ, তেনেকুৱাৰ এটা প্ৰেক্ষাপটক লৈ লিখা আৰু কবিতাটো পাঠ কৰি দিওঁ।
0: হয়,
1: আহিবাচোন নৈ পাৰ শিমলুজোপালৈ, যদি ব্যস্ত নগৰী বন্দৰ কোটাৰ পৰিৱেশে ভাগৰুৱা কৰিছে তোমাক, আহিবা কিন্তু মনক দোলা দি ফুৰা পুৰণি স্মৃতিবোৰ মহানগৰখনৰ ভৰলুৰ পানীলৈ থৈ থৈ, নহ'লে কোনোবাখিনিৰ স্মৃতিয়ে আমাক দুই আকৌ আমনি কৰিব, মই আৱেগিক হৈ পৰিম, তুমি হৈ পৰিবা মৌন, মাত্ৰ বলি থাকিব একাত্মক নোহোৱাৰ এজাক বতাহ, কাৰণ তোমাক পূৰ্বৰ দৰে বুজনি দিয়াৰো যে নাথাকিব মোৰ অধিকাৰ, অধিকাৰ নহয় তোমাৰ শিৰত জিলিকি ৰোৱা ৰঙা সেন্দুৰকণে মোক থমকি ৰ'বলৈ বাধ্য কৰিব, কুশলে থাকিবা, আহিবা পাৰিলে নৈ পাৰৰ শিমলুজোপালৈ।
0: খুব সুন্দৰ, আপোনাৰ প্ৰিয় কবি কোন?
1: আচলতে প্ৰিয় কবি বুলি ক'লে মই হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ ভাল পাওঁ, কম কথাৰে বিভিন্ন ভাৱ পৰিস্ফুট হয়, বহল এটা ভাৱাৰ্থ পৰিস্ফুট হয়, তেনেকৈ হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ পঢ়োঁ, নীলিম কুমাৰ ছাৰ পঢ়োঁ, আৰু বিভিন্ন কবিতাবোৰ পঢ়োঁ বিভিন্ন লেখকৰ, আৰু নতুন লেখকসকলৰ কবিতাবোৰো যথেষ্ট পঢ়োঁ।
0: আমি যিমানে পঢ়িম সিমানে আমাৰ পৰিসৰ বহল হৈ পৰে আৰু নতুন নতুন চিন্তাৰ আমাৰ মনত আৰম্ভণি ঘটে। আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি কবিতাৰ আঁৰৰ কাহিনী, সাহিত্য চৰ্চা কৰা সকলোৰে মনত এটা হেঁপাহ থাকে, ইচ্ছা থাকে নিজৰ নামটো ছপা আখৰত দেখাৰ তথা এখন কিতাপ প্ৰকাশ কৰাৰ, আৰু আপোনাৰ সেই সপোন আজি বাস্তৱ হৈছে, আপোনাৰ এখন কবিতাৰ পুথি হৈছে কবিতাৰ আঁৰৰ কাহিনী। এই যাত্ৰাটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: আচলতে কবিতা লিখি ভাল পোৱাৰ কাৰণে মই আচলতে বিভিন্ন বিষয়ে কবিতাবোৰ লিখি গৈছিলোঁ, কেতিয়া ভবা নাছিলোঁ যে ছপা আকাৰে প্ৰকাশ কৰিম, তেতিয়া হয়তো সামৰ্থ্যও নাছিলে আৰু ভবাও নাছিলোঁ যে কবিতা লিখি ভাল পাওঁ, সেইকাৰণে লিখি গৈ আছোঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া আহিলোঁ, মই আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক বহুতখিনি দিলে বা বহুতখিনি পোৱা নোপোৱা হিচাপে পৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুতখিনি দিলে বুলি ক'ব লাগিব, মই আচলতে নোপোৱাটো থাকেই বহুতে। তেতিয়া সেনেকৈ যিবোৰ কবিতা লিখিছিলোঁ আচলতে মোৰ ছাৰে যেতিয়া ক্লাছ কৰাই থাকে আগতে বিশ্ববিদ্যালয়ত, তেতিয়া মই কবিতা লিখি থাকোঁ ক্লাছত বহি বহি, তেতিয়া দেখাওঁ, এতিয়া মোৰ আজি মোৰ সন্মুখত মোৰ বন্ধু আছে, তেওঁ জানে কবিতাবোৰ দেখাওঁ তেতিয়া পাত এটাত লিখি, তাৰপাছত তেওঁলোকে কয় যে সংৰক্ষণ কৰি থোৱা, পাছলৈ হয়তো ছপা

0: প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। তেনেকৈ সংগ্ৰহ কৰি গৈছিলোঁ যিবোৰ লিখিছিলোঁ। তাৰপাছত বিগত বৰ্ষৰ যি আমাৰ গ্ৰন্থমেলা, তেতিয়া মই বন্ধুকেইজনমানৰ আগতে কলেজত লগ পোৱা তেওঁলোককো ফোন কৰিলোঁ যে এনেকৈ ভাবিছোঁ, তেওঁলোকো যথেষ্ট প্ৰেৰণা দিলে।
1: আপোনাক যদি সোধা হয় যে কবিতা গল্প লিখিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি ক'লে আপোনাৰ মনলৈ প্ৰথমে কি ভাৱ আহে?
0: প্ৰথমে আচলতে মনলৈ বুলি ক'লে আমাৰ আলোচনীসমূহ যিহেতুকে অধ্যয়ন কৰি থকা যায়, সেই সময়ত ছপা আকৌ নিজৰ নামটো প্ৰকাশ কৰিবলৈ এটা ইচ্ছুকতা জন্ম হয় বা ইচ্ছা যায়। তেনেকৈ ছপা আকাৰত নিজৰ নামটো আৰু নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰাৰ কাৰণে আচলতে তেনেকৈ চেষ্টা কৰিছিলোঁ।
1: এতিয়া ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যত পৰিকল্পনা আচলতে যিহেতুকে মই গল্পও এনেকৈ লিখোঁ, এতিয়া গল্পৰ পুথি এখন প্ৰকাশ কৰাৰ বাবে যুঁজা চলাই আছোঁ। হয়তো সময় লাগিব, আচলতে মই বহুত বেছি সময় লওঁ। কেতিয়াবা কিবা এটা লিখোঁ, কাগজ এখিলাত লিখোঁ উকা পৃষ্ঠাত, তাৰপাছত সেইটো নিজে পঢ়ি সন্তুষ্টি নাপালে ফালি আকৌ পেলাই দিওঁ, তেনেকুৱা সেই স্বভাৱটো আছে। কাৰণ নিজে যদি সন্তুষ্ট নহওঁ তেতিয়া সেইটো মই পঢ়ুৱৈসকল আগবঢ়াই দিবলৈ টান পাওঁ।
1: শেষ ভালে সকলো ভাল বুলি কোৱা হয়, গতিকে শেষত এটা ভাল ফলাফল সকলোৱে আশা কৰে। আপুনি যদিও সময় লৈছে, তথাপি খুব উন্নত মানৰ কবিতাৰ পুথি আপুনি ইতিমধ্যেই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে, গতিকে আমি আশাবাদী আপোনাৰ ভৱিষ্যতৰ গ্ৰন্থসমূহো তেনেধৰণৰেই হ'ব। আপোনাৰ সাহিত্যৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় আছে। এইখিনিতে আমি আপোনাৰ কেইটিমান কবিতা শুনিব বিচাৰিম।
0: সৰু কবিতা এটা পৰা আৰম্ভণি কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিলে যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, পাহৰিব খুজিছোঁ তোমাৰ মৃদুভাষিত শুকুৱা আত্মযাতন, বিষাদৰ পৃষ্ঠাবোৰ সামৰি মেলিব খুজিছোঁ হাঁহিৰে সেউজীয়া পৃথিৱী, দুখৰ পাৰ ভাঙি ময়ো হাঁহিব খুজিছোঁ, আঁকিব খুজিছোঁ শূন্যতাৰ আকাশত বিষাদবিহীন ছবি, যোৱাৰ শেষত এবাৰ হাঁহি দিবাচোন, মই হাঁহি হাঁহিয়ে বিদায় ল'ম, তোমাৰ হাঁহিতে বিসৰ্জন দিম তুমি বিহীন বিষাদ বেদনা। অন্য এটি কবিতা, বিষণতাৰত জালি কটা পহু উভতি আহিলোঁ ৰৈ ৰৈ ক্লান্ত হোৱা সূৰ্যাস্ত চাই, আন্ধাৰবোৰে আৱৰি ধৰিলে সপোন পৰিকল্পনা বাস্তৱ, তাৰ সতে জি আছোঁ মই ভগ্ন সপোনবোৰৰ খামতি। কবিতাটিৰ শিৰোনামাটি হৈছে আন এটি ফাগুনৰ কবিতা। নিলিখোঁ বুলিও নোৱাৰি বুকু ভেদি ৰখা শব্দবোৰ ভেদি ৰাখিবলৈ, এয়া মোৰ ব্যৰ্থতা, হয় এয়া মোৰেই ব্যৰ্থতা, ব্যৰ্থতাৰ বিশেষণেই যথেষ্ট, কাৰণ ব্যৰ্থতাৰ অজুহাত লৈ আকৌ লিখিব পাম তোমাৰ নামত আন এটি ফাগুনৰ কবিতা। মোৰ অন্য এটি কবিতা জীৱনৰ, মোৰ কোঠাত এখন মুখা আছিলে, সেই মুখাখনক চাই চাই এটা কবিতা লিখিছিলোঁ। সেই মুখাখনক কেন্দ্ৰ কৰি আৰু সেই কবিতাটোৰ শিৰোনামাটো আমি মুখাই ৰাখিছিলোঁ আৰু সেই কবিতাটো পাঠ কৰি দিছোঁ। মুখা, প্ৰায় ৰাতি টোপনি নহয়, লাইটটো জ্বলাই চাওঁ, আৰ চি আছে নেকি তোমাৰ সৈতে পাৰ কৰা স্মৃতিৰ আবিৰ্বোৰ, লাচিত ঘাটত গৈ নবহোঁ আজিকালি ভাল নালাগে, পাণবজাৰলৈ যাওঁ বুলি থমকি ৰওঁ, কিজানি তুমি ভালপোৱা উপন্যাসখন আকৌ অচেতন কৰিম, মেঘালীত চাহৰ সুগান আমাৰো চাহ কাপে অকলশৰীয়া অনুভৱ কৰাৰ ভয়ত, তুমিহীনতাৰ দিন ৰাতি জোনবেলি সকলোৰ সৈতে ল'ৰালি ধেমালি মাতো, মই জনহে কৃত্ৰিম প্ৰবঞ্চ মুখা পিন্ধোতা ৰঙা দাগবোৰক তুমিহীনতাৰ যজ্ঞত আহুতি দিলোঁ, বাহিৰৰ চৰাঘৰত দুখন মুখা আঁৰি থৈছোঁ, অঙহী বঙহীয়ে সোধে আঁৰি থোৱা মুখা দুখন কাৰ, সিহঁতক কেনেকৈ নকওঁ এই মুখা দুখন মোৰেই, এখন সুখৰ এখন দুখৰ।
1: প্ৰকাশভংগী,
0: অন্য এটি কবিতা পাঠ কৰিছোঁ জালুকবাৰীক কেন্দ্ৰ কৰি, এতিয়া ইউনিভাৰ্চিটিৰ এৰিম আৰু, কাৰণ কৃষ্ণচন্দ্ৰ নগৰীত এৰি যোৱা মানে কিমান বেদনাদায়ক হয় সেইটো হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত যিসকল শিক্ষাৰ্থীয়ে পঢ়ি বৰ্তমান প্ৰাক্তন হৈছে তেওঁলোকে সেইখিনি অনুভৱ কৰে। তাক কেন্দ্ৰ কৰি লিখা
1: বিশ্ববিদ্যালয়খন আচলতে আনুষ্ঠানিকভাৱেহে এৰি অহা হয়, কিন্তু বিশ্ববিদ্যালয়খন আমি হৃদয়ত অহৰহ কঢ়িয়াই ফুৰোঁ।
0: হয়, কৃষ্ণচন্দ্ৰ নগৰী বুলি ক'লে যেনেকৈ ৰঙা প্ৰস্ফুটিত হৈ থাকে, সেই অনুৰোধখিনি বা সেই আমাৰ আৱেগখিনি জাগ্ৰত হৈ আহে আচলতে কৃষ্ণচূড়া বুলি ক'লে, শুকান গোলাপ আৰু এৰি হোৱা জালুকবাৰী, যাওঁ বুলি জানো যাব পাৰি এই জালুকবাৰীৰ সুবাসিনী, ইউনিভাৰ্চিটিৰ বিকেবি চেনিপুল হোষ্টেলৰ 46 নং কোঠাটো এৰি আৰু তুমি তুমি লগা কৃষ্ণচূড়া, তুমি দিয়া গোলাপ পাহ আছে ডায়েৰীৰ পৃষ্ঠাত শুকাইলে, গোলাপ পাহ উলিয়াই লৈ বাৰে বাৰে চাওঁ, বিচাৰি ফুৰিছোঁ তোমাৰ উপস্থিতি কিন্তু নাপালোঁ, কেনেকৈ এৰি যাওঁ এই জালুকবাৰী, তথাপি বিদায় মায়াময় জালুকবাৰী মোৰ আধুনিক কাহিনী চহৰ, বিদায় জালুকবাৰী। শিৰোনামাহীন নিনাদিত কবিতা, দুৱাৰদলিত যদি অচিনাকি বিষাদে আহি দোকাৰ মাৰি আশ্ৰয় বিচাৰে তেন্তে মই নিঃসন্দেহে, আন্ধাৰ ৰাতি যদি

0: হৃদয় কপোৱা কিৰিলিবোৰে মোৰ কৰ্ণ পাৰ কৰেহি, তেন্তে তেওঁ ৰক্ষাৰ স্বাৰ্থত আন্ধাৰখিনি ঘৰাই নিজে পি লওঁ সমাজৰ লাঞ্চনৰ গ্লানি। আকাশত দৃশ্যমান জোন নজনা সলিতা গুচি সাৱতি ধৰিলে জোনাক অ আমাৰ পৃথিৱী। প্ৰকৃতিয়ে এটি কবিতা শুনিলোঁ বিনিদ্যাৰ ৰজনীকতাই হৃদয়খন ব্যাকুল। পুৱাৰ চৰাইৰ কলকলনিত জাগ গ'ল বিগলিত বেদনা অ ক'বলৈ পাহৰিছিলোঁ যোৱা ৰাতিৰ সমাধি ইয়াতেই পাতিছিলোঁ।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আপোনাৰ এই কাব্যিক যাত্ৰা এনেদৰে অব্যাহত থাকক আমি তাৰে আশা কৰিছোঁ। এতিয়া মই আহিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা যুৱ গল্পকাৰ অবিনাশ বৰুৱাৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, জন্ম শিক্ষা ক'ত কেনেদৰে আৰম্ভ হৈছিল?
2: হয়, মোৰ জন্ম শহীদ নগৰী গহপুৰস্থিত ডুবিয়া শীৰ্ষক গাঁওখনত। শৈশৱ আমি ডুবিয়াতে পাৰ কৰিলোঁ আৰু সেই ডুবিয়াৰে আদৰ্শ শিশু বিদ্যাপীঠ শীৰ্ষক শিক্ষানুষ্ঠানখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰ পৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হায়াৰ ছেকেণ্ডেৰী সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত গহপুৰৰ অন্যতম শিক্ষানুষ্ঠান চৌদাৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ হিচাপে অধ্যয়নৰত।
1: সাহিত্যৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা?
2: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে দেউতাই যিহেতু শিক্ষকতাৰ সৈতে জড়িত, সেইবাবে ঘৰত সৰুৰে পৰা এটা পৰিৱেশ আছিল শিক্ষাৰ। দেউতাই বিভিন্ন কিতাপ পত্ৰ আনি আমাক দিছিল পঢ়িবলৈ। তাৰ লগতে দেউতাৰ যিটো ব্যক্তিগত পুথিভঁৰাল, সেই পুথিভঁৰালত অজস্ৰ কিতাপ আছিল আৰু দেউতাই বিশেষকৈ সেই আমাক সৰু হৈ থাকোঁতে ৰংমনকে কেন্দ্ৰ কৰি কেইবাখনো ইংৰাজী শিশু আলোচনীও আনি দিছিল। দেউতা যিহেতু ইংৰাজী বিষয় শিক্ষক আছিল আৰু সেই আলোচনীকেইখন পঢ়ি সাহিত্য জগতৰ সৈতে দেউতাই সৰুৰে পৰা পৰিচয় কৰাই দিছিল আৰু তেনেকৈ সাহিত্য জগতৰ সৈতে প্ৰথম পৰিচয় হ'ল। তাৰপিছত মইনা পাৰিজাতৰ সৈতে, বিশেষকৈ মইনা পাৰিজাতৰ সৈতে সৰুৰে পৰা জড়িত হৈ আছিলোঁ। মইনা পাৰিজাতে সৰুৰে পৰাই সাহিত্য জগতৰ প্ৰতি, কলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি এটা আগ্ৰহ জাগ্ৰত কৰালে আৰু তাৰ যোগেদি আমি সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু যেতিয়া হাইস্কুল পৰ্যায়ত আছিলোঁ বিদ্যালয়ৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতা হৈছিল আৰু সেই সাহিত্য প্ৰতিযোগিতাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। তাত পোৱা পুৰস্কাৰসমূহে আমাক অনুপ্ৰেৰণা যোগাইছিল সাহিত্য চৰ্চা কৰিবৰ বাবে। তাৰপিছত মহাবিদ্যালয় পৰ্যায়ত সাহিত্যৰ ছাত্ৰ হিচাপে সাহিত্যৰ বিভিন্ন কিতাপ পঢ়িবলৈ সুযোগ পালোঁ আৰু তাৰ লগতে যিহেতু আমি সাহিত্যৰ ছাত্ৰ আছিলোঁ সেইবাবে পাঠ্যক্ৰমৰ অন্তৰ্গতই হওক বা পাঠ্যক্ৰমৰ বহিৰ্ভূতই হওক বিভিন্ন গল্প, উপন্যাস, কবিতা ইত্যাদিৰ সোৱাদ ল'বলৈ সুযোগ পালোঁ আৰু এনেদৰে আমি সাহিত্য জগতৰ সৈতে পৰিচয় হ'লোঁ আৰু সাহিত্য চৰ্চাৰ এটা মনোবৃত্তি গঢ়ি উঠিল আৰু এনেদৰে আমাৰ সাহিত্য জগতৰ প্ৰৱেশ ঘটিলে। সেয়া আজি অব্যাহত ৰাখিছোঁ সাহিত্য চৰ্চা, সাহিত্যৰ সাধক হিচাপে সাহিত্য চৰ্চা কৰি আছোঁ। মই ক্লাছ এইটত থাকোঁতে প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। আচলতে প্ৰতিজন সাহিত্যিকেই সাহিত্যৰ ক্ষেত্ৰত হাত দিওঁতে প্ৰথমে কবিতাৰ যোগেৰে হাত দিয়ে, পোনপ্ৰথমে কবিতাৰে আৰম্ভ কৰে সকলোৱে। তাৰপিছত তেনেকৈ বিদ্যালয়ৰ হৈ যোৱা সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ যোগেদিয়ে সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ মনোনিৱেশ হৈ গ'ল। মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে গল্পৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু সেই অনুসৰি আজি গল্পৰ চৰ্চা কৰি আছোঁ, এনেধৰণে চৰ্চা কৰি আগবাঢ়িছোঁ।
1: জীৱনৰ প্ৰথমটো লেখাৰ অনুভৱ সদায় সুকীয়া, আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব বিচাৰিম।
2: প্ৰথম অনুভৱৰ, প্ৰথম যি ৰচনাৰ অনুভৱ, তাত কৈশোৰৰ আকুলতা আছিল আৰু সেই আকুলতাৰ অন্তৰালত হয়তো অন্তৰাত্মাৰ পৰা জাগ্ৰত হোৱা কবিতা চৰ্চাৰ প্ৰথম দিখোজ বুলি মই ক'ব বিচাৰিম।
1: সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ বিষয়বস্তু সাধাৰণতে বাছনি কৰি লয়?
2: গল্প এটা লিখাৰ ক্ষেত্ৰত প্ৰথমেই মই ক'ব বিচাৰিম যে সাহিত্যকৰ্মত যেতিয়া জড়িত হৈ পৰোঁ তেতিয়া তাৰ যি অন্তৰৰ পৰা জাগ্ৰত হোৱা যি মনোভাৱ, সেই মনোভাৱে সাহিত্যকৰ্মত বিশেষভাৱে অৰিহণা যোগায়। আৰু লিখোঁ বুলি লিখিব পৰা নাযায় কেতিয়াও, অন্তৰাত্মাৰ পৰা এটা ভাৱ জাগ্ৰত হ'ব লাগিব আৰু সেই ভাৱটো কলমৰ যোগেৰে উকা কাগজখনত লিখিত ৰূপত এটা সাহিত্যকৰ্মৰূপে এটা সুঠাম শৰীৰ পায়। গতিকে গল্পৰ প্ৰথম অনুভৱ বুলি ক'লে ই আমাৰ সমাজখনত দেখি অহা যি বাস্তৱিক ছবি আমি সকলোৱে অনুভৱ কৰি আহিছোঁ, সেই বাস্তৱিক ছবিৰ যি জাগ্ৰত মনোভাৱ আমি সকলোৱে অনুভৱ কৰি আহিছোঁ। প্ৰথম গল্প বিশ্ববিদ্যালয়ত থাকোঁতে, গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে প্ৰথম গল্পত মই হাত দিছোঁ, প্ৰথম গল্প লিখিছোঁ। আৰু গল্পৰ মূল বিষয়বস্তু বুলি ক'লে, গল্প ৰচনাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ আধুনিক সমাজখনত আমি দেখি থকা আমাৰ সামাজিক চিত্ৰ, সাংস্কৃতিক চিত্ৰ, বাস্তৱিক চিত্ৰ বা আমাৰ সমাজখনৰ যি প্ৰচলিত সত্যতা, নিষ্ঠতা, গতানুগতিকতা, অগতানুগতিকতা ইত্যাদি গোটেই দিশসমূহক সামৰি গল্প

0: সাহিত্যৰ এক বিস্তৃত ৰূপ এটা লাভ কৰিব পাৰে।
1: কৃষ্ণচূড়া আপোনাৰ প্ৰকাশিত উপন্যাস আৰু প্ৰবন্ধ প্ৰবাহ আপোনাৰ প্ৰকাশিত এখন প্ৰবন্ধ সংকলন, এই বিষয়ে কিছু কথা কওকচোন।
0: হয়, কৃষ্ণচূড়া উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ উপন্যাসিকা প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ উপন্যাস হিচাপে নিৰ্বাচিত হৈছিল। উপন্যাসখন লিখাৰ আঁৰৰ কাহিনীটো আছিল আচলতে এজন ল'ৰাৰ এজোপা গছৰ সৈতে যি আত্মিক সম্পৰ্ক বা প্ৰকৃতি আৰু মানৱ মনৰ যি আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কৰ আধাৰতে উপন্যাসখন লিখিবলৈ প্ৰয়াস কৰা হৈছিল। সেই উপন্যাসখন লেখাৰ ক্ষেত্ৰত বিশেষভাৱে মই এটা ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ যে প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ যি জাগতিক দৃশ্য, সেই আন্তৰিকতাৰ আঁৰত যে এক ঐশ্বৰিক মনোভাৱ, এক ঐশ্বৰিক শক্তিৰ যে বিৰাজমান, প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আধাৰতে উপন্যাসখন ৰচিত হৈছিল। তদুপৰি উপন্যাসখনত এক সামাজিক চিত্ৰ প্ৰতিফলিত হৈছে। তাৰ লগতে উপন্যাসখন মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই লিখা আছিলে। সেই সময়ত অসমত কা আন্দোলন হৈছিল। স্বাভাৱিক কথা যে সাহিত্যত সামাজিক চিত্ৰ প্ৰতিফলিত হ'বই,

0: এক ঐশ্বৰিক মনোভাৱ, এক ঐশ্বৰিক শক্তিৰ যে বিৰাজমান, প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আধাৰিত উপন্যাসখন ৰচিত হৈছিল। তদুপৰি উপন্যাসখনত এক সামাজিক চিত্ৰও প্ৰতিফলিত হৈছে। তাৰ লগতে উপন্যাসখন মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই লিখা আছিলে। সেই সময়ত অসমত কা আন্দোলন হৈছিল। স্বাভাৱিক কথা যে সাহিত্যত সামাজিক চিত্ৰ প্ৰতিফলিত হ'বই, বা সমসাময়িক সমাজখনত হৈ থকা, ঘটি থকা বিভিন্ন ঘটনাৰ প্ৰতিফলন সাহিত্যৰ যোগেদি হোৱাটোৱেই স্বাভাৱিক, চিৰন্তন সত্য সাহিত্যৰ ক্ষেত্ৰত। গতিকে উপন্যাসখনত তাৰো এক সামাজিক চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ।
1: হয়, খুব সুন্দৰ। প্ৰবন্ধ প্ৰবাহ কিতাপখনৰ বিষয়ে কিছু জানিব বিচাৰিম।
0: এই প্ৰবন্ধ সংকলনখনত বিশেষকৈ সাহিত্যকেন্দ্ৰিক প্ৰবন্ধসমূহ সংকলিত হৈ আছে। 7টা প্ৰবন্ধ সংকলিত হৈ আছে আৰু প্ৰবন্ধ পুথিখনত বিশেষকৈ পুৰণি অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতিলৈকে প্ৰবন্ধ সামৰি পেলাই সংকলনখন ৰচনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ।
1: সাহিত্যৰ ক্ষেত্ৰখনক লৈ বৰ্তমানৰ তথা অনাগত ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ?
0: পৰিকল্পনা বুলি ক'লে বৰ্তমান এটা কামত নিয়োজিত হৈ আছোঁ, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰৰ সৈতে এখন ট্ৰান্সলেশ্যন ষ্টাডিজৰ কিতাপৰ কাম অলপ দিনৰ আগতে সম্পূৰ্ণ কৰিছোঁ। কিতাপখনত ভাৰতীয় বিভিন্ন ভাষাৰ গল্পসমূহৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ ক্ষেত্ৰত বিশেষকৈ মৈথিলী, উৰিয়া, বাংলা, হিন্দী, তামিল, এইকেইটা ভাষাৰ গল্পসমূহ অসমীয়ালৈ অনুবাদ কৰা হৈছে।
1: অসম চৰকাৰৰ যুৱ লেখক সন্মান ভাৰতীয় সাহিত্য পুৰস্কাৰেৰে আপুনি সন্মানিত হৈছে, এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
0: হয়, যুৱ লেখক সন্মানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰন্থবৰ্ষ 2025ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় 1000 যুৱক যুৱতীক যুৱ লেখক সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই মৰ্মে বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ জৰিয়তে আমি গম পালোঁ আৰু আবেদন কৰিলোঁ আৰু এই বঁটাৰ, এই সন্মানৰ বাবে নিৰ্বাচিত হ'লোঁ। ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত NGO ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে ভাৰতীয় প্ৰান্তীয় ভাষাত সাহিত্য চৰ্চা কৰি থকা নৱপ্ৰজন্মৰ বিভিন্ন লেখকসকলক বঁটাৰে পুৰস্কৃত কৰে। ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে এই বঁটাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিছিলে। যিহেতু অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ 2025ৰ যুৱ লেখক সন্মানপ্ৰাপ্ত আছিলোঁ বাবে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিলে আৰু তেওঁলোকে আমাৰ পৰা আমাৰ কিতাপ দুখন বিচাৰিলে আৰু সেই মৰ্মে আমি তেওঁলোকলৈ কিতাপ দুখন প্ৰেৰণ কৰিলোঁ আৰু সেই কিতাপ দুখনৰ আধাৰতে অসমীয়া সাহিত্যৰ এজন যুৱ লেখক হিচাপে তেওঁলোকে ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটি আমালৈ আগবঢ়ায়।
1: খুব ভাল লগা এটি ইতিবাচক খবৰ আমাৰ বাবে। আপোনাৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে, আপোনাৰ মনৰ বতৰা জানি আমাৰ ভাল লাগিছে। এইখিনিতে আমি শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি গল্প পাঠ।
0: গল্পৰ শিৰোনাম কেণ্ডেল। আভৰণৰ ফ্লেটৰ দ্বিতীয় মহলাৰ পৰা গুৱাহাটী চহৰখন এখন জিলিকি থকা মৰিচিকাৰ দৰে দেখা যায়। সন্ধিয়া নামি অহাৰ লগে লগে গুৱাহাটীৰ বুকুত অজস্ৰ দোকান, গাড়ী, ফ্লাইঅভাৰৰ বিজ্ঞাপনৰ পটত পোহৰ জ্বলি উঠে। আভৰণে এই আলোকমালাৰ ফালে চাই থাকে, কিন্তু তাৰ হৃদয়ৰ একোণত এক অদ্ভুত শূন্যতাই বাহ লৈছে। বয়স মাত্ৰ 25, কিন্তু তাৰ হৃদয়ৰ মাজত যেন এটা শতিকাৰ ভাৰ। এটা ভাল চাকৰি, মাহে মাহে একাউণ্টত টকা সোমাই থাকে, মাক দেউতাকৰ স্বাস্থ্যও ভাল, ফ্লেটটো তাৰ নিজৰ, সেইবাবে বন্ধুবৰ্গৰ মাজত সি বৰ ভাগ্যৱান বুলি পৰিচিত। তথাপিও প্ৰতিদিনে ৰাতি টোপনি অহাৰ আগত তাৰ মনত এটা প্ৰশ্নই খোপনি পুতি থাকে, মোৰ আছেনো কি, আৰু যদি নাই তেন্তে কি নাই। তাক দেউতাকে এবাৰ কৈছিল, আভৰণ মানে অলংকাৰ, শৰীৰক সজাবলৈ, কিন্তু ভিতৰখন যদি খালী থাকে অলংকাৰে কি কৰিব পাৰে। এই কথাষাৰ আজিও তাৰ কাণত বাজি থাকে, ঠিক যিদৰে কোনো এটা পুৰণি সুৰ মনৰ একোণত লুকাই থাকে আৰু কেতিয়াবা অজানিতেই ওলাই আহে। আভৰণে সৰুতে বেহেলা বজাইছিল, তাৰ আইতাকে দিছিল বেহেলাখন আৰু কৈছিল, যেতিয়া কথা ক'বলৈ শব্দৰ অভাৱ হ'ব তেতিয়া সুৰে ক'ব। কিন্তু জীৱনৰ দৌৰত, কৰ্মব্যস্ততাত সেই বেহেলাখন এতিয়াও আলমাৰীৰ একোণত ধূলিৰে ঢাক খাই আছে। সি কেতিয়াবা ভাবে মানুহেও এনেদৰেই নিজৰ ভিতৰৰ সুৰটো আলমাৰিত থৈ দিয়ে আৰু বাহিৰত প্ৰদৰ্শনীৰে জীৱন কটায়। সন্ধিয়াৰ চাহকাপ হাতত লৈ আভৰণে ফ্লেটৰ বেলকনিত বহিলেহি, কাষৰ টেবুলত কাফকাৰ মেটামৰফচিছখন, তাৰ কাষতে সি কেণ্ডেল এডাল জ্বলাই লৈছে। চাহকাপ মুখত দিয়াৰ লগে লগে দূৰৰ পৰা এটা সুৰ ভাহি আহিল। প্ৰথমে সি ভাবিলে কাষৰ ফ্লেটত নিশ্চয় কোনোবাই গান বজাইছে, কিন্তু সুৰটো এনেকুৱা আছিল যিটো তাৰ পূৰ্বে সি কেতিয়াও শুনা নাছিল। সুৰটো বাহিৰ নে বেহেলাৰ নে মানুহৰ কণ্ঠৰ, এটা মিহলি সুৰ যিয়ে যেন বতাহতে জন্ম লয় আৰু বতাহতে মিলি যায়। সেই চাহকাপলৈ চালে, চাহকাপৰ ভিতৰত সৰু সৰু ঢৌ উঠিছে, ঠিক যেন কোনোবাই তাৰ চাহকাপৰ পৃষ্ঠত আঙুল।

0: ৰে সুৰ বজাই আছে। আভৰণে কাপটো তলত থৈ কাণ পাতি সুৰটো আকৌ এবাৰ শুনিলে। যেন তাৰ ফ্লেটৰ চুকতেই কোনোবাই বজাই আছে, কিন্তু বেলকনিততো কোনো নাই, কেৱল সন্ধিয়াৰ বতাহ আৰু দূৰৈত ব্ৰহ্মপুত্ৰৰ ধ্বনি। আজি অফিচৰ পৰা উভতি আহোঁতে আভৰণে ফুটপাথৰ এখন দোকানৰ ৰেডিঅ' এটাত বাজি থকা সুৰ এটা শুনিছিল। সুৰটো তাৰ চিনাকি লাগিল যদিও শব্দবোৰ ঠিক মনত পৰা নাই। সি কিছু সময়ৰ বাবে ৰৈ গ'ল। দোকানীজনে এটা পুৰণি গ্ৰামোফোন চলাই আছিল। আভৰণে সুধিলে, এই গানটোৰ নাম কি দাদা? দোকানীজনে হাঁহি এটা মাৰি ক'লে, নাম নাজানো নহয়, কিন্তু এই সুৰটো যিয়েই শুনে তেওঁই ৰৈ যায়। কিছুমান সুৰৰ নাম নাথাকে, কেৱল অনুভৱ থাকে। কথাষাৰে আভৰণৰ বুকু চুই গ'ল। সি চাহকাপ টেবুলতে থৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গ'ল। উমানন্দৰ ফালে সূৰ্য মাৰ যাব ধৰিছে। আকাশখন কমলা আৰু বেঙুনীয়া ৰঙেৰে ৰঙীন। নদীৰ পানীত সেই ৰং প্ৰতিফলিত হৈছে যেন নদীখনে আকাশৰ লগত কথা পাতিছে। আৰু তাতেই ঘাটৰ শেষৰটো চুকত এজন বৃদ্ধই হাতত বেহেলা এখন লৈ বহি আছে। বৃদ্ধজনৰ চকুত ওঠত এক শান্ত হাঁহি, আৰু তেওঁৰ বেহেলাখনৰ পৰা ওলাই থকা সুৰটোৱেই আছিল সেইটো সুৰ যিটো সুৰে আভৰণক আকুল কৰি ফুৰিছিল। আভৰণে লগে লগে কাষ চাপি গৈ সুধিলে, ককা, আপুনি এই সুৰটো কেতিয়াৰ পৰা বজাই আছে? বৃদ্ধজনে চকুনে মেলাকৈয়ে ক'লে, যেতিয়াৰে পৰা মানুহে প্ৰথম প্ৰশ্ন কৰিছিল মোৰ আছেনো কি। আভৰণৰ বুকুখন কঁপি উঠিল। আপুনি কেনেকৈ জানিলে মই এই কথা ভাবি আছিলো বুলি? বৃদ্ধই এইবাৰ চকু মেলি চালে। আভৰণে দেখিলে এই চকুযোৰত কোনো প্ৰতিফলন নাই, নাই আকাশ, নাই নদী, আনকি তেওঁ নিজেও নাই। প্ৰতিজন মানুহেই এদিন এই প্ৰশ্ন সোধে, বৃদ্ধই ক'লে, কিন্তু কম মানুহে ইয়াৰ উত্তৰ শুনিবলৈ ৰৈ থাকে। তুমি শুনিব খোজানে? আভৰণে মূৰদুৱে সন্মতি জনালে। তুমি সকলো লাভ কৰিছা, তোমাৰ একো অভাৱ নাই, তেওঁ কথা আৰম্ভ কৰিল, কিন্তু তুমি নিজকে কেতিয়াও লাভ কৰা নাই। তোমাৰ ঘৰ আছে, কিন্তু তুমি তাত থকা নাই। তোমাৰ চাকৰি আছে, কিন্তু তাত তুমি উপভোগ কৰা নাই। তুমি হাঁহিছা, কথা কৈছা, খাইছা, শুইছা, কিন্তু এই সকলোবোৰৰ মাজত তুমি নামৰ মানুহটো ক'ত? তুমি হেৰাই থকা নাইনে? তেনেহ'লে এই সুৰটোনো কি ককা? এইটোৱেই সেই হেৰুৱা অংশ, বৃদ্ধই ক'লে। বেহেলাখন উঠাই তেওঁ আকৌ বজালে। যিমান তুমি ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিলা সিমান ই গভীৰ হৈ গৈ আছে। প্ৰতিটো বস্তুৰ ভিতৰতে এই সুৰ আছে আভৰণ। চাহৰ কাপত, হৰ্ণৰ শব্দত, বতাহৰ শব্দত, আনকি তোমাৰ উশাহ নিশাহতো। কিয়নো শূন্যতাৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে, ই সকলো ঠাইতে থাকে। ই তোমাৰ থকাখিনিৰ ভিতৰতো আছে। আভৰণে নদীৰ ফালে চালে। পানীখিনি এতিয়া গাঢ় নীলা হৈ পৰিছে। আকাশৰ শেষ পোহৰ কোনো প্ৰায় নুবুজা হৈছে। তেনেহলে এতিয়া মই কি কৰোঁ? এই শূন্যতাৰ পৰা কেনেকৈ মুক্ত হওঁ? বৃদ্ধই হাঁহিলে প্ৰথমবাৰৰ বাবে। মুক্তি বিচৰাটোৱে ভুল প্ৰশ্ন। তুমি শূন্যতাৰ পৰা পলাব খুজিছা, কিন্তু শূন্যতা তোমাৰ শত্ৰু নহয় আভৰণ, ই তোমাৰ আটাইতকৈ সত্য সংগী। যিদৰে সংগীতৰ সুৰবোৰৰ মাজৰ নীৰৱতাইহে সেই সংগীতক অৰ্থ দিয়ে, তোমাৰ জীৱনৰ এই শূন্যতাইহে তোমাৰ থকাবোৰক অৰ্থবহ কৰি তোলে। শূন্যতা নাথাকিলে পূৰ্ণতাৰ কোনো অস্তিত্বই নাথাকিব আভৰণ। শূন্যতা মানেইতো সম্পূৰ্ণতা। তেনেহলে মই সদায় এনেকৈ থাকিব লাগিব নেকি এই সুৰৰ সৈতে? হয়তো এই সুৰেই তুমি আভৰণ, বৃদ্ধই ক'লে। আৰু কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ শৰীৰটো নদীৰ কুঁৱলীৰ মাজত বিলীন হ'বলৈ ধৰিল, যেনেকৈ ধোৱা বতাহত বিলীন হৈ যায়। প্ৰতিজন মানুহৰেই এটা সুৰ, প্ৰতিজন মানুহেই এটা সুৰ, এটা অসম্পূৰ্ণ সুৰ, যিয়ে সদায় সম্পূৰ্ণতাৰ সন্ধান কৰে। এই সন্ধানেহে জীৱন আভৰণ, ইয়াৰ লক্ষ্যটো নহয়। আভৰণে হাতখন আগবঢ়াই বৃদ্ধজনক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বৃদ্ধ, তেওঁৰ বেহেলাখন সকলো নদীৰ লগত একাকাৰ হৈ গ'ল, কিন্তু তেতিয়াও সেই সুৰটো বাজি আছিল যেন নদীৰ পৰা, শিলৰ পৰা, বতাহৰ পৰা, হৃদয়ৰ গভীৰ কোণৰ পৰা। সি বুজি পালে এই সুৰ কেতিয়াও সম্পূৰ্ণ নহয়, ই সদায় বাজি থাকিব। ফ্লেটলৈ উভতি আহোঁতে চহৰখনৰ প্ৰতিটো শব্দতেই সি এক আকৰ্ষণ অনুভৱ কৰিলে। সি ভাবিলে, মানুহে জীৱনত যিমান পাব বিচাৰে সিমানেই তেওঁ নিজৰ পৰা আঁতৰি যায় নেকি? পূৰ্ণতাৰ সন্ধানত যিমান দূৰ আগবাঢ়ে সিমানেই নিজৰ ক্ষয় হৈ গৈ থাকে নেকি?
1: খুব ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি। আপোনালোকৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আগন্তুক দিনৰ বাবে অফুৰন্ত শুভকামনা জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদীয়মান কবি প্ৰাণজিৎ ঘোষ আৰু উদীয়মান গল্পকাৰ অবিনাশ বৰুৱা। যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটিৰ আগধৰি আগবঢ়ালে ঝৰ্ণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: सेक्स 209 अंक बढ़कर 76,789 पर और निफ्टी 53 अंक बढ़कर 23,967 पर पहुंच गया। क्षेत्रीय स्तर पर रियल एस्टेट, सार्वजनिक क्षेत्र के बैंक और पूंजीगत वस्तुएं प्रमुख लाभ कमाने वाले क्षेत्र रहे। बैडमिंटन में किदांबी श्रीकांत ने चीन मास्टर्स सुपर 750 टूर्नामेंट के पुरुष सिंगल्स क्वार्टर फाइनल में जगह पक्की कर ली है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,250 বৃদ্ধি, অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন, শিৱসাগৰস্থিত বাসগৃহত খেলুৱৈগৰাকীক সম্বৰ্ধনা, চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশনৰ আজি দ্বিতীয় আৰু অন্তিমখন বৈঠক আৰু ভি ভি জি ৰামজিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 6,266.25 কোটি টকাৰ আবণ্টন। নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,250 বৃদ্ধি হৈছে। হিমালয়ৰ কাষৰীয়া অঞ্চলত মাটিৰ তলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ভোটেকোচি নৈৰ কাষৰীয়া সুৰংগসমূহত আবদ্ধ হৈ থকা লোকসকলক বৰষুণ আৰু বোকাময় পৰিস্থিতিৰ মাজত উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে। এই ঘটনাত সন্ধানহীন লোকসকলৰ ভিতৰত 583গৰাকী বিদেশী লোক বুলি প্ৰকাশ কৰা হৈছে। সেনাবাহিনী আৰু নেপালৰ সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে হেলিকপ্তাৰ আৰু পথেৰে গৈ চলোৱা অভিযানত 11,993 লোকক উদ্ধাৰ কৰা হয়। এই অভিযানৰ বাবে 21,314 সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা হৈছে। ইপিনে চীনত এই বানৰ ফলত হোৱা মৃত্যুৰ সংখ্যা 21 বৃদ্ধি হৈছে আৰু 541 সন্ধানহীন হৈ আছে। কালি নিম্ন সদনত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কয় যে এই সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে উমৈহতীয়া দায়িত্ব গ্ৰহণ কৰিব লাগিব। এই ভয়াৱহ ধবংসযজ্ঞই হিমালয় অঞ্চলত প্ৰভাৱ বৃদ্ধি পোৱা জলবায়ুজনিত বিপদৰ স্পষ্ট সতৰ্কবাণী দিছে বুলি তেওঁ কয়। এই ভয়ংকৰ দুৰ্যোগে জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয় অঞ্চলত বসবাস কৰা লোকসকলৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশেষজ্ঞসকলে উচ্চ হিমালয়ত হোৱা হিমস্খলনৰ এই ঘটনাক অঞ্চলটোৰ বৃহৎ দুৰ্যোগ হিচাপে চিহ্নিত কৰিছে। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে। 1966 এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইপিনে অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশগ্ৰহণ কৰে। সামূহিক দৌৰত অংশগ্ৰহণ কৰাৰ পাছত অভিনেতা যতীন বৰাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
2: এতিয়া গৌৰৱ কৰিছে যে মই সেইজন ব্যক্তি, আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা, তেওঁ অসমতে এইটো সম্ভৱ হৈছে। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত নহ'লে মিলখা সিং এটা কথা কৈ গৈছিল যে এই যিগৰাকী জীৱিত ব্যক্তিৰ জন্মদিনটো এনেকুৱা ধৰণে উদযাপন কৰিছে ভাৰতৰ ক'তো দেখা নাই, আৰু সেয়াই হৈছে আমাৰ অসম। আৰু সেই অসমখনৰ পৰাই বিভিন্ন খেলুৱৈ গৈ যিটো পৰ্যায়ত পাইছে, মই গৌৰৱেৰে কওঁ যে মই অসমৰ এজন সন্তান। আমাৰ খেলৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব, আৰু উঠি অহা প্ৰজন্মৰ বহুত দায়িত্ব আছে। আজি খেলৰ ক্ষেত্ৰত যিখিনি সুবিধা দিছে অসম চৰকাৰে, সেইটো সঁচাই প্ৰশংসা কৰোঁ। আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এখন পথাৰ মুকলি কৰি দিছে আগবাঢ়ি যাবৰ কাৰণে, এখন দুৱাৰ মুকলি কৰি দিছে খেলৰ কাৰণে, আৰু সেইখনেই হৈছে অসম।
1: ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আজি শিৱসাগৰৰ জয়সাগৰস্থিত বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। জন্মদিনটোতে ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰে। ৰাজ্য চৰকাৰে জন্মদিন উপলক্ষে ভোগেশ্বৰ বৰুৱালৈ 1,00,000 টকাৰ চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৰুৱাই কয় যে সকলোৱে মিলি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। গোৱালপাৰা জিলাত আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হবলগীয়া অনুষ্ঠানত কেইবাগৰাকীও ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। মঙলদৈতো অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আজি সমূহীয়া দৌৰৰ আয়োজন কৰা হয়। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ৰূপামণি গড়ে এই দৌৰৰ নেতৃত্ব বহন কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 বজাত আন্তঃশিক্ষানুষ্ঠান PTR নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

0: একেটা স্থানতে বিয়লি 5:30 বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ'ব। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশনৰ দ্বিতীয় আৰু অন্তিমখন বৈঠক আজি অনুষ্ঠিত হৈছে। আজি নাগালেণ্ড সীমান্ত অঞ্চল প্ৰাধিকৰণ বিধেয়ক 2026 ধৰি কেইবাখনো বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে। উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনে আজি নাগালেণ্ডৰ সুৰক্ষিত এলেকা অনুমোদিত অঞ্চল সম্পৰ্কীয় প্ৰস্তাৱ সদনত উত্থাপন কৰিব। এই প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যখনৰ সুৰক্ষিত এলেকা অনুমোদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সংশোধনীৰ বাবে আবেদনৰ পথ প্ৰশস্ত হ'ব। সদনত আজি সামগ্ৰী আৰু সেৱাকৰ জি এছ টি একাদশ সংশোধনী বিধেয়ক 2026, জি এছ টি দ্বাদশ সংশোধনী বিধেয়ক 2026, নগৰ পৰিকল্পনা সংশোধনী বিধেয়ক 2026, ৰাজহুৱা সেৱা অধিকাৰ বিধেয়ক 2026 আৰু পেৰামেডিকেল পৰিষদ বাতিলকৰণ বিধেয়ক 2026 বিবেচনাৰ বাবে গ্ৰহণ কৰা হ'ব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত মৰকদোলাত আজি পুৱা আৰক্ষীৰ গুলীত দুজন গাড়ী চোৰ নিহত হয়। নিহত চোৰ দুজন কাছাৰৰ ছাইদুল আলম লস্কৰ আৰু মণিপুৰৰ বাবু সিং বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে পিছ লৈ গুলীচালনা কৰাৰ ফলত চোৰ দুজনৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, মোবাইল ফোন, গাড়ী আৰু চুৰি কাৰ্যত ব্যৱহৃত অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। অভিযানকাৰী আৰক্ষী বিষয়াই এই সন্দৰ্ভত এইদৰে কয়।
1: যোৱা ৰাতি আমি প্ৰায় 2:30 বজাত অ'চি পানবজাৰে এটা 112 চাৰ্ভিছৰ পৰা এটা খবৰ পায় যে এখন গাড়ী এছ টাটা এছ ভেহিকল কমাৰ্চিয়েল ভেহিকল আপোনাৰ চুৰি হৈছিলে ফেঞ্চি বজাৰ এৰিয়াৰ পৰা। সেইটো খবৰ পোৱাৰ লগে লগে তেওঁ ব্যক্তিগতভাৱে সকলো অ'চিকে জনায় আৰু আমাৰ যিটো কমিউনিকেশ্যন চেনেল সেইটোৰ থ্ৰুদি জনাই দিয়ে। তাৰ পাছতে আমাৰ অ'চি দিছপুৰে এটা খবৰ পায় যে সেই চুৰি গাড়ীখন হয়তো যিটো আমাৰ পানী খাইটি হৈ পেলাই ডিগাৰু দি সোণাপুৰৰ অভিমুখে ৰাওনা হৈছে বুলি। তেতিয়া অ'চি পানবজাৰে গাড়ীখনৰ পিছা কৰে আৰু মই এ ডি চি পি ইষ্ট, আমাৰ চি ডি এছ পি দিছপুৰ, এডিচনেল অ'চি দিছপুৰ, অ'চি দিছপুৰ আৰু অ'চি সোণাপুৰৰ এটা সন্মিলিত মানে গুৱাহাটী পুলিচৰ টীমে আমি যিটো আপোনাৰ বৰখাত মাৰাকদলা হৈ যিটো আপোনাৰ 14 মাইলৰ হৈ মেঘালয়লৈ যায় আমি সন্দেহ কৰো যে সেই ৰাস্তাটোদি ওলাই যাব পাৰে বুলি। তাত আমি এটা মাৰাকদলাৰ ফৰেষ্ট কেম্পৰ অলপ আগত এটা নাকা চেকিং লগাওঁ। তেতিয়া প্ৰায় 3:00 বজাত এখন গাড়ী আমি স্পট কৰো যে খুব স্পীডত সেই ৰাস্তাটোদি যাবলৈ যত্ন কৰে। তেতিয়া আমি গাড়ীখন যেতিয়া ৰখাবলৈ ছিগনেল দিওঁ আমাৰ নাকাটো জাম কৰি এটা আপোনাৰ কংক্ৰিটৰ পিলাৰত এক্সিডেণ্ট কৰে। কিন্তু আমি ওচৰলৈ যাওঁতেই তাৰ পৰা মানে ইনডিচক্ৰিমিনেট ফায়াৰিং ষ্টাৰ্ট হয় গাড়ীখনৰ পৰা। আমিও নিজৰ মানে হিউমেন লাইফ আৰু যিটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি সেইটো ছেফৰ কাৰণে কন্ট্ৰল ৰিটেলিটৰি ফায়াৰিং কৰিবলগীয়া হয়।
0: কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন ভি ভি জি ৰামজিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বাবে প্ৰাৰম্ভিকভাৱে 6,266.25 কোটি আবণ্টন দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আঁচনিখনৰ অধীনত প্ৰথম কিস্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে 2,22,78,00,000 মোকলাই দিছে। অসমৰ বাবে আবণ্টিত 1,929.70 কোটি ভিতৰত প্ৰথম কিস্তি হিচাপে 630.96 কোটি মোকলাই দিয়া হৈছে। ইয়াৰ ভিতৰত মজুৰি শিতানত 350.53 কোটি প্ৰশাসনিক ব্যয় শিতানত 44.74 কোটি আৰু অন্যান্য শিতানত 233.69 কোটি মোকলাই দিয়া হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশাটো গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানতো অংশ ল'ব। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁলোকে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক বিষয় লৈ আলোচনা কৰে। ওদালগুৰি জিলাত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ অধীনত জন্মগতভাৱে হৃদৰোগ থকা 40টি শিশুৰ চিকিৎসা কৰোৱা হৈছে। চলিত বছৰৰ এপ্ৰিলৰ পৰা জুলাইলৈ 5টি শিশুৰ হৃদৰোগৰ চিকিৎসা আৰু মিছন স্মাইলৰ অধীনত 3টি শিশুৰ ফটা ওঠ আৰু ফুটা তালুৰ অস্ত্ৰোপচাৰ কৰা হয়। 2টি শিশুৰ জন্মগতভাৱে থকা বেকা ভৰিৰ চিকিৎসা আৰু 1টি শিশুৰ চকুৰ ছানি পৰা ৰোগৰ চিকিৎসা কৰা হয়। 2025 চনৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পৰ্যন্ত 40টি শিশুৰ জন্মগত হৃদৰোগৰ চিকিৎসা আৰু 32টি শিশুৰ মিছন স্মাইলৰ অধীনত চিকিৎসা কৰা হয়। ইয়াৰ উপৰি স্নায়ুজনিত সমস্যা, জন্মগত বধিৰতা, বিকাশত বিলম্বকে ধৰি 38টা সমস্যাৰ নিৰাময়ৰ বাবে চিকিৎসা কৰা হয়। কামৰূপ জিলাৰ বকোৰ গামেৰিমুৰা আৰক্ষী চকীত যোৱা নিশা চিৰঞ্জীৱ চৌধুৰী নামৰ এজন জোৱানে চলোৱা নিৰ্বিচাৰ গুলীচালনাত দুজন সতীৰ্থ আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য দুজন আহত হয়। নিহত আৰক্ষী কৰ্মী দুজন পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দ্ৰজিৎ বৰা আৰু কনিষ্টবল ফজৰুল আলী বুলি চিনাক্ত কৰা

0: হৈছে। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। নগাঁও জিলাৰ ঠিং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুবাৰক আলী পাঠানৰ কালি এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। প্ৰয়াত পাঠান 2006 চনত ঠিং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1250লৈ বৃদ্ধি। ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন আৰু চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশনৰ আজি দ্বিতীয় আৰু অন্তিমখন বৈঠক। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ এপতো শুনিবলৈ পাব। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক লাগান চিনেমাখনৰ পৰা আশা ভোসলে, উদিত নারায়ণ আর বৈশালীর কণ্ঠরে গীতটি। গীতর কথা জাভেদ আখতারৰ।

কে কে আৰু তুলসী কুমাৰৰ কণ্ঠৰ গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। এইবাৰ শুনো আহক জানম চিনেমাখনৰ এটি গীত। গীতটি গাইছে সোনু নিগম আৰু অলকা য়াগনিকে। গীতিকাৰ সমীৰ, সংগীত ইছমাইল দৰবাৰৰ।

জয়নাম চিনেমাখনৰ পৰা কে কে আৰু তুলসী কুমাৰৰ কণ্ঠৰ গীতেৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনি।

0: বাইদেউৰ বুলনিৰ সমশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ আইদেউৰ আখল। শ্ৰোতাসকল, এই শিতানত আজি আমি কথা পাতিম অসমীয়া খাদ্যৰ জুতি, আৰু এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ আমন্ত্ৰণ মৰ্মে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ৰন্ধন বিশেষজ্ঞা ৰিংকু দেৱী বৰ্মন। নমস্কাৰ ৰিংকু দেৱী।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমি কথা পাতিম অসমীয়া খাদ্যৰ জুতি। অসমীয়া খাদ্য বুলি কোৱাৰ লগে লগে মনলৈ আহে টেঙা আৰু খাৰ, কাৰণ খাৰ নহ'লে আমাৰ অসমীয়া মানুহৰ
1: অস্তিত্ব নাই।
0: হয়,
1: খাৰ খোৱা অসমীয়া বুলিয়ে কয়,
0: খাৰ খোৱা অসমীয়া। হয়, গতিকে আজি আমি আপোনাৰ পৰা বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালী আমি জানিম। প্ৰথমত শ্ৰোতাসকলক কি ৰন্ধন প্ৰণালীৰ বিষয়ে ক'ব?
1: এতিয়া আমি অসমীয়া বুলি কোৱাৰ লগে লগে প্ৰথমতে খাৰটোৱে আহে।
0: হয়,
1: আৰু আমি ককাদেউতাৰ দিনৰ পৰাই খাৰ খাই অহা। খাৰ বুলি ক'লে আমি কলাখাৰটোৱে আমাৰ অসমীয়াৰ, আজিকালিতো বহুত কিবা কিবি খাৰ ওলাইছে যিটো আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয়।
0: হয়,
1: গতিকে কলাখাৰটো আমি বেছিকৈ উপযোগী, কলৰ পৰা যিটো খাৰ উলিয়াই সেইটো খাৰেৰে আমি যদি বনাব বিচাৰোঁ তেতিয়াহ'লে কলৰ পৰা আমি খাৰটো ঘৰত প্ৰস্তুত কৰিব লাগিব। মই নিজে যিটো প্ৰস্তুত কৰি লওঁ, গতিকে পানীলাওৰ খাৰেৰে মাছৰ মূৰ বনাব পাৰি, ঠিক তেনেকৈ আজিকালি তিয়হেৰেও বনাব পাৰি মাছৰ মূৰ। ঠিক তেনেকৈ তাৰ লগত যদি আমি খাৰে টেঙা একেলগে নাখায়, টেঙাটো মই পিছলৈ আনিছোঁ, টেঙাটোৰে যদি আমি বিচাৰোঁ আমি নেমু টেঙাৰেও মাছ বনাব পাৰোঁ, থেকেৰা টেঙাৰেও মাছ বনাব পাৰোঁ। প্ৰতিটো বস্তু আমাৰ অসমীয়া খাদ্য সম্ভাৰত আচলতে প্ৰতিটো বস্তুৱেই শৰীৰৰ কাৰণে উপযোগী। যিটো আজি বৰ্তমান পৰিস্থিতিৰ ল'ৰা ছোৱালীয়ে যিটো নাখায়, খাৰ টেঙা আজিকালি ল'ৰা ছোৱালীয়ে একেবাৰে নিবিচাৰে,
0: চিনিয়ে নাপায়,
1: চিনিয়ে নাপায় ফাষ্টফুড।
0: হয়,
1: আৰু সেইকাৰণে মেদবহুলতাটো যিটো হৈছে সেইটো বাঢ়ি গৈছে। কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ পানী দিয়া ভাত, আমি যিটো কওঁ এইটো নাম অসমত পঁইতা ভাত বুলি যিটো কয়, পন্তা ভাত বুলি কয় যিটো, সেই পন্তা ভাতৰ উপযোগী গুণ বহুত। তাত যিটো পানীত ৰাতি যিটো ভাতটো ভিজাই থোৱা হয় সেই শৰীৰৰ কাৰণে বহুত বেছি উপযোগী পানীটো। সেইকাৰণে আগৰ দিনৰ আমাৰ ককা আইতাহঁতৰ দিনত পথাৰলৈ যেতিয়া ককাহঁত গৈছিলে, আইতাহঁতে পানী দিয়া ভাত লৈ গৈছিলে পথাৰলৈ, তো সেই শৰীৰৰ যিটো আমাৰ ঘাম ওলাই গৈছিলে পথাৰত কাম কৰোঁতে, সেই কামৰ পৰা ওলাই যোৱা যিটো ঘামৰ যিটো পৰিমাণ আছিলে সেইটো পানী দিয়া যিটো ভাতৰ দি খাইছিলে, পিঁয়াজ লগতে খাৰলি, সেই খাৰলি যেতিয়া খাইছিলে সেই বস্তুটো শৰীৰৰ পৰা ওলাই যোৱা বস্তুখিনি আকৌ নতুনকৈ প্ৰডাকশ্যন হৈছিলে, বাহিৰৰ পৰা আকৌ গৈছিলে ন খোৱাটো। কিন্তু আজিকালি সেইটো নহয়, মেগীটোত চব ময়দা, ময়দাৰ বস্তু আমাৰ কাৰণে, শৰীৰৰ কাৰণে, বিশেষকৈ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মৰ কাৰণে খুবেই বেয়া। কিন্তু তাৰ বিপৰীতে আমি মাক দেউতাকেও সজাগতা হ'ব লাগে, ল'ৰা ছোৱালীয়ে বিচাৰিলে বুলিয়েই সেইটো বস্তু দিব নালাগে। যি নহওক, এই অনুষ্ঠানৰ যোগেদি মই মাক দেউতাক অভিভাৱকসকলক এটা কথাকেই ক'ম, উঠি অহা প্ৰজন্ম সিহঁত ভৱিষ্যতৰ নাগৰিক। উঠি অহা প্ৰজন্মখিনিক আমি যদি এতিয়াৰ পৰাই খোৱাটো যদি সিহঁতৰ আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে সিহঁত বেমাৰত পৰিব, আৰু বেমাৰত পৰাৰ লগে লগে টকা পইচাৰ পৰা আদি কৰি সকলো পিনৰেই অসুবিধাটো আহি পৰে। গতিকে মাক দেউতাকবিলাক সজাগ হ'লে ভাল।
0: যিহেতুকে কলাখাৰৰ বিষয়ে আমি কথা পাতি আছো, কলাখাৰ আমি মাছৰ মূৰেদিও আমি ৰান্ধিব পাৰোঁ আৰু তিয়ঁহৰ লগত আমি কলাখাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। সাধাৰণতে আমাৰ অসমীয়া মহিলাসকলে জানেই কলাখাৰেৰে কেনেকৈ মাছৰ মূৰৰ লগত ৰান্ধিব পাৰি। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কেনেকৈ ৰান্ধে।
1: মই সাধাৰণতে ঘৰত যেতিয়া মই অনুষ্ঠান কৰোঁ, ধৰা নাম বা প্ৰসংগ এনেকুৱা, মই বহুত বস্তু মিক্স কৰোঁ তাতে। বন্ধাকবিৰ পাত হওক, বেঙেনা হওক, ফুলকবিৰ পাতবোৰ, ৰঙালাওৰ বাকলিখিনি, পানীলাওৰ বাকলিখিনি, তাত পানীলাওৰ এটুকুৰা, তিয়ঁহ দুটুকুৰামান, সেই সেনেকৈ বহুতখিনি ব্যঞ্জন একেলগ কৰি প্ৰথমতে পিঁয়াজ আদা নহৰুখিনিৰে ভাজি মাছৰ মূৰটো ভাজি উঠাই থৈ তাৰপিছত সেই তেলখিনিতে মই পাচলিখিনি ব্যৱহাৰ কৰোঁ।
0: গোটেইখিনি পাতখিনি আপুনি প্ৰথমতে কাটি ল'ব লাগিব,
1: কাটি সৰু সৰুকৈ কাটি মেলি গোটেইখিনি সৰুকৈ

0: দিব লাগে। আৰু আচলতে খাৰটো যিমান গলে আঞ্জাখনৰ সোৱাদটো বেলেগ হয়। গতিকে সেই গোটেইখিনি পাচলি সৰু সৰুকৈ কাটি লৈ তাৰপাছত মাছৰ মূৰটো ভালকৈ ধুই পখালি চাফা কৰি ভাজি ল'লাম। ভাজি লোৱাৰ পাছত উঠাই থৈ সেই তেলখিনিতে পিঁয়াজ অকণমান, পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত সেনেকৈ দি পাচলিখিনি আমি ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত আদা নহৰু পৰিমাণ অনুসৰি তাৰপাছত দি উঠি সেই পানীটো যিটো আছে সেই পানীটো শুকাব লাগে। পানীটোতে যদি আমি খাৰ ঢালি দিওঁ তেতিয়াহ'লে সোৱাদটো বেলেগ হয়। সেই পাচলিৰ যিটো পানী সেই পানীটো তেলত ভাজোতে ভাজোতে শুকুৱাই ল'ব লাগে। শুকুৱাই
1: সম্পূৰ্ণ পানীখিনি শুকাই
0: শুকাই যোৱাৰ পাছত খাৰটো দিব লাগে। পৰিমাণটো চাই পেলাই খাৰটো দিব লাগে। তাৰ দি উঠাৰ পাছত সেই পানীখিনি যেতিয়া অলপমান লৰোৱা যাব, লৰাই দিয়াৰ পাছত পানী অলপ দি সিজিব যেতিয়া, তাৰপাছত মাছৰ মূৰখিনি দি অলপ সময় ঢাকোন মাৰি তাৰপাছত পনীয়া কৰিলেওতো বেয়া লাগিব, অলপমান থপথপীয়া কৰি নমাই থওঁ। আৰু নমোৱাৰ সময়ত অকণমান মিঠাতেল দিব লাগে। নমাই উঠি
1: সম্পূৰ্ণ
0: যেতিয়া আমি বাচনত কেৰাহীৰ পৰা যেতিয়া আমি বাচনত থ'ম, সেই থোৱাৰ পাছত সেই বাচনটোত যিটো বাচনত আমি কাঢ়ি থলোঁ সেই বাচনত অকণমান মিঠাতেল দি থলে, ঢাকোন মাৰি থলে, সেই কেঁচা মিঠাতেলৰ যিটো সোৱাদ সেই সোৱাদটো খাৰত আহি যায়।
1: হয়, এইখিনিতে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে। কোৱা হয় যে কলাখাৰ ব্যৱহাৰ কৰিলে হালধি ব্যৱহাৰ কৰিব নালাগে,
0: সেইটো বৈজ্ঞানিক এটা ৰিজন হয়।
1: হয়,
0: বৈজ্ঞানিক ৰিজনটো এইটোৱে হয়, এচিড হয়। হালধিটো এটা বেলেগ হয় আৰু খাৰটো এটা বেলেগ। গতিকে হালধি আৰু খাৰৰ মাজত এটা এচিড হয় আৰু সেই এচিডটো আমাৰ দেহৰ কাৰণে
1: বেয়া,
0: বহুত
1: ক্ষতিকাৰক। হয়, খুব সুন্দৰ। আশা কৰিছোঁ শ্ৰোতাসকলেও এনেদৰেই কলাখাৰ ব্যৱহাৰ কৰি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰিব। এতিয়া আহিছোঁ আমি অসমীয়াৰ এটি খুব জনপ্ৰিয় ব্যঞ্জন, কলডিলেৰে পাৰ মাংস। এই বিষয়ে আমাক কওকচোন।
0: এইটো লোভনীয় খাদ্য।
1: হয়
0: আৰু মই কম্পিটিশ্যন মাজে মাজে কৰিছিলোঁ আগতে, এতিয়া সদ্যহতে এৰিছোঁ। নিজৰ ব্যৱসায় কিছুমান আছে তাৰ কাৰণে জড়িত হ'বৰ কাৰণে কম্পিটিশ্যনবোৰ এৰিছোঁ। তাত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ, মই কিন্তু ভবা নাছিলোঁ পাম বুলি। আৰু মই কম্পিটিশ্যন কৰিব গ'লে একদম থলুৱা খাদ্যই লৈ যাওঁ তেনেকুৱা।
1: এতিয়া আপুনি ৰন্ধন প্ৰণালীটো আমাৰ শ্ৰোতাসকলক জনালে, আমিও তেনেধৰণে ৰান্ধিম বুলি ভাবিছোঁ।
0: পাৰিব, আচলতে চবেই সকলোৱে পাৰে। আচলতে কি জানা, মনেৰে তুমি যিটো বস্তুৱে নবনোৱা সেইটোৱেই সুন্দৰ হৈ পৰে। আমি কাৰোবাৰ আগ্ৰহ এটা লাগিব, সেই এটা মৰম, সেই ৰন্ধা সময়খিনি যেতিয়া তুমি মৰমেৰে কাৰোবালৈ প্ৰস্তুত কৰিবা, তাত সেই মনৰ ভিতৰৰ আৱেগটো, অনুভৱটো, সেই বস্তুখিনি যেতিয়া, আৰু খঙত কেতিয়াবা বনাবা, মোৰ বনাব চনাব মন নাই, নিমখেই চোকা হ'ব, কেতিয়াবা কমিব, হালধি বেছি হ'ব,
1: তেনেকুৱা
0: সোৱাদ নহয়। বাকী আহিলোঁ কলডিল পাৰ মাংসলৈ। পাৰ মাংসটো ধুই পচি কৰি লৈ কলডিলটো সৰু সৰুকৈ কাটিব লাগে। কাটি উঠি লৈ মই পানীত সাধাৰণতে ধুই নলওঁ, আগতীয়াকৈ ধুই লওঁ। তাৰমানে তাতে যিটো আমাৰ কলডিলটো আমাৰ কিহৰ কাৰণে ভাল, শৰীৰৰ তেজৰ কাৰণে ভাল। যেতিয়া আমি কলডিলটোৰ আইৰণখিনি আমি পেলাই দিওঁ, পানী ধুই পেলাই যদি গুচাই দিওঁ, তো কলডিলটোৰ গুণাগুণ নাথাকে। মায়ে বনোৱা দেখিছিলোঁ, কলডিলটো কাটি উঠি নিমখ হালধিটো সানি অলপ সময় ঢাকোন মাৰি থৈ দিব লাগে। ঢাকোন মাৰি থৈ দিলে যিটো সিজোতে যিটো পানী দিব লগা হয় সেই পানীটো তেতিয়া দিব নালাগে। তেতিয়া আমি ঢাকোন মাৰি থৈ দিলে নিমখত বস্তুটো গলি যায়তো, তো 10-15 মিনিট আমি সানি ধুনীয়াকৈ কাটি মেলি নিমখ হালধি অকণমান জিৰা আদা নহৰু একেলগে দি মেৰিনেট কৰি, মেৰিনেট কৰা বুলি কয় আজি সাধাৰণ আজিৰ প্ৰজন্ম,
1: আমি মানে গোটেইখিনি মছলা একেলগে সানি
0: ঢাকোন মাৰি থৈ দিলে
1: থৈ দিব লাগে।
0: থৈ দিয়াৰ পাছত পাৰ মাংসটোত যিটো মছলা আমি জিৰা আদা নহৰু ধনিয়া বটা অলপমান সেনেকৈ দি পাৰ মাংসটো বনাই, সেই পাৰ মাংসটোৰ অলপমান পানীটো যেতিয়া মৰি যায় ভাজোতে ভাজোতে, তেতিয়া আমি কলডিলটো দিব লাগে। কলডিলটো দিয়াৰ পাছত সেই ইতিমধ্যে আগতীয়াকৈ মেৰিনেট কৰি থৈছোঁ নহয়, আধা সিজা হোৱাৰ দৰে হৈ যায় নিমখত। তাৰপাছত ইয়াতে তুমি ধুনীয়াকৈ ভাজি কৰিলে, ঢাকোন মাৰি অলপ সময় ভাজিলা, তাৰপৰা পানী ওলাব, আকৌ পানী ওলাব তাতে। এই আমি যে হালধি নিমখ সানি থৈ দিলোঁ কলডিলখিনিত, তাতে পানী ওলাই যায় এটা, সেই পানীখিনি পেলাব নালাগে, এই কেৰাহীত দি দিব লাগে গোটেইখিনি একেলগে। তো সেই যিটো আছিলে মাংসৰ পানী ওলাল, কলডিলৰ পানী ওলাল, সেই বস্তুখিনিতেই বস্তুটো সিজিব,
1: সিজি যাব মাংসখিনি,
0: নতুনকৈ পানী দিব লগা প্ৰয়োজন নাথাকে। আৰু যদি গৃহস্থই ভাবে বোলে নহয় মই অকণমান থুপথুপীয়া কৰিব বিচাৰিছোঁ, অলৰেডি সেইখিনি বস্তুত সিজে যাগ, আৰু পাৰ মাংস সিজোতে বেছি সময় নালাগে, একদম কোমলীয়া বস্তু, গতিকে সেইখিনি মই তেনেকেই বনাওঁ। আৰু থুপথুপীয়া যদি কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে অকণমান পানী, গৰম পানী দিব লাগে, গৰম পানী দিলে সোনকালে হয়, ঠাণ্ডা পানী দিলে সোৱাদটো কম মৰি যায়। গৰম পানী অকণমান ঢাকনি দি প্ৰস্তুত হৈ গ'ল
1: হয়
0: তেনেকৈ। আৰু অকণমান জালুক দিব পাৰি,
1: পাৰ মাংস জালুক দিলে খুব সুন্দৰ এটা সোৱাদ হয়।
0: পাৰ মাংসৰ জালুকীয়াটো আকৌ সেইটো এটা বেলেগ ৰেচিপি, সেইটো আকৌ চৰ্দি কাহ তোমাৰ যদি খুব বেছি হৈ আছে, ধৰা জ্বৰ তুমি একদম 1-10 দিন ভুগি আছা, তো তেতিয়া যদি পাৰ মাংসত জালুকীয়া, জালুকেৰে বনাব লাগিব তাৰমানে, সেইটো জালুকেৰে তুমি সানি উঠলা, ভাজোতেও অকণমান দিলা, আকৌ হ'বৰ সময়ত যেতিয়া নমাবা অকণমান জালুক দি পেলাই ঢাকি থৈ দিলে, সেইটোক তুমি খোৱা লগত ৰুটি দুখন, তুমি পিছদিনাখনলৈকে জানিবা তোমাৰ গাৰ বিষ, জ্বৰ চব, আৰু জালুক গাৰ বিষৰ কাৰণে বহুত বেছি ভাল।
1: হয়, এনেকৈ কোৱা হয় আমাৰ অসমীয়া যিবিলাক খাদ্য তাত আমাৰ ঔষধি গুণাগুণ বহু পৰিমাণেই থাকে,
0: বহুত।
1: সেয়েহে আমাৰ অসমীয়া খাদ্যৰ নামো আছে,
0: নামো আছে। আজিতো বিদেশত গৈছে অসমীয়া খাদ্য।
1: হয় হয়, এতিয়া যিহেতু

0: তেনেকৈ আমি অসমীয়া খাদ্যৰ বিভিন্ন গুণাগুণৰ কথা পাতিছোঁ। ইয়াতে মোৰ মনলৈ আহিছে ভেদাইলতা আৰু
1: মানিমুনি।
0: ভেদাইলতা
1: তুমি মাগুৰ মাছেৰে বনাব পাৰা।
0: হয়,
1: মাগুৰ মাছেৰে বনালে খুব বেছি, এটা মাগুৰ মাছটোতো শক্তিদায়ক হয় আৰু ভেদাইলতাটো হ'ল ঔষধি গুণযুক্ত। তো তাত তুমি মাছটো, ভেদাইলতাৰ সেইটো ৰেচিপি অকণমান কৈ দিওঁ। মাছ সদায় বনালে সদায় একদম কৰকৰীয়াকৈ ভাজি ৰঙা কৰি পেলাব নালাগে। তাৰমানে তুমি কেৰাহীত দিয়ে লগে লগে ধৰা ইলুটি খিলুটি কৰি নমাই থলা মাছখিনি, তাৰপাছত ভেদাইলতা তুমি গ্ৰাইণ্ড কৰিলা, গ্ৰাইণ্ড কৰি ৰসটো উলিয়াই তাৰপাছত আদা নহৰু বটা মাছৰ লগত তেনেকৈ দি সেইটো এটা হয়। আৰু লগত তুমি ভেদাইলতাৰ লগত মানিমুনি, নৰসিংহ এনেকৈও দিব পাৰা, তেনেকৈও হয়। আকৌ তাতে মচুন্দৰী পাতো দিব পাৰা।
0: হয়,
1: মচুন্দৰী পাতটো খুব বেছি দৰকাৰ। আৰু কেঁচুৱা পোৱাটি মানুহ যেতিয়া কেঁচুৱা জন্ম হয়, নাৰী কিছুমানৰ নুশুকায় ন, এই নুশুকালে তেতিয়া এই তোমাৰ মচুন্দৰী আৰু ভেদাইলতা শিঙি মাছৰে খুৱাব লাগে অলপমান জালুক দি। মানুহে কয় পোৱাটি মানুহক জালুক দিব নালাগে, কিন্তু জালুক এণ্টিবায়'টিক হয় নাৰী শুকুৱাই, আৰু সেই নাৰীটো শুকুৱা সোনকালে শুকোৱাত সহায় কৰে জালুকেৰে। মানে শিঙি মাছত শক্তি পালে মানুহজনেতো ৰক্তক্ষৰণ হয় ন এটা কেঁচুৱা জন্ম দিয়াৰ পাছত, তো সেই ৰক্তক্ষৰণৰ কামটো তোমাৰ ভেদাইলতাই কৰিলে, শক্তি দিলে তোমাক শিঙি মাছে, মাগুৰ মাছ বা শিঙি মাছ, আৰু তোমাক এণ্টিছেপ্টিকৰ কামটো নাৰীটো শুকোৱাত সহায় কৰিলে জালুকে। চ কিমান গুণাগুণ, ইটোৰ লগত সিটোৰ জড়িত, প্ৰত্যেকটো বস্তুৰে জড়িত। আৰু কেঁচুৱা পোৱাটি যিগৰাকী হয় তেওঁকতো অন্য হ'লেও তোমাৰ মচুন্দৰী যিটো সেইটো খোৱাবই লাগে, চাটনি কৰিয়ে হওক, ভাপত দিয়ে হওক, বা ভেদাইলতাৰ লগত মিক্স কৰিয়ে হওক, খুব বেছি উপকাৰ।
0: মচুন্দৰী পাতটো কোৱা হয় যে পেটৰ অসুখ হ'লে
1: খুব ভাল,
0: ভাল
1: নহৰু দুফুটাৰ লগত ভাতটো বনালা, ভাতৰ পানীটোৰ ওপৰতে সৰু টিফিন এটাত তোমাৰ মচুন্দৰী পাত দুফুটা নহৰু তাতে দি দিলা, ধুই পখালি ধুনীয়া কৰি, তাৰ ভাতটো উখিছিলে তোমাৰ সেইটো বইল হ'ল। অলপ ঠাণ্ডাৰ পাছত খুলিবাচোন, গোন্ধটো ধুনীয়া, আৰু যে এটা মচুন্দৰীৰ কেঁচামা গোন্ধ এটা থাকে, সেইটো কাৰণে নৰ্মেলি নাখায় মানুহে, বাচ্চাকটো একেবাৰে খুৱাব নোৱাৰে, কিন্তু সেই ভাপত দিয়াৰ পাছত সেই গোন্ধটো নোহোৱা হৈ যায়, নহৰুটো থাকি যায়। তো তাৰপিছত অকণমান পিটিকিলা ধুনীয়াকে,
0: আৰু মানিমুনিৰ লগতো মাছৰ জোল বনাব পাৰি নহয়,
1: মানিমুনিটো পাৰি, অকল মানিমুনিৰো বনাব পাৰা, অকল ভেদাইলতাৰেও বনাব পাৰা, অকল মচুন্দৰীও পাৰা। প্ৰত্যেকটো বস্তু অকলে অকলে গুণাগুণটো বেলেগ হয়, সোৱাদটো বেলেগ হয়, আৰু যেতিয়া গোটেইখিনি একেলগ কৰি দিবা, যেনেকে মই অলপ আগতে ক'লো খাৰ
0: হয়,
1: বন্ধাকবিৰ পাতেৰে বনালেও বেলেগ হয়, অমিতাৰে বনালেও বেলেগ হয়, বেঙেনাৰে বনালেও বেলেগ হয়, কিন্তু যেতিয়া গোটেইকেইটা পাচলি একেলগ কৰিবা, অকণমান পানীলাও, বেঙেনা, সেনেকে ফুলকবিৰ পাত, বন্ধাকবিৰ পাত সেনেকে দিবা, তেতিয়া সোৱাদটো বেলেগ হৈ যায়।
0: হয়, আমি আৰু কথা পাতিম বাৰু ঔষধি গুণৰ বিষয়ে, যিহেতুকে এতিয়া ভাদ মাহ, আৰু গাঁৱতেই হওক বা চহৰতেই হওক, বৰ্তমান নামঘৰবিলাকত মহিলাসকলে নাম লৈ আছে নহয় জানো, গতিকে প্ৰসাদৰ পৰিমাণো বেছি হৈছে এতিয়া,
1: প্ৰতিদিনাখনে
0: সদায় প্ৰসাদ ঘৰলৈ আহে, গতিকে সেই প্ৰসাদখিনি আমিতো এনেই খাব নোৱাৰোঁ, তাৰ দ্বাৰাও আমি কিছুমান ৰন্ধন প্ৰণালী আমি
1: পাৰে, বহুত পাৰে।
0: হয়,
1: ধৰা কিছুমান নামঘৰত প্ৰসাদ বুট মগুৰেও দিয়ে, আমাৰ যিটো নিজৰপাৰ নামঘৰ, মই নিজৰপাৰ বাসিন্দা
0: হয়
1: গুৱাহাটী, তো এই নিজৰপাৰ নামঘৰত আমাৰ অকল মগুটো চলে, গোটা মগুত, মগুটো তুমি দুদিন তিনিদিনৰ অলপ অলপ প্ৰসাদ দিলে দুই তিনিদিনত বহুতখিনি হৈ যায়।
0: হয়,
1: তাত যদি তুমি বাকলিটো গুচাই পেলাই বনাব বিচাৰা, তেতিয়াহ'লে অকণমান সময় ভিজাই থৈ পেলাই বাকলিটো গুচাই আদা নহৰু এনেকৈ দি সৰুকৈ অকণমান খাৰ বনালা, তেনেকৈও পাৰি, সেইটোও খাৰ, সেইটো বিৰাট সোৱাদ হয়। অকণমান থুপথুপীয়াকৈ বনাব লাগে, সেইটোও পাৰি। আকৌ ধৰা তাতে তুমি ভেদাইলতা, মানিমুনি, নৰসিংহৰ পাত সেনেকৈ দি পেলাই মিক্সিত গ্ৰাইণ্ড কৰি পেলাই মগুখিনি, তেতিয়া তুমি বাকলিটো নুগুচালেও কথা, বাকলিটোৰো প্ৰটিন আছে, আকৌ মগুৰ যিটো বাকলি, বাকলিটোৰ বহুত প্ৰটিন আছে, আকৌ সেইটোৰো বেলেগকৈ ৰেচিপি বনাব পাৰি, অকল বাকলিটোৰে, বাকলিটোৰেও বৰ খাব পাৰি।
0: এই বিষয়ে আমি জানিম বাকলি,
1: তাৰপাছত তুমি বৰটো বনাবৰ কাৰণে ধৰা মগুখিনিৰ লগত প্ৰথমতে গ্ৰাইণ্ড কৰি ল'লা, গ্ৰাইণ্ড কৰি লোৱাৰ পাছত খালী মগুখিনি, তাৰপাছত তুমি পিঁয়াজ জলকীয়া দিব পাৰা তাতে, আৰু গোটাকৈ নৰসিংহৰ পাত দিওঁ, ধুনীয়াকৈ সানি ল'লা, অকণমান নিমখ দি পেলাই, তাতে হালধি ব্যৱহাৰ কৰিব নালাগে, হালধি ব্যৱহাৰ কৰিলে এই সেউজীয়া ৰংটো নোহোৱা হৈ যায়, প্ৰসাদৰ যিটো এটা সেউজীয়া ৰং এটা মগুখিনিৰ সেউজীয়া ৰংটো নোহোৱা হৈ যায়, গতিকে মই হালধি ব্যৱহাৰ নকৰোঁ, পৰাপক্ষত মই হালধিটো খুব কম ব্যৱহাৰ কৰোঁ। তাৰপাছত তুমি সেইখিনি তুমি কম তেলত টেৱা এখনত তুমি বৰ হিচাপতো বনাব পাৰা, নহ'বলে মই পকৰি হিচাপত বনাওঁ, পকৰি হ'লে আকৌ তুমি কেৰাহীত ব্যৱহাৰ কৰিব লাগিব, তো কেৰাহীত ব্যৱহাৰ কৰি তুমি সৰু সৰু পকৰিও কৰিব পাৰিলা, পিঁয়াজ চিয়াজ দিলা, জলকীয়া জলকীয়া দি, আৰু তেনেকৈ নকৰি তুমি গোটেই বস্তুখিনি মিশ্ৰণটো একেলগ কৰি ভেদাইলতা মানিমুনিৰ লগত একেলগে গ্ৰাইণ্ড কৰিও তেনেকৈও তুমি বৰ হিচাপত বনাব পাৰা। আকৌ কিছুমান নামঘৰত আকৌ বুট মগু হিচাপত একেলগে দিয়ে, তো তেনেকৈ দিলে তুমি বুটখিনি বেলেগ কৰিবা, মগুখিনি বেলেগ কৰিবা নেকি, তেনেকুৱাতো নহয় ন, একেলগেই থাকি যায়, তো তেতিয়া তুমি সেই অলপমান সময় ভিজাই বাকলিটো গুচাই তুমি আলু চাৰি টুকুৰমান দি পেলাই ঘুগুনি টাইপত ৰুটিৰ লগত খোৱা এটা ডিছ হৈ যায় তেনেকুৱাকৈ, তাৰপৰা কেতিয়াবা তুমি ভাতৰ লগতো তুমি অকণমান চব্জি আকাৰত বনাব পাৰা, তেনেকৈ চয়াবিন টয়াবিন দি পেলাই তেনেকৈও হয়। আচলতে কি জানা, পাকঘৰলৈ গ'লে ইনষ্টেণ্ট হয় বস্তুবোৰ, আমি ৰান্ধনিবোৰ তেনেকুৱাই ন, কিবা নহয় কিবা এটা বনাই, ক'ৰবাত নহয় ক'ৰবাত এটা ব্লিংক কৰা।

0: হয়, এতিয়া আপুনি কৈ আছিলে মগুৰ বাকলি দিও আমি এটা সুন্দৰ
1: মই আচলতে কেতিয়াবা টাবত ব্যৱহাৰ কৰোঁ সেই মগুৰ বাকলিটো, তাৰপৰা বহুত বেছি খাৰ হয়
0: ফুলত দিয়ে মানে
1: ফুলত, অঁ ফুলৰ গুৰিবিলাকত অলপমান, মোৰ এটা বাকেট আছে, বাকেটত জমা কৰি কৰি থৈ সেনেকৈ অলপমান শুকুৱাওঁ, শুকুৱাই উঠি পেলাই গুৰিবিলাকত দি দিওঁ। আকৌ সেইটো যদি খোৱালৈ মই আহোঁ তেতিয়াহ'লে বাকলিটো ধুনীয়াকৈ ধুই পখালি, আমি মগুটো এক্সট্ৰা কৰোঁ, বাকলিটো এক্সট্ৰা কৰোঁ ন, আকৌ বাকলিটো ভালকৈ ধুলোঁ, ধুই পখালি ধুনীয়াকৈ তুমি মিক্সিত মাৰি দিলা, মিক্সিত মাৰি দিলে পূৰা প্লেইন পেষ্ট এটা আৰু ধুনীয়া মিহি পেষ্ট এটা, মিহি পেষ্টটো উলিয়াই তুমি নৰ্মেল এনেকুৱা নিচিনাই হৈ যায়, আমি মচুৰ দাইলৰ বৰ যেনেকৈ বনাওঁ, তাৰপিছত তুমি আদা নহৰু দিলা, দিলা নিদিলেও তুমি পিঁয়াজ দিব পাৰা, জলকীয়া দিব পাৰা, দি উঠি সৰু সৰুকৈ বৰ বনাই তাৱাত বনা বনালে বৰ হ'ব, কেৰাহীত বনালে পকৰি টাইপত কৰিলে বিৰাট ধুনীয়া সোৱাদ হয়, সেইটো সোৱাদটোৱে বেলেগ হয়।
0: হয়, আৰু এই বৰেদি আমি বিভিন্ন ধৰণৰ টেঙা আঞ্জাও আমি প্ৰস্তুত কৰিব পাৰোঁ,
1: আমি সেইটো তেতিয়া মচুৰ দাইলৰ বৰ বনাব লাগিব, তুমি এই মগু টেঙাটো অকণমান নিমিলে তাৰমানে মগুটোৰ লগত টেঙাটোৰ সংমিশ্ৰণটো নহয়, তেতিয়া তুমি মচুৰ দাইল কৰিব লাগিব, মচুৰ দাইলটো তুমি এঘণ্টাত এঘণ্টামান ভিজাই থ'লা, কোমল যেতিয়া হ'ল মিক্সিত মাৰিলা, মাৰি উঠি সৰু সৰুকৈ নিমখ মিলালা, মিলাই লৈ বৰ বনাই উঠি নেমু টেঙা, মই নেমু টেঙাৰে বেছিকৈ বনাওঁ ঠেকেৰাটোতকৈ, নেমু টেঙা চেপি লৈ পেলাই সেই বৰখিনিত উঠাই থৈ পেলাই আকৌ কেৰাহীত দি পেলাই সেই বৰখিনিত তুমি টেঙা পানীখিনি ঢালি দিলা, তাৰপিছত অকণমান নিমখ অকণমান হালধি নোখোৱাত অনুযায়ী আৰু দৈ উঠি তুমি ধূপ ধূপি, আকৌ যিটো সেই বাচনটোত যে লাগি থকা বৰখিনি কিছুমানে পেলাই দিয়ে ন, সেইটো পেলাব নালাগে, সেইটোৰ আকৌ ভাল হয় কি, পানী অকণমান মিক্স কৰি যে সেই টেঙা আঞ্জাখিনি কেৰাহীটোত দিলা সেই থুপথুপীয়া টাইপ হৈ যায়, কেঁচাখিনিও পাই যায় যে, মই তেনেকুৱা কৰোঁ, অলপমান থুপথুপীয়া হয়, থুপথুপীয়া হ'লে খাই ভাল লাগে।
0: হয়, এতিয়া আমি টেঙাৰ কথা যিহেতু পাতিছোঁ, এতিয়া মোৰ মনলৈ আহিছে ঔটেঙা দিওঁ আমি
1: পাৰোঁ, মাছ দাইলত দি খাব পাৰোঁ, মচুৰ দাইল ঔটেঙা, আমাৰ আইতাহঁতৰ দিনতো আৰু একদম পথাৰলৈ ককাদেউতাহঁত বৰতাহঁত যেতিয়া যায় একদম চৰিয়াক চৰিয়াই টেঙা, মচুৰ দাইল টেঙা দিয়া ভাত, মচুৰ দাইল টেঙা এখন ভাজি বা তৰকাৰী, আগতে খুব তেনেকুৱাই পথাৰলৈ লৈ যায়, তো তেনেকৈ পাৰি, মচুৰ দাইলত তুমি ঔটেঙা দি বনাব পাৰা, মাছৰ সৰু মাছেৰে ঔটেঙা বনাব পাৰা, ডাঙৰ ৰৌ মাছ বা ভকুৱা মাছেৰেও বনাব পাৰা, তেনেকৈ মচুৰ দাইলত ঔটেঙাটোৰে মই কৈছোঁ
0: সাধাৰণকৈ,
1: ঔটেঙাটোৰে দাইলটো তুমি বইল কৰি ল'লা, বইল কৰি লৈ পেলাই এই ঔটেঙাটো টুকুৰা টুকুৰা যে হয় সেই টুকুৰাটো তুমি ফালিব লাগে, ফঁহিয়াই যেতিয়া দিবা তাৰ ভিতৰৰ টেঙাৰ সোৱাদটো দাইলখনলৈকে গুচি যায়, গুচি গ'লে তেতিয়া তুমি, তেতিয়া নহৰু ব্যৱহাৰ নহয় টেঙাত, সাধাৰণতে নহৰু ব্যৱহাৰ নকৰে, আদা কৰে, সৰিয়হ কৰে, পিঁয়াজো কৰে, গতিকে চম্ভাৰটো দিওঁতে পিঁয়াজৰ চম্ভাৰ দিব লাগিব, পিঁয়াজৰ চম্ভাৰটো বইল দাইলখিনিত ঔটেঙাখিনিটো আছেই, তাত তুমি টেঙাৰ লগত চম্ভাৰটো দিওঁতে পিঁয়াজৰ চম্ভাৰ দি তুমি উতল আহিব দিলা, বইলে ধনিয়া পাত অকণমান কাটি দিব লাগে, তাতে মান ধনিয়া হ'লেতো আৰুৱে ভাল, তেনেকৈ মাছো বনাব পাৰি, একেই প্ৰচেছবিলাক একেই হয়,
0: ঔটেঙাটো আমি থেতালিও ল'ব পাৰোঁ,
1: থেতালিও ল'ব পাৰি, থেতালি ল'লে তোমাৰ কেঁচা গোন্ধ এটা আহে, আৰু বইল কৰি ল'লে কেঁচা গোন্ধটো নাথাকে, ঔটেঙাৰ যে কেঁচা গোন্ধটো থাকে, আৰু তুমি যদি দাইলটো বেলেগকৈ বইল কৰোঁ বোলে নহয়, তাৰমানে টেঙাৰ লগত দাইলটো সোনকালে নিসিজে টেঙাৰ লগত বস্তুবিলাক দিলে, সেইটো কাৰণে ভাত বইল কৰিলে সৰহীয়া ভাতত নেমু চেপি দিয়ে, ভাতটো এটা এটা হ'বৰ কাৰণে, সেই ঠিক তেনেকুৱা নিসিজে তাৰমানে পটককৈ, সেইটো কাৰণে দাইলত ঔটেঙাটো যদি জীয়া হয় তেতিয়া দাইলটো নিসিজে, সেইকাৰণে দাইলটো বেলেগকৈ বইল কৰি ঔটেঙাটো বেলেগকৈ বইল কৰিব পাৰি।
0: হয়,
1: আকৌ আমাৰ মায়ে তেনেকৈ বনাইছিলে, ঔটেঙাটো প্ৰথমতে আকৌ ফ্ৰাই কৰি লয় অকণমান তেলখিনিত, যে পিঁয়াজ দি পেলাই তেলটো দিলেতো দাইলটো বইল কৰিলে, বইল কৰি পেলাই পিঁয়াজটোত টেঙাটো
0: ঔটেঙাখিনি প্ৰথমতে
1: ভাজি ল'লে, ভাজি লৈ দাইলখিনি চম্ভাৰ দি দিলে।
0: মচুৰ দাইলতো আমি নেমু টেঙা ব্যৱহাৰ কৰিও খাব পাৰোঁ,
1: আৰু মধুসূলন টেঙা আছে সেয়া ব্যৱহাৰ কৰিব, আজিকালি মধুসূলন টেঙাটো বহুত বেছি পেটৰ কাৰণে বহুত বেছি ভাল, মধুসূলন টেঙাটো ব্যৱহাৰ কৰিব পাৰোঁ, নেমু টেঙা ব্যৱহাৰ কৰিব পাৰোঁ, থেকেৰা পাৰোঁ, বিলাহী পাৰোঁ, পাকঘৰখনৰ লগত প্ৰত্যেকটো বস্তুৰ লগত প্ৰত্যেকটো বস্তুৰে সম্পৰ্ক এটা এটা থাকে, আৰু কলপাতত মাছ দি সৰু মাছৰ যিটো সৰু সৰু খিচখিচীয়া মাছটো হয় সেইটো কলপাতত দিব পাৰি, তাৰপিছত আৰু ইলিচ মাছৰ সেইটো আৰু বঙালী সম্প্ৰদায়ৰ লগত গুচি যায়গৈ আৰু, পাতত দিয়া যিটো ইলিচ মাছৰ ভাপত দিয়াটো।
0: এতিয়া পাতত দিয়া মাছটো কেনেকে আমি প্ৰস্তুত কৰিব পাৰোঁ, আমাৰ শ্ৰোতাসকলে জানেই,
1: সকলোৱে জানে, সকলোৱে জানে, তথাপিতো সকলোৰে টিপছবোৰ বেলেগ বেলেগ হয় ন, হাতৰ আচলতে হাত অনুযায়ী সোৱাদ হয়, একেই ধৰা তৰকাৰী বনাইছো, তুমিও মাছৰ টেঙা বনাইছা, ময়ো মাছৰ টেঙা বনাইছো, কিন্তু তোমাৰ হাতৰ সোৱাদটো বেলেগ হ'ব, মোৰ হাতৰ সোৱাদটো বেলেগ হ'ব, প্ৰত্যেকগৰাকী মানুহৰে সোৱাদটো বেলেগ বেলেগ, তথাপিতো কৈ দিছো মাছটো সৰু সৰু মাছ তিতা লাগে সাধাৰণতে, সেইকাৰণে নিমখ পানীৰে ধুব লাগে, তাতেতো বাকলি বুলিবলৈ একো নাথাকে ন, সৰু মাছটো
0: থৈ দিলে
1: গুচি
0: যায়,
1: চাফা হয়, নিমখেৰে ধুব লাগে, আৰু অকণমান ডাঙৰ ডাঙৰ হ'লে পেটটো গুচাই পেলাব লাগে, নহ'লে তিতা লাগিব, তাৰ চাফাকে ধুলা, ধুই কৰি লৈ অকণমান সৰিয়হ, আদা নহৰু, কেঁচা জলকীয়া, ধনিয়া পাত, পাৰিলে অকণমান বিলাহী গুটিটো নোহোৱাকে, সেনেকেই দি মাছখিনিৰ লগত সানি কলপাতটো অকণমান লেৰেলা পেলাই ল'ব লাগে, ৰ'দত শুকালেতো বেছিয়ে ভাল, তথাপিতো ৰ'দ

0: নাথাকিলেওতো কেতিয়াবা ঠাণ্ডা বতৰটো কৰা হয় ন,
1: হয়
0: বৰষুণ পৰি থকা বতৰটো কৰা হয়, তেতিয়া তুমি গেছত বা জুইত অকণমান লেৰাই ল'ব লাগে পাতখন, তেতিয়া
1: বান্ধিবলৈ ভাল,
0: বান্ধিবলৈ ভাল। সেই তেনেকৈ তুমি মাছখিনিৰ লগত যিখিনি বটি ল'লা, সেই বটি লোৱা সৰিয়হৰ বটাখিনি মাছখিনিৰ লগত সানিলা, সানি উঠি কলপাতত ধুনীয়াকৈ নুৰিয়ালা, নুৰিয়াই পেলাই আজিকালিতো আৰু ক'ত জুই হয়, তেৱাতে সেকিব লাগে, তেৱাত ধুনীয়াকৈ অকণমান সময় ভাপত দি পেলাই সেই টোপোলা টোপোলা কৰিলা নহয়, ভাজ কৰি কৰি টোপোলা কৰাৰ পাছত এনেকৈ তেৱাখনত পাতি তেৱাখনত অকণমান সময় ঢাকনি দি পেলাই ইলুটি সিলুটি কৰি দিলে তাত অকণমান ঠাণ্ডা গৰম

0: টেৱাত ধুনীয়াকৈ অকণমান সময় ভাপত দি পেলাই সেই টোপোলা টোপোলা কৰিলা নহয়, ভাজ কৰি কৰি টোপোলা কৰাৰ পাছত এনেকৈ টেৱাখনত পাতি টেৱাখনত অকণমান সময় ঢাকনি দি পেলাই ইলুটি সিলুটি কৰি দিলে তাৰ অকণমান ঠাণ্ডা, গৰমে গৰমে খালে বেছিয়ে সোৱাদ হয়। তাৰপিছত অলপমান ঠাণ্ডা হ'ব দিয়াৰ পাছত সেই কলপাতৰ গোন্ধটো তাতে গুচি যায়, অলপ ঠাণ্ডা হ'ব দিলে। কলপাতৰো গুণাগুণ বহুত, কলপাতৰ যিটো সেউজীয়া আমি তাতে যিটো পত্ৰহৰিত থাকে সেই পত্ৰহৰিটো পেটৰ কাৰণে বহুত বেছি ভাল, গতিকে সেইটো কাৰণে কলপাতত, আগৰ দিনৰ মানুহে কলপাতত ভাত খাইছিলে, পথাৰতো গ'লে কলপাততে ভাত খোৱা হয়, বা আজিকালি ভোজ ভাতবিলাকো কৰিছিলে, কিন্তু আজিকালি আৰু কলপাত পাবলৈকে নাই, তথাপিতো তেনেকেই।
1: অসমীয়া খাদ্যৰ জুতি বুলি কোৱাৰ লগে লগে আৰু এটা আহে মনলৈ, খাৰলি আৰু খৰিচা, এই দুটা ব্যঞ্জনে
0: নিজকে অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁ।
1: খাৰলি বুলি কোৱাৰ লগে কাঁহীখনো দেখিবলৈ ধুনীয়া হয় আৰু অসমীয়া অসমীয়া এটা
0: ভাৱ এটা
1: আহে, গতিকে মই জানিব বিচাৰিছো খাৰলি আমি কেনেকে তৈয়াৰ কৰিব পাৰোঁ বা প্ৰস্তুত কৰিব পাৰোঁ। অলপ দীঘলীয়া
0: নহয়, বহুত দীঘলীয়া নহয়, কেৱল ৰ'দ হ'ব লাগে আৰু, ৰ'দৰ দিনত বাৰিষা হ'লে অকণমান ভেঁকুৰ এটা আহে। আমাৰ আইতাই বনাইছিলে, খুব ভাল বনাইছিলে, তো সেই আইতাৰ প্ৰচেছটোকে মই কৈছোঁ। আইতাই কি কৈছে, এইটো খাৰলিটো বনাবৰ কাৰণে ক'লা সৰিয়হটো লাগে, বগা সৰিয়হেৰে নহয়, তো ধুই পখালি ধুনীয়াকৈ ৰ'দাব লাগে, ৰ'দাওঁতে ভালকৈ শুকাব লাগে, পানীটো একদম চাফা, একদম অকণো পানীৰ ভাৱ থাকিব নালাগে। তাৰপাছত আগতে ঢেঁকীত কৰিছিলে, আজিকালি আৰু মিক্সি, ঢেঁকীত আইতাই কি কৰিছিলে, খুন্দি লৈছিলে, খুন্দি লৈ মেলি লৈ যেতিয়া কলাখাৰৰ প্ৰয়োজন হয় তাতে নিমখ, তাৰপিছত শুকান জলকীয়াৰ গুড়ি, তাৰপিছত কলাখাৰ, মিঠাতেল সামান্য পৰিমাণ, তাৰমানে সৰিয়হটোতো তেলালেই হয় ন, সেই মিক্স হ'বৰ কাৰণে অকণমান সামান্য পৰিমাণ তেল ব্যৱহাৰ কৰিছিল। তাৰপিছত সেইখিনি গোটেইখিনি কলপাতত লৈ ধুনীয়াকৈ সানিলে বা বাচন এটাত লৈ সানিলে, সানি উঠি ৰ'দাব লাগে এটা, কিন্তু মঠোতে ভাল মঠিব লাগিব, সেই মঠাটো বিৰাট তাৰমানে জোখৰ হ'ব লাগে। সেই মঠাৰ পাছত তুমি ৰ'দত দিলেও দিবা, অলৰেডি তুমি ৰ'দত দিলাই নহয়, সৰিয়হখিনি শুকুৱাই গ'ল, বাঁহৰ চুঙাত থ'লে বেছি ভাল, কিন্তু আজিকালি আৰু বাঁহৰ চুঙা ক'ত পোৱা যায়, পাবলৈ টান, গতিকে টাইট কণ্টেনাৰত থ'ব লাগে, বতাহ
1: নালাগাকৈ।
0: তাৰপিছত যদি তুমি কেঁচা জলকীয়া দিয়া, ফ্ৰিজত থ'ব লাগিব, আৰু যদি কেঁচা জলকীয়া, জলকীয়াৰ ব্যৱহাৰটো যদি নকৰা তেতিয়াহ'লে তুমি বাহিৰত থৈ দিয়া, তুমি বা মাজে মাজে ৰ'দত দিব লাগে।
1: কেঁচা জলকীয়া সলনি আমি
0: শুকান জলকীয়া দিব পাৰোঁ, সেইকাৰণেতো মই শুকান জলকীয়াটোৰ কথা ক'লোঁ, শুকান জলকীয়াটো সেইকাৰণে দিয়ে, কেঁচা জলকীয়া আজিকালি দিয়ে কিয়, খাবলৈ সোৱাদটো অলপমান জ্বলা বেছি হ'লে মানুহে ভাল পায়, সেইটো কাৰণে দিয়ে, কিন্তু সাধাৰণতে খাৰলিত কেঁচা জলকীয়া ব্যৱহাৰ নহয়, শুকান জলকীয়াৰ গুড়িটোহে ব্যৱহাৰ হয় তেনেকৈ। তাৰপিছতে আৰু বছৰ দিনলৈকে আৰু সেইটো এটা চুঙা, দুটা চুঙা, তিনিটা চুঙা এনেকৈ আইতাই থৈ থৈ দিয়ে, পানী দিয়া ভাতৰ লগত খুব বেছি ভাল লাগে।
1: খৰিচাটো,
0: খৰিচাটো বাঁহৰ গাজেৰে কৰিব লাগিব, বাঁহৰ গাজটোতো আজিকালি আৰু বজাৰত এভেইলেবলে হয়, বাঁহৰ গাজটো তুমি কোমল অংশখিনি ল'ব লাগে, ভিতৰৰ পাতবিলাক গোটেই গুচাই, নোম নোম থাকে ন, সেই পাতবিলাক ধুনীয়াকৈ গুচালা, ধুলা, মিহিমিহিকৈ কাটিলা, কাটি উঠি মই হাতেৰে মঠোঁ, হাতেৰে মঠিলে তোমাৰ বটলত ভৰাওঁতে পানীটো নাহে, পিছত আহে পানীটো, আৰু যদি তুমি মিক্সিত মাৰিবলৈ যোৱা তেতিয়া একদম
1: পানীটো
0: থাকি যায়, পানীটো থাকিলে তোমাৰ এই বটলত ভৰাই তাৰপিছত ঠিপঠিপিয়া টাইপৰ এটা হৈ যায়, সোৱাদটো নহয়, কিন্তু চকল চকলকৈ যেতিয়া তুমি গোল গোলকৈ কাটিবা অলপ কষ্ট হয়, কষ্ট হ'লেও তোমাৰ বছৰ দিন থাকি যায়। মোৰতো ডেৰ বছৰ দুবছৰৰ পুৰণা খৰিচা আছে, বিশেষকৈ বইল মাংস বনালে মই খৰিচা ব্যৱহাৰ কৰোঁ। তাৰপিছত তুমি ধুনীয়াকৈ কাটিলা, গোল গোলকৈ কাটি উঠি যদি হাতেৰে মঠিবলৈ দিগদাৰ হয়, হাতেৰে এনেকৈ দুখন হাতেৰে যদি মোহাৰি দিয়া ভাঙিয়ে যায়, আৰু যদি তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তুমি কটাৰী ধুনীয়া ধুনীয়াকৈ মিহিমিহিকৈ কাটি দিলা, কাটি উঠি বটলত ধুনীয়াকৈ ভৰাই দিলা। কিছুমানে টেঙা দিয়ে, মই টেঙা ব্যৱহাৰ নকৰোঁ, নিজে নিজে টেঙা হয়,
1: তুমি
0: টেঙা তুমি এসপ্তাহমানৰ পিছতে টেঙা আহিয়ে যাব, তাত লগত পানী আহি যাব, সেই পানীটোৱে তোমাৰ টেঙাটো আনি দিয়ে। তাৰপাছত তুমি আৰু মাজত যদি ৰ'দত দিলা দিলা, আৰু নিদিয়া যদি তাতে কিছুমানে আকৌ আজিকালি ভোট জলকীয়া ভৰাই আচাৰ বনায় তেনেকে, তাতে আকৌ ভোট জলকীয়া দি নিমখ, তেতিয়া আকৌ মছলাৰ ব্যৱহাৰ আহিব, তাৰমানে প্ৰত্যেকটো বস্তুতে প্ৰচেছবোৰ বেলেগ বেলেগ হয়, প্ৰণালীবোৰ বেলেগ বেলেগ হয়, আচাৰৰ প্ৰণালী বেলেগ, খৰিচাকে বোলে নহয় মই অকল বটলত ভৰাই টেঙাটোৱে মই থৈ দিওঁ, তেনেকৈও বেলেগ, আৰু আজিকালি পানী চানী একদম পুৰা মিক্সিত মাৰি পানীটো চেপি ৰ'দত পুৰা শুকুৱাই, ৰ'দত শুকুৱাই তেনেকৈও তুমি আচাৰ বনাব পাৰা, মছলাটো ব্যৱহাৰ কৰি, জিৰা ধনিয়া এনেকৈ অকণমান, জলকীয়া গুড়ি অলপমান, তুমি কেৰাহীত অকণমান শুকান কৰি মিক্সিত মাৰি দৰদৰীয়া টাইপৰ কৰি পেলাই তুমি তেল চল দি পেলাই জলকীয়া দি, যদি তুমি সেই বাঁহৰ সেই মিহি শুকান গাছখিনি, গাছ টেঙাখিনিত আনি পেলাই যদি বটলত ভৰাই থৈ দিলা, তেনেকৈ তুমি আচাৰ ব্যৱহাৰ কৰিব পাৰা। বিভিন্ন প্ৰণালী চববিলাক বস্তুৰে বহুত ওলাব, নিজে নিজে ওলাই যায় কৰি থাকিলে।
1: হয়, এতিয়া আমি আহি আহি শেষ পৰ্যায় পাইছোঁ, কিন্তু আমি যদি কচুৰ বিষয়ে আমি কথা নাপাতোঁ
0: কচুৰ বিভিন্ন প্ৰণালী আছে, কচুৰে টেঙা বনাব পাৰি, কচুৰে মছলা বনাব পাৰি, কচু পাতত

0: দিব পাৰি, কচুৰ খাৰ বনাব পাৰি, বিভিন্ন ৰেচিপি আছে। মই যিটো সেই সৰু সৰু গুটি কচু সেইটোৰে টেঙা মাছেৰে
1: হয়
0: কেনেকৈ বনাই সেইটোকে কওঁ, সাধাৰণ হ'ব। তুমি কচুৰ সেই সৰু সৰু গুটি কচুটো বইল কৰি ল'লা, বইল কৰি লৈ ঔটেঙা বা থেকেৰা যি টেঙাই নিদিয়া, বইল কৰি লোৱাৰ পাছত পানীটো উহুৱাই পেলাই দিব লাগিব, বাকলিটো গুচাই তেলত অকণমান ফ্ৰাই কৰি ল'ব লাগে কচু গুটিকেইটা, সৰু সৰু গুটিটো কচু গুটিটো ফ্ৰাই কৰি লৈ তাৰপাছত সেইখিনি তেলতে, সেইটো কেৰাহীতে আৰু, সেই তেলখিনিতে তুমি পিঁয়াজ দিলা, তাৰপিছত 2টা জলকীয়া, অকণমান তেজপাত 2টা বা 3টা দি উঠি তুমি যিটো ঔটেঙাটো সিজাই পেলাই যিটো পেষ্ট কৰি থৈ দিছিলোঁ আমি, সেইখিনি তুমি দি দিলা। তাৰপিছত লগতে কচুখিনি দি, ভাজি থোৱা কচুখিনি যে, আকৌ এবাৰ সেই টেঙাখিনিৰ লগত ভাজি ল'লা। মাছখিনিতো আমি ভাজি থৈছোৱেই, মাছখিনি ভাজি থোৱাৰ পাছত সেই তুমি পানী দি দিলা, গৰম পানী। তেতিয়া সেই উতল যেতিয়া আহিব, তুমি ডাঙৰ মাছে দিয়া বা সৰু, ডাঙৰ মাছত বেছি সোৱাদ হয়
1: হয়
0: সেই গুটি কচুটো। ডাঙৰ মাছ দি পেলাই তেনেকৈ তুমি পনীয়া কৰা, যদি বেছিকৈ পানী দিব লাগিব বোলে নহয় মই গোটাকৈ খাম, পৰিয়াল কম, গতিকে মই পানীৰ জোখটো নিজৰ পৰিমাণত।
1: হয় হয় খুব সুন্দৰ। আৰু এটা আমি ব্যঞ্জনৰ বিষয়ে আমি কথা পাতিবলৈ থাকি গ'ল, সেয়া হৈছে হাঁহ কোমোৰাৰ মাংস। থোৰতে আপুনি এইখিনি কথাও কৈ দিয়ক, হাঁহ কোমোৰা মাংস আমি কেনেদৰে
0: হাঁহ কোমোৰা বুলি ক'লেতো জিভাত পানী আহি
1: হয়
0: যায়,
1: হয় হয়
0: বিশেষকৈ যেতিয়া ৰাজহুৱা অনুষ্ঠান এটা হয়, গাঁৱলীয়া পৰিৱেশৰ কথা কৈছোঁ, আজিকালিতো গুৱাহাটীত এভেইলেবল হয় বাৰু হাঁহটো,
1: হয়
0: কিন্তু খৰালি হাঁহ বুলি ক'লে আমাৰ দেউতাহঁতে খৰালি হাঁহ আইশ্ৰাম একদম পূৰা, আৰু
1: তাতে জুইত
0: জুইত
1: জুইত
0: বনোৱা
1: মাৰি
0: খৰি
1: পৰা
0: হাঁহ,
1: খৰি
0: আজিকালিতো গেছহে আৰু।
1: হয়
0: তাৰপাছত তাত তুমি একো নাই, হাঁহটো তুমি ধুই পখালি ধুনীয়াকৈ কৰি কোমোৰাটোও কাটি ল'লা, লৈ উঠি তাতে তোমাৰ জিৰাৰ পৰিমাণটো হাঁহৰ মাংসত বেছিকৈ লাগে অলপ, তেনে হাঁহৰ এটা গোন্ধ আছেতো, সেই গোন্ধটো কেৰাহীত ভাজোঁতে মাৰিব পৰাটো বহুত ডাঙৰ কথা,
1: হয়
0: নহ'লে হাঁহৰ মাংস তুমি সোৱাদ নাপাবা। হাঁহৰ মাংসটো তুমি কেৰাহীত মচলা চচলা দি উঠি ধুনীয়াকৈ ধুই পখালি বাছি আনি সৰু সৰুকৈ কাটিলা, কাটি হাঁহৰ মাংস ডাঙৰকৈ কাটি লাভ নাই, কাৰণ সিজোতে বহুত সময়
1: হয়
0: লাগে, বহুত
1: হয়
0: সময়। তো সেই তুমি জালুক জিৰা গুড়াটোতকৈ গোটাটো বেছি ভাল গোন্ধটো যাবৰ কাৰণে।
1: মানে মুঠতে পেকেট মছলাতকৈ আমাৰ যিবিলাক গোটা জিৰা বা
0: গোটা
1: ধনিয়া
0: ধনিয়া জালুক
1: জালুক
0: গোটেইখিনি অলপ সময় ভিজাই থ'লা শুকান জলকীয়াৰ সৈতে, পটাত পিহিলা বা মিক্সিত মাৰিলা, গ্ৰাইণ্ড কৰি ল'লা, তাৰপাছত তাৰ পাছত তুমি সেই মছলাটো হাঁহৰ মাংসত যদি ব্যৱহাৰ কৰা, আৰু সেই হাঁহৰ মাংস নোখোৱা মানুহেও তাৰমানে চেলেকি খাব
1: হয় হয়
0: তেনেকুৱা। তাৰপাছত সেই আধা ভজা হওঁতে কোমোৰাখিনি ডাঙৰ ডাঙৰকৈ টুকুৰা কৰিব লাগে, সৰু টুকুৰা নহয় অলপ ডাঙৰ কৰিব লাগে,
1: যিহেতু কোমোৰা গলি যাব
0: গলি
1: পিছলৈ।
0: যাব। তাৰপাছত সেই কোমোৰাখিনি তাতে দি দিলা, দি উঠি তাৰপৰা কোমোৰাৰ পৰা পানী ওলাব, সেই পানী আৰু মাংসৰ পানীখিনিত প্ৰথমতে সিজিবলৈ দিব লাগে। সিজিবলৈ দিয়াৰ পাছত সিজোতে অলপ সময় লাগিব বাৰু,
1: হয়
0: তাৰপাছতে যেতিয়া কোমোৰা সিজা যেন হ'ব, কোমোৰা এনেকৈ হাতাখনেৰে চুলে গমেই পোৱা যাব নহয়, সেই কোমোৰা যেতিয়া সিজা যায় তাৰপাছত আৰু তুমি সেই মাংসৰ আৰু কোমোৰাৰ পানীটো যেতিয়া অলপমান শুকাই শুকাই অহাৰ নিচিনা হ'ব, কেৰাহীত লাগি ধৰাৰ নিচিনা হ'ব নহয়, তাৰপাছত তুমি পানী দিয়া, পানী দিয়াৰ পাছত ঢাকনি মাৰি পেলাই অলপ সময় সিজিব দিব লাগিব কেৱল।
1: হয়
0: মাংসতকৈ পানীৰ পৰিমাণটো হাঁহৰ মাংসত বেছিকৈ লাগে,
1: হয়
0: মুৰ্গী মাংসত কমকৈ দিলেও হয়, আজিকালি যিহেতুকে ব্ৰইলাৰ বেছিকৈ ফ্ৰাই কৰিয়ে খাই ধৰা, কিন্তু লোকেল বস্তুবিলাকত, লোকেল চিকেনেই হওক হাঁহৰ মাংসই হওক, পানীৰ পৰিমাণটো মাংসতকৈ অলপ বেছি পৰিমাণৰ দিব লাগে, তেতিয়া সিজোতে সহজ হয়,
1: হয় হয়
0: সময় লাগেতো সেয়া।
1: হয় খুব সুন্দৰ ৰিংকু দেৱী বৰ্মন, আজি আপুনি খুব সুন্দৰ সুন্দৰ আমাক ব্যঞ্জনৰ বিষয়ে ক'লে, বিশেষকৈ অসমীয়া খাদ্যৰ ব্যঞ্জন। পুনৰ কেতিয়াবা আমি আকৌ এনেদৰে লগ হ'ম আৰু আপোনাৰ পৰা বিভিন্ন ব্যঞ্জনৰ বিষয়ে শিকিম। তেনেহ'লে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ, ধন্যবাদ।
0: ধন্যবাদ।
1: সেয়া আছিল ৰন্ধন বিশেষজ্ঞ ৰিংকু দেৱী বৰ্মন। ইয়াৰ লগে লগে আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিত বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰমলয়া দাস। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা লাইভ।

0: Japan in the second round. And with that, we end this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। লগতে নিউজ অন এআইৰ এপতো আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰে। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক মল্লিকা দাস ঠাকুৰীয়াৰ কণ্ঠত দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলে শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা পুষ্পকান্ত বৰাৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মল্লিকা দাস ঠাকুৰীয়াৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা জিতেন ডেকাৰ।

মল্লিকা দাস ঠাকুরীয়ার কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীর কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লোহিত চন্দ্ৰ কলিতা আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি।

0: দেৱতাসকলৰ কথাত হেমন্ত ঋষিয়ে
1: হেমন্ত ঋষি বৰ আনন্দ
0: কৈছে মই ছোৱালী মহাদেৱতাক বিয়া দিম
1: মই অংগীকাৰ কৰিলোঁ
0: হে
1: মই অংগীকাৰ কৰিলোঁ
0: এইবুলি যেতিয়া অংগীকাৰ কৰিলে দেৱতাবিলাকে
1: ধুনীয়াকে ইটা সেইদিনাই দিন তাৰিখ চন
0: হে
1: গোটেইখিনি ঠিক কৰি লৈছে
0: বৰমাই চিধাই মহাদেৱৰ
1: ওচৰত।

0: মহাদেৱক যেতিয়া কলা মহাদেৱৰ আনন্দ লাগিল,
1: আনন্দ সীমা নোহোৱা হল হাৰা।
0: ঠিকে অধিবাসৰ বস্তুখিনি মই আজিয়ে
1: পঠাই দিওঁ, গোটেইখিনি মই আজিয়ে যা যোগাৰ কৰি পঠাই দিওঁ।
0: এইবুলি ভীম আৰু নাৰদক
1: বোলে ভীম আৰু নাৰদ মুনিক মাতি কৈছো বোলে বাচ্চাহঁতে
0: বস্তুখিনি
1: তোমালোকে হেমন্ত ঋষি ঘৰক লৈ যাগে
0: হয় নেকি।

সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশেষ হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ প্ৰাগজ্যোতিষপুৰ শাখাত আমাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিকশিতা বৰকটকী আৰু কটন বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুৰমলয়া দাস আঁত ধৰিব ভাস্কৰ শইকীয়াই প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা লাইভ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। ক্ষমা কৰিব, এতিয়া বাদ্যসংগীতৰ অনুষ্ঠানত প্ৰশান্ত কুমাৰ মিত্ৰৰ গীটাৰ বাদন।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ড ডি ৱেভাৰৰ মাজত সম্প্ৰতি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে। ভাৰত আৰু ফ্ৰান্সে বস্ত্ৰ আৰু ফেশ্বন খণ্ডত সহযোগিতা বৃদ্ধি কৰিবলৈ নতুন চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰত বিশ্বৰ সৰ্ববৃহৎ যান বাহন উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ থল আছে বুলি প্ৰকাশ কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰৰ মাজত সম্প্ৰতি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়ক লৈ আলোচনা কৰিব। আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজঘাটত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা ৰাজধানী দিল্লীত উপস্থিত হৈছে। তেওঁৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থিঅ' ফ্ৰাংকেনো ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথম ভাৰত ভ্ৰমণ। প্ৰধানমন্ত্ৰী ৱেভাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ প্ৰেক্ষাপটত ভাৰতীয় ঔদ্যোগিক মহাসংঘৰ ব্যৱসায়িক কাৰ্যসূচীত ভাষণ দিব। এই ভ্ৰমণে ভাৰত আৰু বেলজিয়ামৰ অংশীদাৰিত্ব তথা সহযোগিতা বৃদ্ধি কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা নবীকৰণযোগ্য শক্তিকে ধৰি দ্বিপাক্ষিক বিভিন্ন বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু বেলজিয়ামে 3 শতিকাৰো অধিক কালজুৰি ঐতিহাসিক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। 1947 চনৰ ছেপ্টেম্বৰত ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা অগ্ৰণী ইউৰোপীয় দেশসমূহৰ ভিতৰত বেলজিয়াম অন্যতম আছিল। ইউৰোপত বেলজিয়াম ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে আৰু 2025-26 বৰ্ষত দেশখনৰ সৈতে দ্বিপাক্ষিক বাণিজ্য $13 বিলিয়নৰো অধিক হৈছে। ভাৰত আৰু ফ্ৰান্সে গোলকীয় বজাৰত ভাৰতীয় বস্ত্ৰ আৰু কাৰুকাৰ্যৰ জনপ্ৰিয়কৰণ আৰু প্ৰসাৰৰ বাবে বস্ত্ৰ আৰু ফেশ্বন খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ নতুন চুক্তিত স্বাক্ষৰ কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাওৰ উপস্থিতিত ভাৰত টেক্স বাণিজ্য সংস্থা BTTF আৰু ফ্ৰান্সৰ প্ৰিমিয়াৰ ভিজন ছচাইটি এনোনিমৰ মাজত চুক্তি স্বাক্ষৰ হয়। সামাজিক বাৰ্তাযোগে বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই চুক্তিয়ে বস্ত্ৰ প্ৰদৰ্শনী আয়োজন, বজাৰ সংযোগ, বহনক্ষম উৎস সন্ধান আৰু জ্ঞান বিনিময় ক্ষেত্ৰত দেশ দুখনৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব। ইপিনে ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগম NSDCয়েও বিশ্বৰ আগশাৰীৰ বস্ত্ৰ আৰু ফেশ্বন সংস্থা প্ৰিমিয়াৰ ভিজনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। এই অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰাওৱে পৰম্পৰাৰ সৈতে কাৰুকাৰ্য, উদ্ভাৱন আৰু বহন ক্ষমতাৰ সংমিশ্ৰণ ঘটা ভাৰতৰ বস্ত্ৰ খণ্ডৰ সামৰ্থ আৰু সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। তেওঁ ভাৰত আৰু ফ্ৰান্সৰ বস্ত্ৰখণ্ডত সহযোগিতাৰ বাবে ফ্ৰান্সৰ বিলাসী সামগ্ৰী উৎপাদন উদ্যোগ কমিটে কলৱাৰ্টৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া বেনিডেক্ট এপিনেৰ সৈতেও আলোচনাত মিলিত হয়। পাৰস্পৰিক সন্মান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ ভেটিত পুৰণিকালৰে পৰা ভাৰত আৰু বেলজিয়ামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থিঅ' ফ্ৰাংকেনৰ সৈতে হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশ আইন আধাৰিত গোলকীয় ব্যৱস্থাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে কয় যে সম্প্ৰতি সমগ্ৰ বিশ্ব বৃহৎ ভূ ৰাজনৈতিক আৰু অৰ্থনৈতিক উত্থান পতনৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত বেলজিয়ামৰ দৰে ঘনিষ্ঠ মিত্ৰ আৰু গুৰুত্বপূৰ্ণ সহযোগীৰ সৈতে হোৱা বৈঠকে বিচাৰ বিবেচনাৰ সাৰ্থক সুযোগ প্ৰদান কৰে।
2: India and Belgium share warm

0: long-standing relation founded on mutual respect, democratic values, and a shared commitment to rules-based global order. The recently held India-Belgium Strategic Dialogue in July 2026 has provided an institutional framework for taking up our bilateral partnership forward, including in defense and security. Excellency, we see considerable potential for expanding our bilateral defense cooperation, and we welcome greater cooperation among Belgian and Indian defense companies.
1: বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থিও ফ্ৰাংকেনে ভাৰতক অধিক জনসংখ্যা আৰু উন্নত প্ৰযুক্তিৰ দেশ বুলি অভিহিত কৰে। তেওঁ ভৱিষ্যতৰ প্ৰকল্পৰ বাবে বেলজিয়ামৰ সৈতে সহযোগিতাৰ পোষকতা কৰে। তেওঁ লগতে ভাৰত বেলজিয়ামৰ মাজত বন্ধুত্ব আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰীদ্বয়ে প্ৰতিৰক্ষা সহযোগিতা, উচ্চ পৰ্যায়ৰ ভ্ৰমণ, প্ৰশিক্ষণ আৰু সামৰ্থ বৃদ্ধিৰ জৰিয়তে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে লগতে আঞ্চলিক শান্তি আৰু সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ আৱশ্যকতাৰ সপক্ষে মত পোষণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উদ্ভাৱন, গুণগত মান আৰু প্ৰতিযোগিতামূলক মূল্যৰ জৰিয়তে ভাৰত বিশ্বৰ অন্যতম যান বাহন উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত ছচাইটি অব ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ দি শ্ৰীগাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান 22.75 লাখ কোটি টকাতকৈও অধিক মূল্যৰ অটোমোবাইল খণ্ডটোৱে দেশৰ জি এছ টি সংগ্ৰহৰ প্ৰায় 15% অৰিহণা যোগায়। ইয়াৰ লগতে এই খণ্ডটোৱে প্ৰায় 4 কোটি প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুবিধা দিছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ অটোমোবাইল সামগ্ৰী ৰপ্তানি 24% বৃদ্ধি হৈছে। অটোমোবাইল খণ্ডই ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাত সহায় কৰিছে বুলিও শ্ৰীগাডকাৰীয়ে আস্থা প্ৰকাশ কৰে। 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত ভাৰতৰ GDP 7.8% বৃদ্ধি হৈ বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাত্ৰাই নিউয়ৰ্কত এই কথা প্ৰকাশ কৰে। শ্ৰীকোৱাত্ৰাই এপ্ৰিল জুন ত্ৰিমাসিকৰ বাবে ভাৰতৰ শেহতীয়া GDP বৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি কয় যে ভাৰতে বিশ্বৰ ভিতৰতে দ্ৰুতগতিত নিজৰ অৰ্থনৈতিক ধাৰা অব্যাহত ৰাখিছে। 2047-ৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতে আমেৰিকাৰ ব্যৱসায়ী, বিনিয়োগকাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে শক্তিশালী অংশীদাৰিত্ব স্থাপনৰ বাবে আগ্ৰহী বুলিও শ্ৰীকোৱাত্ৰাই প্ৰকাশ কৰে। ভাৰত চৰকাৰৰ হৈ কালি বিনয় কোৱাত্ৰাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত নিউয়ৰ্কত কালি নাছডাকৰ ব্যৱসায়িক অধিৱেশনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তম কুমাৰৰ জন্ম শতবৰ্ষ উপলক্ষে কিংবদন্তী অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। এই উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মহান অভিনেতাগৰাকীৰ বলিষ্ঠ অভিনয়ে প্ৰতিটো প্ৰজন্মৰে দৰ্শকৰ মন জয় কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আকাশবাণীযোগে যোৱা দেওবাৰে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত উত্তম কুমাৰ সন্দৰ্ভত কৰা মন্তব্যৰ এটা অংশও শ্বেয়াৰ কৰে। ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীকান্তে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ 9ম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এই বছৰ US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা 33 বছৰীয়া শ্ৰীকান্তে লাইক 21-18, 21-19 গেমত পৰাস্ত কৰে। শ্ৰীকান্ত কোৱাৰ্টাৰ ফাইনেলত হংকঙৰ লি চেক ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ আন এগৰাকী খেলুৱৈ তন্বী শৰ্মা মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ টমকা মিয়াজাকিৰ হাতত 17-21, 21-18, 16-21 গেমত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰৰ মাজত সম্প্ৰতি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে।

0: ভাৰত আৰু ফ্ৰান্সে বস্ত্ৰ আৰু ফেশ্বন খণ্ডত সহযোগিতা বৃদ্ধি কৰিবলৈ নতুন চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰত বিশ্বৰ সৰ্ববৃহৎ যান বাহন নিৰ্মাণ উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ থল আছে বুলি প্ৰকাশ কৰিছে। আৰু কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে চিত্ৰালী গোস্বামীৰ কণ্ঠত দুটি ভজন।

0: চিত্ৰালী গোস্বামীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. India and Belgium agree to double bilateral trade in the next 5 years. Prime Minister Narendra Modi holds talks with his Belgian counterpart Bart De Wever in New Delhi. Agreement signed in areas of renewable energy, cyber crime and diplomatic training. Defence Minister Rajnath Singh and his Belgian counterpart Theo

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এই দলীয় নিৰ্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰা হয়। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল। কিন্তু দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰত লিপ্ত হৈ পৰা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। মিত্ৰজোঁটৰ নীতিবিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো সম্ভৱপৰ নহয় বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ

0: মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ আজি সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আজি পুৱা 10:30 বজাত সাক্ষী পৰীক্ষিত শৰ্মা আদালতত উপস্থিত হোৱাৰ পাছতে অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই সাক্ষী শ্ৰী শৰ্মাক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়াৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীশৰ্মাই কয় যে তেওঁৰ সাক্ষ্যই যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত 5% সহায় কৰে তেন্তে তেওঁ ধন্য হ'ব। 19 ছেপ্টেম্বৰত ইয়াত প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গে সময়মতে চিকিৎসা পাইছিল নে নাই বুলি সংবাদ মাধ্যমে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা শ্ৰীশৰ্মা বিৰত থাকে।
1: আজি মোৰ সাক্ষী সম্পূৰ্ণ হৈছে, মই মোৰ নিজৰ বক্তব্য কোৰ্টৰ আগত দাঙি ধৰিলোঁ। তাৰপিছত মোৰ যি একিউজ আছে তেওঁলোকৰ এডভকেটেও মোক এইটো আপোনাৰ ক্ৰছ কোৱেশ্যনিং বুলি কয় জেৰা কৰা, তেওঁলোকে সেইটো প্ৰচেছো শেষ হ'ল। এতিয়া মই মোৰ সত্য মহামান্য আদালতৰ সন্মুখত দাঙি ধৰিছোঁ আৰু আমাৰ বিশ্বাস আছে যে মোৰ সত্যই যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কাৰণে 5% হেল্প কৰিব পাৰে মই নিজকে ধন্য বুলি ভাবিম।
0: উল্লেখযোগ্য যে 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকাৰ সময়ত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত গঠিত ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। 23 নম্বৰ গোলাঘাট আৰু 24 নম্বৰ দৈয়াং এই দুয়োটা সমষ্টিৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। তালিকা অনুসৰি দুয়োটা সমষ্টিত মুঠ 8,037 গৰাকী ভোটাৰ আছে। ইয়াৰে 3,905 গৰাকী পুৰুষ আৰু 4,132 গৰাকী মহিলা ভোটাৰ। জিলাখনত মুঠ 20টা ভোটকেন্দ্ৰ থাকিব। প্ৰতিটো সমষ্টিতে 10টাকৈ ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত লাভ কৰাৰ ব্যৱস্থা কৰিছে। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন VBG ৰামজীৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বাবে প্ৰাৰম্ভিকভাৱে 6,266.25 কোটি আবণ্টন দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আঁচনিখনৰ অধীনত প্ৰথম কিস্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে 2,22,78 কোটি মোকলাই দিছে। অসমৰ বাবে আবণ্টিত 1,929.70 কোটি ভিতৰত প্ৰথম কিস্তি হিচাপে 630.96 কোটি মোকলাই দিয়া হৈছে। ইয়াৰে ভিতৰত মজুৰী শিতানত 350.53 কোটি প্ৰশাসনিক ব্যয় শিতানত 46.74 কোটি আৰু অন্যান্য শিতানত 233.69 কোটি মোকলাই দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক নিৰ্মালী দাসৰ কণ্ঠত দুটি আধুনিক গীত।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 16 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী, প্ৰতীক্ষা খনিকৰ আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়িকা কুৰবী গগৈৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষকৰ দায়িত্বত আছোঁ মই, প্ৰাঞ্জল শইকীয়া।

মিল্টনে কৈছিল, মানুহ সদায় সুখী হ'বলৈ বিচাৰে আৰু এই সুখে মানুহৰ জীৱনৰ দৈনিক আৱশ্যকীয় সকলো খোৰাক যোগায়। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয়া অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ আশা ভোচলেৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীগৰাকীৰ কণ্ঠত প্ৰথমেই শুনক চলতিকা নাম গাড়ী বোলছবিৰ এই গীতটি। সহশিল্পী কিশোৰ কুমাৰ।

0: শুনক শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকলে অৰ্ধকাশ অনুষ্ঠানটিত আশা ভোচলৈৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰৰ গীতটি লোৱা হৈছে মেৰে সনম বুলছবিৰ পৰা।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত আমি বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ এই সম্বন্ধে এটি আলোচনা আগবঢ়াইছিলোঁ। আলোচনাটিৰ আজি দ্বিতীয় তথা শেষ খণ্ড শুনোৱা হওক। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এইবাৰ নাহদা মই সুধিব বিচাৰিছোঁ, আমাৰ যিটো এতিয়া কোনোবাই যদি নতুনকৈ এনেধৰণে পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আগবাঢ়ে, গাহৰিয়ে হওক, গৰুৱে হওক বা ছাগলীয়ে হওক, গতিকে তেওঁলোকে উপযুক্ত প্ৰশিক্ষণৰ মাধ্যমেদি আগবঢ়াটো কিমান জৰুৰী আৰু সেই প্ৰশিক্ষণৰ ব্যৱস্থাৱলী কেনেধৰণৰ আছে?
2: এতিয়া চাওক, আমি আমাৰ পশুপালন বা পশু চিকিৎসা বিভাগটো আমাৰ গাঁৱৰ মানুহৰ পশুধন যিবোৰৰ আছে তেওঁলোকক লৈয়ে বিভাগটো আছে। গতিকে আমাৰ গাঁৱত দেখা যায় জন্মৰ পৰাই সকলোৰে ঘৰে ঘৰে হাঁহ কুকুৰা হওক, গৰু হওক, ছাগলী হওক আছেই,
1: থাকেই।
2: কিন্তু কি হয়, আমি যিটো ছিষ্টেমত আমি প্ৰতিপালন কৰিব লাগে সেইটো দেখা নাযায়। ধৰক সময়ত ভেকচিনেশ্যন, সময়ত পেলুৰ দৰৱ, সময়ত মিনাৰেল মিক্সাৰ বা কেলছিয়াম এইবোৰ দিয়া নহয়, যাৰ ফলত জন্মতে বহুতৰ মৃত্যু হয়
1: আৰু
2: নিশকটীয়া হয়, পুষ্টি নাপায়, পুষ্টিহীনতাত ভোগে। তাৰ কাৰণে কি হৈছে, আমাৰ ডিপাৰ্টমেণ্টত ট্ৰেইনিঙৰ ব্যৱস্থা আছে। যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী থাকে, তেওঁলোকে তেওঁলোকৰ নিজ নিজ এলেকাৰ পশুপালন পশু চিকিৎসা বিভাগৰ আমাৰ যিজন ডক্টৰ থাকে তেওঁ ট্ৰেইনিং দিব পাৰে নিজাববীয়াকৈ। নাইবা আমাৰ ডিষ্ট্ৰিক্টে ডিষ্ট্ৰিক্টে কিছুমান RCT আছে, RCT গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ, এইবোৰ বেংকৰ তৰফৰ পৰা আছে, প্ৰতিখন জিলাতে আছে আৰু তাৰ ট্ৰেইনিং চলিয়ে আছে। অকল আমাৰ ভেটেনেৰি বুলি নহয়, এগ্ৰিকালচাৰ বেছ হওক, কাৰ্পেণ্টৰি বেছ হওক, বিউটি পাৰ্লাৰ হওক, ট্ৰেইনিংবোৰ হৈ থাকে। গতিকে তাৰ জৰিয়তেও আমাৰ ট্ৰেইনিং চলি আছে আৰু প্ৰশিক্ষণটো পোৱাৰ পিছত মানুহখিনিয়ে মেণ্টেলি বহুত চেঞ্জ এটা আহে, নজনা কথা বহুত জানিব পাৰে আৰু ছিষ্টেমেটিকেলি কোনটো কৰিলে কোনটো লাভ হ'ব, জন্ম অৱস্থাত কিটো কৰিব লাগিব, গ্ৰয়িং ষ্টেজত কিটো কৰিব লাগিব বা ফিনিচিঙত, প্ৰেগনেঞ্চি অৱস্থাত আমি কি ব্যৱস্থা ল'ব লাগিব বা পোৱালিৰ যতন কেনেকৈ ল'ব লাগিব, সেইবোৰ প্ৰশিক্ষণ দিয়া হয়
1: আৰু তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ি
3: যায়। মই এটা খালি সংযোজন কৰিব খুজিছোঁ আমাৰ পশুপালকসকলৰ দিছে, আমি যেতিয়া পোৱালি পাওঁ, যেতিয়া চেউৰী অৱস্থা হয়, চেউৰী অৱস্থাটো আমি চেউৰীৰ যতনটো খুব প্ৰয়োজনীয়, কাৰণ চেউৰী হৈয়ে পিছত গৰ্ভধাৰণ কৰি গাইজনী গাই হৈ পেলাই পূৰ্ণাংগ হ'ব। সেইকাৰণে সেই দুবছৰ এই গোটেই সময়টোত যাতে খুব স্বাস্থ্যৰ প্ৰতি যতন লয়, সবল সুস্থ চেউৰী হৈ থাকিলেহে তেতিয়া আমি গৰ্ভধাৰণৰ আমি যিটো অনুপাত আমি সৰহকৈ আমি AI কৰিলে আমি তাৰ পাৰ্চেণ্টেজটো আমাৰ বাঢ়িলেও আমাৰ এতিয়া আমি PM যোগা যিটো আঁচনি, আমাৰ যিটো প্ৰধানমন্ত্ৰী জনজাতীয় গ্ৰাম্য যিটো উন্নত গ্ৰাম অভিযান, তাৰ যোগেদিও আমাৰ আমি বহু কেইবাখনো জিলা সামৰি আমি এই সম্পৰ্কত আমি কিছু কিছু ক্ষেত্ৰত ছাগলী পালনৰ ক্ষেত্ৰত আমি আগবাঢ়িব খুজিছোঁ। ইয়াৰ বাহিৰেও আমাৰ পলিট্ৰি পলিচিত আমাৰ যিখিনি আছে আমি অন্ততঃ 50,000তকৈ ওপৰত মুৰ্গী পালন কৰে, তেতিয়াহ'লে সেইখিনি কাৰণেও 33% আমাৰ কেপিটেল ছাবচিডি, 2% ইলেক্ট্ৰিচিটি ছাবচিডি, এনেকুৱা ধৰণৰ ব্যৱস্থা আছে আৰু সেইখিনি গোটেইখিনি আমাৰ ৱেব পৰ্টেলৰ যোগেদি উপলব্ধ আৰু মাজতে স্পীড আৰু স্কোপ বেলেগ দুটা আঁচনিৰ যোগেদিও আমাৰ ছাগলী আৰু হাঁহ কুকুৰা এই ক্ষেত্ৰত সুবিধা দিয়া হৈছিলে আৰু CM ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ যোগেদিও এই ক্ষেত্ৰত আমাৰ বিশেষকৈ পোলট্ৰি আৰু পিগাৰীৰ ক্ষেত্ৰতো বেলেগ আঁচনি আছে। কিন্তু এই গোটেইখিনি বস্তু যিখিনি আছে আমি সময়ে সময়ে সকলো ৰাইজক জ্ঞাত কৰোঁ আৰু আমাৰ যিখিনি আঁচনিৰ সুফল পাব লাগে, যেনেকৈ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰতো কৈছোঁ ইতিমধ্যে, আৰু তেনেকুৱা ধৰণে বেলেগ বেলেগ যিখিনি আঁচনি আছে সময়ে সময়ে আমি জ্ঞাত কৰি যাওঁ আৰু যি সময়ত যিটো আঁচনি আহে সেই আঁচনিখিনিৰে আমি সুবিধাখিনি জনসাধাৰণক দিবলৈ যত্ন কৰোঁ।
1: এনেধৰণৰ বিভিন্ন আঁচনি সময়ে সময়ে আহি থাকে আৰু তাৰ বাবে পশুপালকসকল নিজেই অকণমান সজাগ হৈ যদি খবৰ ৰাখে তেতিয়াহ'লে তেওঁলোকে আঁচনিৰ পৰা লাভখিনি
3: লাভ হয় আৰু বহুখিনি ইতিমধ্যে উপকৃত হৈছে আৰু তেখেতসকলে বেলেগ বেলেগ ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত বহুখিনি ৰাজসাহাৰ্যও লাভ কৰিছে আৰু অনুদানো লাভ কৰিছে বহুখিনি।
2: এই ক্ষেত্ৰত মই আমাৰ পশুপালকসকল, আমাৰ মহকুমা পশুপালন বিষয়াই হওক বা জিলা পশুপালন বিষয়াই হওক, তেওঁলোকৰ লগত যাতে সদায়
1: যোগাযোগত
2: থাকে, কাৰণ স্কীমসমূহ ভারত সরকারের পরও আহে অসম সরকারের পরও আহে তার সুবিধাখিনি লব লাগে।
1: হয় হয় আসলে সরকারের ফল বিভিন্ন সহায় আছে আর তেনে ক্ষেত্রে যদি রাইজ নিজেও দুখোজ আগবাড়ি আহে তেতিয়াহলে সেই সরকার আর রাইজের মাজের যোগাযোগটা আরো বেশি উন্নত হয়। এটা আমার পশুপালনের ক্ষেত্রে দেখা যায় বিভিন্ন সময়ত যে সিহঁতর পেট ভরাই রক্ষাটোই মানে গৃহস্থ একটা চিন্তা হয়ে যায়। বিভিন্ন সময় দেখা যায় যে খুঁড়াও হেও খুঁড়াও গাখীর দেখুন ওলাই তো হয়। গতি গোটেখিনি কথা শিকি লওয়ার পাছত যেটা বুঝিব পশুপালকজনে তেও জানিব কি খুব কেনেকে খুব তথাপি ইয়ার মাজতে কেনেকে খরচ রাহি করব পারি বা ঘাঁহ খুয়ার কথা ঘাঁহ উৎপাদন সেইবিল নিজাববিয়াকে রাখিলেও কিছু খরচ রাহি হয় নাকি?
3: নিশ্চয় নিশ্চয় ফোডার কাল্টিভেশন যেটা আমি ঘাঁহ উৎপাদনের কথা কইসু ইতিমধ্যে আমার মই যেটো কথা কলো ফোডার কাল্টিভেশন বলে ঘাঁহ উৎপাদনের নামত NLM-ৰ যোগেদিও ন্যাশনাল লাইফস্টক মিশনের যোগেদিও বহুখিনি ব্যক্তিগত আর সামাজিক খণ্ডতো ঘাঁহ উৎপাদনের কারণে পুঁজি যোগান দিয়া হয়েছিল করে আছে। আর আমার ডিপার্টমেন্টর পরাও পুঁজি দিয়া হয় যত আমার যিখিনি ডিপার্টমেন্টর ফার্ম আছে তাত ঘাঁহ উৎপাদনের একটা ব্যবস্থা আছে যাতে ঘাঁহ উৎপাদন করে আমি প্রয়োজনখিনি পূরাব পারো। ইয়ার বাহিরেও এবার আমার হয়তো খুব সুখবর হব আমার এবার অসম সরকারে বিশেষকে আমার VVG রামজি যেটো আগতে আমার MGNREGA আছে নতুনকৈ যেটো হয়েছে তাত আমার অসম সরকারে বহুখিনি পুঁজি এই ভেটেনারি সেক্টর মানে আমার ক্যাটল শেডেই হোক পিগারি শেডেই হোক গোটারি শেডেই হোক তার কারণে একটা ব্যবস্থা রাখিছে। আর দ্বিতীয়তে ঘাঁহ উৎপাদনের ক্ষেত্রতো এইটো ইয়ার পুঁজি আমি ব্যবহার করবা ব্যবস্থা হয়তো এবার হব যেটো হয়েছে ইতিমধ্যে সিদ্ধান্ত হয়েছে হব। কিন্তু এই ক্ষেত্রে কি হব লাগবে আমার সকলখিনি মানুষে এটা এটা হব লাগবে যে আমি পঞ্চায়েতর গাঁও পঞ্চায়েত আঞ্চলিক পঞ্চায়েত সকলের লগত আমার ডিপার্টমেন্টর সহযোগিতা আমি এইটো নিশ্চিত করব লাগে

0: যাতে আমাৰ ব্যক্তিগত হওক বা আমি যিবোৰ মাটি খালী মাটি আছে সেই খালী মাটি ডিপাৰ্টমেণ্টৰ মাটি হওক খালী চৰকাৰী ভূমি হওক আমাৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বতে গোটেই স্কিমবোৰ ডিষ্ট্ৰিক্টত হয় তেতিয়াহ'লে তাৰ লগত তাত যদি আমি যোগাযোগ কৰোঁ পঞ্চায়তৰ লগত তেতিয়াহ'লে মই ভাবোঁ যে আমি ইয়াৰ পুঁজিৰ যোগেদিও আমি বহুখিনি ঘাঁহ উৎপাদন কৰাৰ ব্যৱস্থা থাকিব আৰু বেলেগ বেলেগ আঁচনিৰ আমি লাভ আমি পাব পাৰোঁ।
1: আৰু আমাৰ পশুপালকসকলে আমি দেখা পাওঁ যে ঘৰত এটা খেৰৰ পুঁজি থাকে, ধান খেৰৰ পুঁজি থাকে, সেইটোতে পুৱে আনি তাতে গৰুটো বান্ধি দিয়ে বা কিন্তু অকল সেইটোৱে নহয় তাৰ ওপৰঞ্চিকে
0: চাইলেজ মেকিংটো আমাৰ এতিয়া হেৰি হোৱা নাই কিন্তু আমি এইবাৰ খুব যত্ন কৰিছোঁ যে আমি চাইলেজটো আমি কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰোঁ। আমি মেজৰ পৰা বহুত ঠাইত মেজৰ পৰা চাইলেজ তেনেকৈ বনাইছে। আমি এই ক্ষেত্ৰত আমি এই বস্তুটো কোঅপাৰেটিভতে হওক মিল কোঅপাৰেটিভেই হওক বা বেলেগ বেলেগ ক্ষেত্ৰত যাতে আমি চাইলেজটো আমি যাতে বনোৱাটো আমি সকলোৱে লওঁ, আমি শিকিও লওঁ যাতে আমি ব্যৱসায়িক দিশত ব্যৱসায়িকভাৱেও কৰিব পাৰোঁ। এজনে যদি কৰে চাইলেজ যদি প্ৰডাকশ্যন ব্যক্তিগতভাৱেও কৰে তেতিয়াও তেওঁ অন্ততঃ কিছু পশুপালকক চাইলেজো দিব পাৰিব। মানে আমাৰ এইটো ক্ষেত্ৰতো আমি মনোনিৱেশ কৰিব লগা আছে আৰু বিভাগেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে।
1: উন্নত মানৰ চাইলেজ যদি তেওঁ স্থানীয়ভাৱে যোগান ধৰিব পাৰে তেতিয়াহ'লে তেওঁৰ হাতলৈও এটা অতিৰিক্ত অলপ কিছু পইচা আহিব।
2: আৰু এইখিনি মানে কি হয় চাইলেজটো আমাৰ এটা সময়ত ঘাঁহ নোহোৱা হৈ যায়, ফাগুন চ'ত মাহত ঘাঁহ নোহোৱা হৈ যায়। আমি এই চাইলেজটো ব্যৱহাৰ কৰি তেতিয়া ঘাঁহৰ যিটো
1: চাহিদাটো
2: সেনেকে আমি মিটআপ কৰিব পাৰোঁ। চাইলেজটো আমাৰ যেতিয়া প্ৰডাকশ্যন বেছি হ'ব তেতিয়া আমি যিখিনি বেছি হ'ল সেইখিনি আমি চাইলেজলৈ পৰিৱৰ্তন কৰিব পাৰোঁ আৰু চাইলেজ কৰি থৈ দিব পাৰোঁ,
1: পেলাই দিয়াতকৈ
2: পেলাই দিয়াতকৈ বা নষ্ট হোৱাতকৈ আমি যদি চাইলেজ কৰিব পাৰোঁ সেইটো সময়ত আমাৰ আমাৰ পশুপালকসকল বহুত উপকৃত হ'ব চাইলেজটোৱে দ্বাৰা। আৰু ইয়াৰ কোনো কোৱালিটিৰ কোনো হেৰি নাই যে চাইলেজ পচি গৈছে বা কিবা হৈছে তেনেকুৱা ধৰণৰ মানুহৰ যিটো মনোভাৱ সেইটো নহয়, বৰঞ্চ বেছি পুষ্টিকৰহে
1: হয়। ফাৰ্মেণ্টেশ্যন এটা হয় তাতে,
2: ফাৰ্মেণ্টেশ্যন হ'বই অলপ কিন্তু এইটো পুষ্টিকৰ হয়।
1: ধন্যবাদ জনাইছোঁ আপোনালোক দুয়োগৰাকীকে। আজি আমি যি কথা পাতিলোঁ বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ, ইয়াতে আমি ঘৰৰ যি পশুধন আছে তাৰ পঞ্জীয়নৰ পৰা আৰম্ভ কৰি চিতাকৰণ, প্ৰশিক্ষণ, বিভিন্ন আঁচনি, বীমা, কৃত্ৰিম প্ৰজনন ইত্যাদি বিভিন্ন বিষয় সামৰি আজি আমি আলোচনাটো সম্পূৰ্ণ কৰি তুলিলোঁ। আৰু এই বিষয়ত আচলতে পাতিবলগীয়া বিভিন্ন কথা আছে আৰু আমাৰ যিসকল শ্ৰোতা আছে তেওঁলোকে যদি ইয়াৰ এই বিষয়ে আৰু বিশদভাৱে জানিব বিচাৰে তেতিয়াহ'লে স্থানীয় যি পশুপালন আৰু পশু চিকিৎসা বিষয়া আছে তেওঁলোকক নিশ্চয় ধৰিলে তেওঁলোকে সহায় কৰিব পাৰিব। দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আমাৰ এই আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
3: ধন্যবাদ শ্ৰোতাসকল। ইমান পৰে বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী আৰু ডাক্টৰ উৎপল নাথে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই

0: খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতান। এই শিতানত আজি বাপকন বৰ্মনৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
0: নমস্কাৰ বাপকন বৰ্মন ডাঙৰীয়া।
2: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
0: আপুনি সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত আৰু বিশেষভাৱে মীন পালন কৰে,
2: হয়?
0: আপোনাৰ কিমান বছৰ হ'ল বাৰু এই কৃষিৰ সৈতে জড়িত হৈ থকা?
2: মই একদম ভালকে কাম কৰাৰ মোটা 2016ৰ পৰা কৰিছো, আৰু এনে মই 2006 চনৰ পৰা মানে মৎস্য পালনৰ লগত জড়িত হৈ আছো। মাছটো আমি জানো, মাছটো অকল বিক্ৰীটো বা পোহাটো নহয়, মাছটোতো অকল পুহিলে নহ'ব, বজাৰত বা মাছটো মাৰ্কেটত মানে যিসকল ক্ৰেতা থাকে সেইসকলে কেনেকুৱা মাছটো বিচাৰিছে, সেইকাৰণে বজাৰখনৰ মানে যিটো পৰিৱেশটো উপলব্ধি কৰাৰ কাৰণে আমি কেতিয়াবা বজাৰত মাছটো বিক্ৰী কৰোঁ। এই মাৰ্কেটত যোৱাতে মানুহবিলাকে কয় কি যে সাৰ দিয়া মাছ, এইটো মানে মানুহৰ মনত এটা মানে ধাৰণা হৈ গৈছে। সেইকাৰণে আজি যিটো মানে সময়ত মানে বহুত মানুহে মাছ খোৱাটো বাদ দিছে, সেইকাৰণে মাছটোৰ মানে কি হয়, এই মাছটোৰ আমি চিষ্টেমটো অলপ চেঞ্জ কৰি দিলোঁ। মানে কি IMC দুবছৰমান মানে এইটো বাদ দি যিটো আমাৰ ইণ্ডিজিনিয়াছ কাপ মানে হেৰি আছে, সেইখিনি মাছটো পোহা কৰিলোঁ। সেইখিনি মাছটোত মানে বহুত প্লাছ পইণ্ট আছে, সেই মাছটো ট্ৰেন্সপৰ্টেশ্যনত মানে খৰচটো কম, আৰু 2 নম্বৰ কথা সেইটো বেমাৰটোও কম, আৰু সেইটো ফিডটো বহুত কম লাগে, ফিড অনুযায়ী তাৰ পইচা বহুত পোৱা যায়। সেই 2016 চনত মই তাৰমানে এনেকুৱা মাছবিলাক মানে বিচাৰি আনি মানে মই মানে কালচাৰ কৰিছিলোঁ। সেনেকুৱা দিয়াতে মোৰ সেইটো এটা হাব হৈ গ'ল নেচাৰেল মাছৰ, আৰু মই মাছটোত বহুত কম খৰচ কৰি বহুত লাভৱান হওঁ। আজিৰ মাৰ্কেটতো মোৰ যদি 50 কেজি নহয় যদি 5 কুইণ্টেলো মাগুৰ লাগে মোৰ ফিচাৰীত আছে মাগুৰ।
0: এই স্থানীয় প্ৰজাতিৰ মাছখিনিৰ তাৰমানে চাহিদা আৰু বজাৰ খুব ভাল?
2: বজাৰ বহুত ভাল, আৰু এইটোৰ পৰা মানে কি স্থানীয় মাছটোৰ পৰা মানে এইটো প্ৰচেচিং কৰিব পাৰি, আচাৰ বনাওঁ, তাৰপিছত এই ফিছ পিকেল, তাৰপিছত আমাৰ এটা ব্ৰেণ্ডো এটা আছে বৰ্মন এণ্টাৰপ্ৰাইজ বুলি, মোৰ এই এণ্টাৰপ্ৰাইজটোৰ নামত মানে গোটেইখিনি প্ৰচেচিং কৰোঁ, আৰু স্মক কিলছৰ আমাৰ আইতাহঁতে আগতে যিটো মানে এই ঠোঁহা দি পেলাই মানে এই আমাৰ চকা বুলি কয়
0: ওপৰত ৰাখিছিলে,

0: পায়।
1: সেইটো মানে মোৰ এনেকুৱা হেৰি দেখি
0: পেলাই
1: UNDP-ৰ এটা প্ৰজেক্টত পৰিছে সেইটো, তাৰ পৰা মোক এটা সেই চোলাও দিছে ডাঙৰ, মোটামুটি 70,000 মান হয় সেইটোৰ দাম। স্পিকেলটোৰো শিকাই দিছে, তাৰপিছত এই ড্ৰাই ফিছ যোনখিনি মানে প্ৰচেচিং কৰি পেকেটিং কৰি সেইটো মানে বিক্ৰী কৰাৰ সেইবিলাকো সুবিধা কৰি দিছে। আৰু আজি বৰ্তমান সময়ত মানে প্ৰচেচিং কৰিলে যিটো GST বা FSSI সেইবিলাকো আছে, সেইটো মই গোটেইখিনি তাৰমানে বৰ্মন এণ্টাৰপ্ৰাইজৰ নামত তো মানে চেল কৰি লৈছোঁ। আৰু সেইটো GSTও দিলোঁ, চৰকাৰকো দিলোঁ, আৰু মই উইদাউট GST কোনো এটা বস্তু মানে বিক্ৰী নকৰোঁ আৰু। আৰু এইটো যিটো মানে মাছৰ যিখিনি প্ৰচেচিং হয় আপোনাৰ অৰুণাচলত আছে, জৰমত আছে, এই স্মকিলছৰ টিম মণিপুৰত আছে,
0: মানে আপুনি বাহিৰৰ ৰাজ্যলৈ পঠায়?
1: অঁ পঠাই দিওঁ।
0: এতিয়া আমি আপোনাৰ মীন পালনৰ বিষয়ে বিশেষভাৱে জানিব পাৰিলোঁ, আৰু কি কি খেতি কৰে আপুনি?
1: মই খেতি মানে সেয়া আচলতে মোৰ ফাৰ্মিং চিষ্টেমটো হ'ল এটা মানে ইণ্টিগ্ৰেটেড ফাৰ্মিং, সমন্বিত কৃষি ব্যৱস্থা। এইটোত মানে কি হয়, মোৰ মাছত লছ গ'ল, মোৰ ডায়েৰী ফাৰ্ম আছে, ডায়েৰী ফাৰ্মেদি মোৰ আহি যাব, তাৰপিছত ছাগলী আছে, হাঁহ আছে, মুৰ্গী আছে, মুৰ্গীটো কিন্তু মোৰ লোকেল ডাইৰেক্ট, এইটো মানে হেৰি নহয় আৰু, ব্ৰইলাৰ চইলাৰ নহয়, তাৰপিছত কলগছ আছে, ধান খেতিও আছে।

0: যোৱাৰ পাছত কি হয়, এই পেটৰ ভিতৰত যোৱাতে সেইটো মানে হজম নহয়, কিন্তু সেইটো যদি প্ৰচেচিং কৰি সেই সেই যিটো কাউডাংটো আছে ডাইৰেক্ট যদি পথাৰত দিয়া যায়, সেইটো মাটিটোৰ সাৰুৱা হ'ব, কিন্তু অপতৃণৰ উৎপাদটো বহুত বাঢ়ি যায়।
1: এতিয়া সেই আপোনালোকে এইখিনি খেতি পুখুৰীতে কৰিছেনে?
0: পুখুৰীতে কৰিছোঁ আমি, আৰু আমাৰ ওচৰত বিল আছে, বিলতো কৰিছোঁ এবছৰ। আৰু এতিয়া আমি এটা আৰু নতুন হেৰি কৰিছোঁ, এইটো এতিয়া আমাৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ে এতিয়া মাখানাত বহুত গুৰুত্ব দিছে নহয়। এতিয়া মাখানা যিসকলে কৰে, আমাৰ মানে এতিয়া 5 তাৰিখে কৃষিমন্ত্ৰী যোৱা কথা আছে, এই আকাশবাণী গুৱাহাটীৰ জৰিয়তে ৱেলকামো জনালোঁ। এইটো অসম চৰকাৰৰ পৰা স্বীকৃতিত বা চবখিনি সহায় কৰিব।
1: আপুনি মাছ আৰু গাখীৰৰ বজাৰখনৰ বিষয়ে আমাক জনালে, কিন্তু আপুনিতো আৰু বহুত

0: যোৱাৰ পাছত কি হয়, এই পেটৰ ভিতৰত যোৱাতে সেইটো মানে হজম নহয়, কিন্তু সেইটো যদি প্ৰচেচিং কৰি সেই সেই যিটো কাউডাংটো আছে ডাইৰেক্ট যদি পথাৰত দিয়া যায়, সেইটো মাটিটোৰ সাৰুৱা হ'ব, কিন্তু অপতৃণৰ উৎপাদটো বহুত বাঢ়ি যায়।
1: এতিয়া সেই আপোনালোকে এইখিনি খেতি পুখুৰীতে কৰিছেনে?
0: পুখুৰীতে কৰিছোঁ আমি, আৰু আমাৰ ওচৰত বিল আছে, বিলতো কৰিছোঁ এবছৰ। আৰু এতিয়া আমি এটা আৰু নতুন হেৰি কৰিছোঁ, এইটো এতিয়া আমাৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ে এতিয়া মাখানাত বহুত গুৰুত্ব দিছে নহয়। এতিয়া মাখানা যিসকলে কৰে, আমাৰ মানে এতিয়া 5 তাৰিখে কৃষিমন্ত্ৰী যোৱা কথা আছে, এই আকাশবাণী গুৱাহাটীৰ জৰিয়তে ৱেলকামো জনালোঁ। এইটো অসম চৰকাৰৰ পৰা স্বীকৃতিত বা চবখিনি সহায় কৰিব।
1: আপুনি মাছ আৰু গাখীৰৰ বজাৰখনৰ বিষয়ে আমাক জনালে, কিন্তু আপুনিটো আৰু বহুত
2: কমজোৰ পৰ যায় তো উপজ কেছে সেহতমন্দ হোগি হ্যাঁ আরে পহলে এসা নাই থা উসনা আপনে বড়ে বুজুর্গো সে কেসে ফসল লহলাতি থি শুদ্ধতা ঝলকতি থি হ্যাঁ মাটি ভি তন্দুরুস্ত ওর লোক রে পহলি ওয়ালি বাত কা
3: পরম তো সবই ডালে
2: সব নাই আজ ভি লাখো জাগরুক কিসান পরম্পরাগত বিধি সে ফসল উগা রহে और जखम और उपज की कीमत भी बेहतर पा रहे हैं।
3: सच है?
2: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
3: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
4: माटी से प्रेम की परंपरा है परंपरागत खेती।
1: श्रोता सकल, एतिया हुनक पासोली आरो महाजातीय खस्यर हेहटिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 1800 টকাৰ পৰা 2500 টকা, তিতাকেৰেলা 3000 টকাৰ পৰা 3500 টকা, তিয়ঁহ 3000 টকাৰ পৰা 3500 টকা, বিলাহী 3200 টকাৰ পৰা 3600 টকা, মিঠালাও 1500 টকাৰ পৰা 2000 টকা, অমিতা 1500 টকাৰ পৰা 2000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, জলকীয়া

এটা পৰিকাঠামো গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বৰ্তমান বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ ভাবুকিৰ মুখামুখি হোৱাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধী ভাৰত বেলজিয়াম যুটীয়া কাৰ্যকৰী গোট গঠন কৰাৰ পোষকতা কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্ৰেইনৰ যুদ্ধৰ অৱসানৰ বাবে এটা উমৈহতীয়া প্ৰয়াস চলোৱাৰ ক্ষেত্ৰত দুয়োপক্ষই মত প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি দুয়োপক্ষই শান্তিপূৰ্ণভাৱে আলোচনা আৰু কূটনৈতিক প্ৰয়াস চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ সামুদ্ৰিক পথেৰে সুকলমে জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই প্ৰথম বিশ্বযুদ্ধত 9,000ৰো অধিক ভাৰতীয় জোৱানে ফ্লেণ্ডাৰ্ছ ফিল্ডত সৰ্বোচ্চ বলিদান দিয়াৰ কথা স্মৰণ কৰে। 1947 চনত প্ৰথম ইউৰোপীয় দেশ হিচাপে বেলজিয়ামে ভাৰতৰ সৈতে কূটনৈতিক সম্বন্ধ স্থাপন কৰিছিল। যুটীয়া বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে ভাৰত আৰু বেলজিয়ামৰ কূটনৈতিক সম্বন্ধ 2027 চনত 80 বছৰ সম্পূৰ্ণ কৰিব। ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত আৰু বেলজিয়ামৰ সম্বন্ধ এটা বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁলোকে চলিত বৰ্ষৰ 27 জানুৱাৰীত ভাৰত আৰু ইউৰোপীয় সংঘৰ সন্মিলনৰ সময়ত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনায়। বেলজিয়াম হৈছে বিশ্বৰ 24 সংখ্যক বৃহৎ অৰ্থনীতিৰ দেশ আৰু ভাৰতে অনাগত বৰ্ষসমূহত $10 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে। দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী ৰসায়ন, ফাৰ্মাচিউটিকেল, প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা, বহনক্ষম উদ্যোগ, সেউ শক্তি আদিকে ধৰি পাৰস্পৰিক অংশীদাৰিত্বৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ বিষয়সমূহক লৈ আলোচনা কৰে। দুয়োখন দেশৰ মাজত সামগ্ৰিক আৰু বন্দৰৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি নৌ বন্দৰৰ বিকাশ, সামগ্ৰী পৰিবহণ, যোগাযোগ আদিৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ মাজত সম্পাদিত চুক্তিক তেওঁলোকে শুভেচ্ছা জনায়। দুয়োগৰাকী নেতাই লগতে দেশ দুখনৰ মাজত পুনৰ নবীকৰণযুক্ত শক্তিৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি সম্পাদনৰ বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰী ছিবিহাই ভাৰতক গোলকীয় শক্তি বুলি অভিহিত কৰি আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে জনোৱা আহ্বানক দেশখনে স্বাগতম জনাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে দেশখনৰ কিভত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি দ্বিপাক্ষিক আলোচনা কৰাৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কূটনীতিৰ জৰিয়তে এই সংঘাত অৱসানৰ বাবে দেশখন সাজু আছে। ৰাছিয়াৰ আক্ৰমণত চলিত সপ্তাহত ইউক্ৰেইনৰ ৰাজধানী কিভত চলিত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ডঃ জয়শংকৰ দেশখনলৈ গৈছে। ডঃ জয়শংকৰৰ এই ভ্ৰমণক তেওঁ আদৰণি জনাইছে। তেওঁ কয় যে গোলকীয় খাদ্য সুৰক্ষা আৰু ব্লেক ছিট, স্বাধীনভাৱে জাহাজ চলাচল কৰোৱাৰ আৱশ্যকতাৰ ওপৰত দুয়োপক্ষই আলোচনা কৰে। বিগত কেইবা সপ্তাহত ব্লেক ছি অঞ্চলত ব্যৱসায়িক জাহাজৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱাৰ ঘটনাক লৈ চিন্তা প্ৰকাশ কৰিছে। আন্দ্ৰী ছিবিহাই লগতে কয় যে দুয়োপক্ষই দ্বিপাক্ষিক সম্বন্ধ, বিশেষকৈ আন্তঃগাঁথনি, ফাৰ্মাচিউটিকেল খণ্ড, প্ৰযুক্তিগত উদ্ভাৱন আৰু ডিজিটাইজেচন আদি বিষয়ত আলোচনা কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ছিচিলিৰ সংসদৰ অধ্যক্ষ এজৰেল আৰ্নেষ্টৰ নেতৃত্বত অহা সংসদীয় প্ৰতিনিধিৰ এটা দলৰ সৈতে সাক্ষাৎ কৰে। তেওঁ ভাৰত আৰু ছিচিলিৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ কথা দোহাৰে। দেশ দুখনৰ মাজত সামুদ্ৰিক সুৰক্ষা, পুনৰ নবীকৰণযোগ্য শক্তি, ছিফুড সহযোগিতা আৰু সামৰ্থ্য বৃদ্ধি সুদৃঢ় কৰাৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে ছিচিলিৰ সংসদীয় কাৰ্যক্ৰমণিকা কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰত পৰিচালনা কৰাৰ বাবে ভাৰত সাজু আছে বুলি উল্লেখ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত 7.8% মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা কৰিছে। নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অধ্যক্ষতা কৰি শ্ৰীগোৱেলে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতক বৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে গঢ় দি তুলিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ বিশ্বতে দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই মুক্ত বাণিজ্য চুক্তিয়ে বিশেষ সহায় কৰিব। তেওঁ কয় যে ভাৰতে কানাডা, মেক্সিকো, চিলি, মাৰ্কোছুৰ, আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকাকে ধৰি দক্ষিণ অঞ্চলৰ 5খন দেশৰ সংঘ, ইজৰাইল আৰু মধ্যপ্ৰাচ্যৰ 6খন দেশৰ সৈতে এই চুক্তি সম্পাদন কৰে। তেওঁ কয় যে ইয়াৰ ফলত ভাৰতৰ বিশ্ব বাণিজ্য 75% বৃদ্ধি পাব। উচ্চতম ন্যায়ালয়ে কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন কৰিছে। এই মঞ্চত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জ্যেষ্ঠ ন্যায়িক নেতাসকল উপকৃত হ'ব। এই মঞ্চই অংশগ্ৰহণকাৰী ন্যায়পালিকাসকলৰ মাজত আলোচনাৰ বাবে আৰু ন্যায় প্ৰদান, আন্তঃৰাষ্ট্ৰীয়

0: বিবাদ নিষ্পত্তি, প্ৰযুক্তি আৰু বহনক্ষম উন্নয়নৰ সৈতে জড়িত সমসাময়িক বিষয়সমূহৰ ওপৰত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কাইলৈ প্ৰতিনিধি দলৰ মুৰববীসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, বেলাৰুছ, কাজাখস্তান, দক্ষিণ আফ্ৰিকা, ইৰাণ আৰু উজবেকিস্তানৰ ন্যায়িক প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। এই দ্বিপাক্ষিক বৈঠকে পাৰস্পৰিক ন্যায়িক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত প্ৰত্যক্ষ আদান প্ৰদান আৰু মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব আৰু অংশগ্ৰহণকাৰী ন্যায়পালিকাসমূহৰ মাজত সম্বন্ধ আৰু অধিক শক্তিশালী কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতীয় ৰেলৱে ইয়াৰ সামৰ্থ্য বৃদ্ধি, উন্নত ছিগনেল ব্যৱস্থা আৰু স্বয়ংক্ৰিয় দুৱাৰৰ সুবিধা থকা নতুন প্ৰজন্মৰ ৰেলৰ চলাচল কৰাৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে 18,000 কোটি টকা মূল্যৰ মুম্বাই ৰেলৱে প্ৰকল্পৰ কাম অব্যাহত আছে। নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুম্বাইৰ পৰা সিন্ধুদুৰ্গ এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰেলৱে বোৰ্ডে চেন্নাইৰ সংহত ডবা নিৰ্মাণ কাৰখানা 28খন বাতানুকূল স্থানীয় ৰেলগাড়ীৰ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছে। প্ৰথমখন ৰেলগাড়ীৰ চলাচল অহা বছৰৰ পৰা আৰম্ভ হ'ব বুলি তেওঁ আশা কৰিছে। ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ হংকঙৰ লি চেক ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কাইলৈ সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। শ্ৰীকান্তে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ 9ম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু বেলজিয়ামে আজি বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ দায়বদ্ধতাক দোহাৰিছে। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানক ইউক্ৰেইনে স্বাগতম জনাইছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত 7.8% মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা কৰিছে। উচ্চতম ন্যায়ালয়ে কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন কৰিছে আৰু ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ হংকঙৰ লি চেক ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ, আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আজিৰ অতিথি শ্ৰোতাসকল। এই মাহৰ আজিৰ অতিথি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী সুকণ্ঠিক তথা বিশিষ্ট গায়িকা অঞ্জু দেৱী বাইদেউক। বাইদেউৰ বিষয়ে সকলোৱে জানে। বাইদেউ ভূপেন হাজৰিকাৰ সৈতে গীত গায় বাইদেউ এসময়ত জনপ্ৰিয়তা অৰ্জন কৰিছিলে আৰু তাৰ লগতে বাইদেউ নিজাববীয়াকৈ বহুখিনি গীতত কণ্ঠদান কৰিছে আৰু লগতে বাইদেউ এগৰাকী শাস্ত্ৰীয় সংগীতৰ শিক্ষয়িত্ৰী। প্ৰথমে বাইদেউ, আপোনাৰ শৈশৱৰ পৰাই আমি আৰম্ভ কৰোঁ। আপোনাৰ জন্ম ক'ত হৈছিল, পিতৃ মাতৃৰ বিষয়ে আৰু আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিলে এই বিষয়ে।
3: প্ৰথমে মই সকলো ৰাইজক মোৰ ফালৰ পৰা তেজপুৰ আকাশবাণীৰ ৰেডিঅ'ৰ পৰা নমস্কাৰ জনাবলৈ সাজু হৈছোঁ। আৰু প্ৰথম কথা, মোৰ জন্মই হ'ল তেজপুৰ।
2: হয়,
3: মোৰ দেউতাই ৰেল ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল। মোৰ দেউতাৰ নাম শ্ৰী আগম বাহাদুৰ আৰু মোৰ মাৰ নাম গৌৰী দেৱী। তাৰপিছত আমি 8টা ল'ৰা ছোৱালীৰে এখন সংসাৰ আমাৰ আছিল। আমি মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ ছোৱালী আছিলোঁ মই। গতিকে আমি ছোৱালী 3জনী আৰু ল'ৰা 5টা।
2: হয়, আৰু শিক্ষা আপুনি ক'ৰ পৰা?
3: শিক্ষা মই ইয়াৰ পৰাই কৰিছোঁ। প্ৰথম LP স্কুল ইয়াৰ কলিবাৰী স্কুল, তাৰপিছত আমাৰ এইটো কি হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুল, তাৰ পৰা স্কুলিং কৰিছোঁ। তাৰপিছত মেট্ৰিক পাছ কৰাৰ লগে লগে গুৱাহাটীলৈ গ'লোঁ।
2: আৰু পাছৰ শিক্ষাখিনি আপুনি গুৱাহাটীত?
3: গুৱাহাটীতে কৰিলোঁ।
2: হয়, গুৱাহাটীলৈ গ'ল, পৰৱৰ্তী শিক্ষা আপুনি গুৱাহাটীত গ্ৰহণ কৰিলে?
3: মই প্ৰাইভেটলি কৰিলোঁ।
2: প্ৰাইভেটলি কৰিলে? হয়। এতিয়া আমি আহোঁ আপোনাৰ সংগীতৰ ক্ষেত্ৰখনলৈ। আপুনি সংগীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে, কেতিয়াৰ পৰা আৰু ক'ৰ পৰা প্ৰেৰণা পালে সংগীতৰ সৈতে জড়িত হ'ব?
3: সৰুৰে পৰা আমাৰ ঘৰখন এখন সংগীত চৰ্চা চলি থকা ঘৰ। মোৰ মা জোককাইদেউ বিপুল বাহাদুৰ, তেওঁ এজন স্বনামধন্য গায়ক। আৰু মোৰ তলৰ সৰু ভাইটিটো শংকৰ মাহাতে, ৰেডিঅ'তে চাকৰি কৰিছিল সিও,

0: গতিকে তেনেকৈ মিউজিক লৈয়ে আমি আমাৰ সংসাৰত আমি খুব ব্যতিব্যস্ত আছিলোঁ। আৰু মোৰ মাজু ককাইদেৱেই মোৰ প্ৰথম সংগীতৰ গুৰু।
1: হয়,
0: তেওঁৱেই মোক সৰুৰে পৰা ইটো সিটো গান শিকায়, সৰু সুৰা মানে ফাংচনত গীত গোৱাইছিল। আৰু এল পি স্কুলত যেতিয়া পঢ়িলোঁ তেতিয়া কম্পিটিশ্যনবিলাক যে হয়, সেই কম্পিটিশ্যনবিলাকত মই আমাৰ ঘৰৰ ওচৰতে বান থিয়েটাৰ আছিল,
1: হয়,
0: কলিবাৰী স্কুলৰ ওচৰত, তাতে মোক দাদাই সকলোবিলাক সকলো ভাগতে মানে সকলো সংগীতৰ ভাগতে মোক নাম লেখাই দিলে। আধুনিক, বনগীত, বিহুগীত, জ্যোতি সংগীত, বিশ্বৰাভাৰ গীত, এই এনেকৈ ভজন জইন কৰাই পেলাই বিহু কম্পিটিশ্যনবিলাকত মোক মানে গাবলৈ লগালে। তাৰপাছত গাই পেলাই মই যেতিয়া গোটেইবিলাক সংগীতত মই প্ৰথম স্থান পালোঁ, সেই সংগীতৰ জাজ আছিল মানে কম্পিটিশ্যনৰ জাজ আছিল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আৰু দুজনমান আছিল লগত, তিনিজন জাজ আছিল। তাৰপিছত যিদিনা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছে সেইদিনা মোক তেখেতৰ হতুৱাই মই প্ৰাইজ পালোঁ। আৰু তেখেতে মোক কৈছিলে যে এই অঞ্জু বিপুলৰ ভনীয়েক এই অসমলৈ বহুত সুনাম অৰ্জন কঢ়িয়াই আনিব, গতিকে তাইক লৈ পেলাই মই মানে উজ্জ্বল ভৱিষ্যত তাইৰ মই ভাল দেখিছোঁ।
1: তেখেতে তেতিয়াই গম পাইছে,
0: হয় তেতিয়াই গম পাইছে। তাৰপিছত আৰু তেওঁৰ ঘৰৰ লগত মোৰ আহ যাহ চলিল। তাৰপিছত তেখেতেই মোক জয়ানাই গীতটো শিকালে, তাৰপিছত তিলাই তিলাই ঘূৰি ফুৰে সেইটো শিকালে, জানো জানো বিফলে নাযায় এইবোৰ গীত শিকাই মেলি মোক দিলে আৰু।
1: হয় বাইদেউ, এতিয়া সেই শৈশৱৰ সেই গান গোৱা সময়খিনিৰ কথা ওলাইছে যেতিয়া, এই গীতকেইটিৰ যিকোনো এটা অকণমান গুণগুণাই শুনাব নেকি?
0: গীত এটাৰ ভিতৰত আৰু এইটো জয়ানাইটোতো এটা সম্পূৰ্ণ মানে ইতিহাস থকা হিষ্টৰিকেল এটা গল্প গীতেৰে প্ৰকাশ কৰিছে, হয়নে? গতিকে এটা গীত সম্পূৰ্ণ নহ'লে তাৰ সাৰ মৰ্মটো বুজি নাপালে মানুহৰ অলপ দিগদাৰি হয়। কিন্তু জয়ানাইটো যিহেতুকে এটা কালজয়ী গীত, সকলোৰে মুখে মুখে, সকলোৱেই অলপ অচৰপ জানে, গতিকে তাৰে মই যিখিনি মোৰ মনত আছে মই গাই দিছোঁ বাৰু। জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে।

জয়া নাই, জয়া নাই।

0: এতিয়া এইখিনিকে গাইছোঁ।
1: হয়, খুব সুন্দৰ বাইদেউ। বাইদেউ, আপুনি ক'লে আপুনি সেই শৈশৱতে ঘৰখনৰ পৰাই আপুনি সংগীতৰ অনুপ্ৰেৰণা পালে, যিহেতু আপোনাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিলে, আপুনি

0: আপোনাৰ জ্যেষ্ঠ ভাতৃ বিপুল বাহাদুৰ চিৰনমস্য ব্যক্তি, সংগীতৰ ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান বহুত। গতিকে আপুনি সেই সময়ৰ যিহেতু সাংস্কৃতিক ক্ষেত্ৰত চহকী আমাৰ তেজপুৰ আৰু তাতে আপুনি জন্মগ্ৰহণ কৰিলে, আপুনি আপোনাৰ প্ৰাথমিক যিখিনি ইয়াতে আপুনি পালে, আৰু যিসকল বৰেণ্য ব্যক্তি আছিলে সাংস্কৃতিক ক্ষেত্ৰখনৰ হওক বা বিভিন্ন ক্ষেত্ৰৰ, তেখেতসকলৰ সান্নিধ্য আপুনি লাভ কৰিলে, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিৰ ওচৰত আপুনি সংগীতৰ শিক্ষাও গ্ৰহণ কৰিলে। এতিয়া আহোঁ ইয়াৰ পাছৰ পৰ্যায়। আমি জানো ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপোনাৰ যি সংগীতৰ যাত্ৰা, সেয়া গোটেই অসমৰ ৰাইজে মনত ৰাখিছে, চিৰস্মৰণীয় সেই যাত্ৰা। এতিয়া সেই যাত্ৰা ক'ৰ পৰা কিদৰে আৰম্ভ হ'ল সেইখিনিৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: এতিয়া গোটেইখিনি কথা ক'বলৈ গ'লেতো সময় নাথাকিব, গতিকে আৰম্ভণিটো কওঁ যে মই যেতিয়া 10-12 বছৰৰ আছিলোঁ, তেতিয়া মই ঈদগাহ ফিল্ডত সেই এনেকৈ বিহু ফাংচনত, সেইখন ফাংচনত তাৰমানে ভূপেন দা আহিব, হা তাতে কম্পিটিশ্যনবিলাক হোৱাৰ পিছত মেইন ফাংচনৰ দিনা ভূপেন দা আহিব। তাৰপিছত মই সেই তেনেকৈ গোটেইবিলাক গানত যেতিয়া ফাৰ্ষ্ট হ'লোঁ, বেষ্ট ছিংগাৰ বুলি এটা হেৰি দিলে, প্ৰাইজ দিলে, আৰু মোৰ দুটা গীতৰ প্ৰগ্ৰেম ৰাখিলে ঈদগাহ ফিল্ডত দেই তেজপুৰৰ। তাৰপিছত মই তাতে গীত গালোঁ, ভূপেন দাহঁত বহি আছে সন্মুখত, তাৰপিছত তেওঁলোকে গীত শুনি, মই গাইছিলোঁ বনৰীয়া আমি বনৰ চৰাই, বৈ

0: এই গীতটি গালোঁ। তাৰপিছত ভূপেনদাই মোক ওচৰত মাতি পঠিয়ালে, মোক সুধিলে নাম, ক'ত থাকোঁ, কি কথা, গোটেইখিনি ক'লোঁ। বিপুলদা ওচৰতে থিয় হৈ আছিল, বিপুলদাৰ লগতো ভূপেনদাৰ আগৰ পৰাই চিনাকি আছিল। তাৰপিছত মই কৈছোঁ বিপুলদা মোৰ দাদা হয়, সিয়ে প্ৰথমতে শিকাইছিলে গানো, হয় নেকি এনেকৈ মাতিলে। মাতি পেলাই বিপুলদা কৈছে তাইৰ সাংঘাতিক ভাল মাত, ভাল লাগিছে তাইৰ গান শুনি, গতিকে তাইক ভালকৈ শিকাবা, এনেকৈ ক'লে। তাৰপিছত মোক কৈছে হেৰি, প্ৰথমতে ক'লে তুমি মোৰ লগত গান গাবা। প্ৰথম মোৰতো বুকুটো একদম ঢেপ ঢেপ মাৰিছে। মই কৈছোঁ এফালে ভয়ত তেনেকুৱা লাগিছে, আকৌ আনন্দও লাগিছে, ভূপেন হাজৰিকাই মোক
1: তেখেতৰ
0: লগত মানে গা সংগ দিবলৈ কৈছে। তাৰপিছত মই কৈছোঁ, লগে লগে মই গাম বুলি কৈছোঁ, কিন্তু মই কৈছোঁ গাম। তেতিয়া তেওঁ ক'লে বোলে ঠিক আছে, তেতিয়াহ'লে পক্ষীৰাজ ঘোঁৰাটো জানা? মই কৈছোঁ জানো। এনেকৈ তেতিয়া খুব চলিছিলে এইটো চিনেমা। তাৰপিছত আৰু ৰাণাদা আছিলে, ৰাণাদাক ক'লে তুমি যোৱাচোন গৈ পেলাই ভিতৰত গৈ পেলাই তাইৰ স্কেলটো ঠিক কৰি লোৱা। তাৰপিছত গৈ পেলাই চালোঁ, স্কেল চালোঁ, ভূপেনদাৰ প্ৰগ্ৰেম হ'ল। ভূপেনদাৰ প্ৰগ্ৰেমত মোক থিয় কৰালে, এই টিনৰ যে চকীবিলাক আগৰ দিনত আছিলে সেই চকীবিলাকত মোক থিয় কৰাই দিলে, নহ'লে মাইকটো মাইক্ৰফোন এটা, গতিকে মইতো ঢুকি নাপাওঁ ভূপেনদাৰ হেৰি, সেইকাৰণে সেই তেনেকৈ কৰি চকীৰ ওপৰত উঠাই পেলাই মোক তেনেকৈ থিয় কৰাই গাবলৈ দিলে। তো গালোঁ, ভূপেনদাইটো নোচোৱাকৈ নাগায়, মইতো মুখস্থ গালোঁ। তেতিয়া মোক একদম পিঠিয়ে তেনেকৈ চপৰিয়াই কৈছে, বাহ চাব্বাছ চাব্বাছ, বঢ়িয়া গাইছা, এনেকৈ কৈছে। তাৰপিছত তেওঁৰ যিবিলাক গান আছে তেওঁৰতো চব মোৰ মুখস্থ, তেওঁ যিবিলাক গান আৰম্ভ কৰিছে লগে লগে ময়ো গাইছোঁ। তাৰপিছত তেওঁৰ এটা মানে বিশ্বাস আহি গ'ল আৰু, যে মানে মই তেওঁক সংগ দিব পাৰিম। তাৰপিছত খুব ৰাইজে ক্লেপিং দিছে, মোক সাংঘাতিক উদগনি দিছে আৰু দেই। তাৰপিছত ষ্টেজৰ পৰা নামি আহি পেলাই কৈছে হেৰি, তুমি হেৰি কৰিব লাগিব, মোৰ লগত গান গাব যাবা, এনেকৈ কৈছে। তাৰ বিপুলদাৰো লগে লগে আছে। তেতিয়া দাদাই প্ৰথমতে ক'লে, যাব যাব যাব দাদা, এনেকৈ ক'লে দেই। পিছদিনা ৰাতিপুৱা আমাৰ ঘৰত ওলাল ভূপেনদা।
1: হয়,
0: মই যেতিয়া ৰিজাৰ্ভত থাকোঁ আমাৰ ঘৰ ওলাল। ওলাই গৈ পেলাই বাৰু মাহঁতক ক'লে এনেকৈ যাম বুলি, সেয়ে মোৰ জাৰ্ণি। ভূপেনদাই মোক ঈদগাহ ফিল্ডৰ পৰা পিক আপ কৰিলে।
1: হয়,
0: তাৰপিছৰ পৰাতো আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতি বছৰ মই গৈ পেলাই নিজৰ পাৰত থাকোঁ, তেওঁলোকৰ ফেমিলিৰে এগৰাকী।

0: ফেমিলি
1: চৰকাৰী,
0: সদস্যৰ
1: হয়
0: দৰে গোটেইবোৰৰ লগত মোৰ মেৰেকে মৰমৰ আদান প্ৰদান। বৌহঁতে খুব মৰম কৰা হ'ল, অমৰদাৰ বৌ, তাৰপিছত মনীষা বৌ, তাৰপিছত যিমান আছিলে আৰু ইফালে ৰোজ বাইদেউ, সুমিত্ৰা বৌ, গোটেই মানে ফেমিলি মেম্বাৰৰ নিচিনা হৈ গ'লোঁ আৰু
1: হয়, আপুনি
0: গোটেই
1: তেজপুৰৰ
0: ঘৰখনত
1: পৰা গৈ সেই সংগীতৰ আৰু এটা পৰিয়ালৰ সৈতে আপুনি জড়িত হৈ
0: জড়িত
1: পৰিলে,
0: হ'লোঁ,
1: আৰু
0: জড়িত হ'লোঁ,
1: এইদৰে আপোনাৰ সংগীতৰ
0: আৰম্ভ
1: যাত্ৰা
0: হ'ল,
1: চলি থাকিল।
0: আৰম্ভ হ'ল।
1: এতিয়া বিভিন্ন বোলছবিত আপুনি কণ্ঠদান কৰিছে
0: হয়
1: ডক্টৰ
0: হয়
1: ভূপেন হাজৰিকাৰ সৈতে,
0: হয়
1: সেইখিনিৰ বিষয়ে জানিবলৈ বিচাৰি ক'ৰ পৰা আৰম্ভ কৰিলে আৰু কিমান কি কি
0: সেয়া
1: গীতত
0: ছবিও
1: কণ্ঠদান
0: মানে
1: কৰিলে?
0: তেনেকৈ হেৰি প্ৰথম মোৰ জীৱনৰ বোলছবিত মানে পথ্য গায়িকা হিচাপে গাবলৈ মই সৌভাগ্য মোৰ জন্মিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী।
1: হয়,
0: প্ৰথম জয়মতীখনততো মোৰ জন্মই হোৱা নাছিল,
1: হয়, তাৰ পিছত যিখন
0: পিছৰখন
1: আছিলে,
0: যিখন বনালে সেইখনত ভূপেন দাৰ মিউজিক আৰু সেই ভূপেন দাই মোক 5টা গীত গাবলৈ সেইখন চিনেমাত সুযোগ দিলে। সেয়া মোৰ নেপথ্য গায়িকা হোৱাৰ এটা মানে পথত মানে প্ৰথম ভৰি। তাৰপিছত লাহেকৈ মানে এটা এটাকৈ বনজুই, বনহংস, স্মৃতিগন্ধা, তাৰপিছত অংগীকাৰ, এনেধৰণে চিনেমাবিলাকত
1: নেপথ্য গায়িকা হিচাপে
0: গালোঁ।
1: কণ্ঠদান কৰিলে।
0: হয়,
1: এতিয়া প্ৰথম যিখন বোলছবি তাৰ এটি গীত আমাক শুনাব নেকি বাইদেউ?
0: যাওতি যুগীয়া ধন।

0: जुगी यादों ने मूरो।
1: এটি এইখিনি মনত আছে।
2: হয় বাইদেউ, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি বহুখিনি বোলছবিত একেলগে গীতত কণ্ঠদান কৰিছে। চিৰযুগমীয়া গীত আপুনি আমাৰ অসমীয়া সংগীত জগতলৈ উপহাৰ দিছে। আজি সৌভাগ্যৰ কথা যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ চলি আছে আৰু এই মাহটোতেই তেখেতৰ জন্মৰ 100টা বছৰ পূৰ্ণ হ'ব আৰু সেই মাহতে আমি আজিৰ অতিথি হিচাপে আপোনাক পাইছোঁ।
1: মোৰো ভাগ্য, আজিলৈকে মই আমাৰ তেজপুৰ আকাশবাণীত ভৰি দিয়া নাছিলোঁ। আজি মোৰো ভাগ্য যে মই আজি আহি ইয়াতে ভৰি দিব পাইছোঁ বা আপোনালোকৰ লগত পৰিচয় এটা ঘটিল আৰু মোক নিজকে যিখিনি মই মোৰ মনৰ শ্ৰদ্ধা ভক্তি ভূপেন্দাৰ নামত মানে অৰ্পণ কৰিব পাৰোঁ শ্ৰদ্ধাৰে, সেইখিনি সুযোগ আপোনালোকে দিছে, সেইকাৰণে নিজকে খুব ভাগ্যৱতী বুলি ভাবিছোঁ।
2: হয় বাইদেউ, এতিয়া তেখেতৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰা এটি গীত আজিৰ দিনটোত আমি নিশ্চয় শুনিবলৈ বিচাৰিম।
0: বনজুই বনত হে জ্বলে

বন জুই বনতহে জ্বলে দেখা পোৱা যায়, বন জুই বনতহে জ্বলে দেখা পোৱা যায়, হিংসা আৰু অহিংসা হে এহে দুটি অস্ত্ৰ আছে, হিংসা আৰু

0: আসিছে বনজুই, বনথে জলে দেখা পোৱা যায়, বনজুই বনথে জলে দেখা পোৱা যায়, মনৰ জুই মনত জলে দেখা তুনে পায়ে, বনজুই বনথে জলে দেখা পোৱা যায়।
1: আচলতে আজিৰ দিনটোত আমিও ভাষাহীন হৈ পৰিছোঁ, আমাৰ ইমানেই ভাল লাগিছে যিহেতু 100টা বছৰ পূৰ্ণ হ'ব তেখেতৰ জন্মৰ, সেই মাহটোৰ বিশেষ অতিথি আপুনি আৰু আপোনাৰ কণ্ঠত আমি আপোনালোকে দুয়োগৰাকীয়ে একেলগে কণ্ঠদান কৰা গীত শুনিবলৈ পাইছোঁ আৰু আমাৰ সন্মুখত আপোনাক পাইছোঁ। আপোনাৰ মাজেৰে তেখেতক কিছু জানিবলৈ চেষ্টা কৰোঁ। বহু বছৰ তেখেতৰ সান্নিধ্য লাভ কৰিছে, কেনেকুৱা অভিজ্ঞতা হৈছে, কি কি শিকিলে তেখেতৰ পৰা, সেইখিনি জানিবলৈ বিচাৰিম।
0: কি কি শিকিলোঁ বুলি ক'লে বহুত কথাই ক'ব লাগিব। অকল গীত গাবলৈ শিকোৱাটোৱেই নহয়, ভূপেন দাই মোক খোজ কেনেকৈ কাঢ়িব লাগে, ছোৱালী মানুহৰ খোজটো হেনো হংসগামিনী হ'ব লাগে, হংস হাঁহৰ দৰে হ'ব লাগে, হাঁহে যেনেকৈ খোজ পেলায় ঠিক তেনেকৈ ছোৱালী মানুহে তেনেকৈ, আৰু বহাৰ ষ্টাইলটো তেওঁ নিজে বহি পেলাই দেখুৱাই দিছে। এখন সমাজত যেতিয়া মেলে মিটিঙে বহি কথা পাতে তেতিয়া তেনেকৈ বহিব লাগে, যেনেকৈ বাহিৰৰ মাইকী মানুহবিলাকে বহে, সেইবিলাকতো ইংলিছ চিনেমাত দেখিছই, এনেকৈ বুজাইছিলে। আৰু কাটা চামুচেৰে খাবলৈ শিকালে হোটেল পাইনুডত শ্বিলঙৰ, তাৰপিছত চুপ খাবলৈ শিকালে, মই চুপ কেতিয়াও খোৱা নাছিলোঁ, ভূপেন দাই নিজে চুপ বনাই, চুপো আকৌ কিহৰ চুপ, শাকৰ চুপ, মৰিচা শাক, খুতুৰা শাক, এইবিলাক নিজে বাচে নিজৰ পাৰৰ ঘৰত, বাচি মেলি তাতে বিলাহী দিয়ে, তাৰপিছত কণী দুটা ভাঙি দিব, সেই তেনেকৈ চুপ বনাই এক বাতিয়ে নিজেও খায়, মই খাবলৈ ভাল পাওঁ বা নাপাওঁ, খা এইটো খালে বহুত শক্তি পায় বুলি পেলাই খাবলৈ দিয়ে। তেওঁ নিজে ৰন্ধাৰ খুব চখ আছিল, ৰান্ধিও ভাল পায়, আৰু এইসব মছলা নিদিয়া খাদ্য খাই তেওঁ খুব ভাল পাইছিলে, হা, আৰু খুৱাইও ভাল পাইছিলে তেনেকৈ। আৰু কি ক'ম, কথা কোৱাৰ আৰ্ট শিকাইছিলে, গীত গাবলৈ শিকোৱাটোতো সেইটোতো আৰু মোৰ লাইনটোৱেই এইটো, গতিকে তেওঁ শিকাইছিলে কেনেকুৱা শব্দবিলাকত কেনেকুৱা সুৰেৰে তাক প্ৰকাশ কৰিব লাগে, বোল্ড শব্দবিলাকক বোল্ডলি ক'ব লাগে, আৰু কোমল শব্দবিলাকত কোমল ভাষাৰে কোমল সুৰেৰে প্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিব লাগে। সেয়া হ'ল ভূপেন দাৰ প্ৰথম আৰু প্ৰধান নিয়ম। সেইখিনি মই আয়ত্ব কৰিব পাৰিছোঁনে নাই নাজানো, কিন্তু মই যিখিনি পাৰোঁ, মই গীত এটি গোৱাৰ আগতে এইখিনি কথা মই মনত ৰাখি পেলাই মই গীতটো পৰিৱেশন কৰোঁ।
1: এগৰাকী অভিভাৱকৰ দৰে তেখেতে আপোনাক আগবঢ়াই নিলে, আগবঢ়াই
0: নিছে গোটেই অসমত, তেওঁৰ দ্বাৰাই মই আজি মোৰ নামটো পৰিচিত কৰাই দিলে, হা, আৰু অকল অসম বুলি নহয়, কলিকতা, বেংগল আৰু অমৃতসৰ, তাৰপিছত এইটো কি বোলে লক্ষ্ণৌ, এইবিলাকতো ভূপেন দাই মোক লৈ গৈছে। তাৰপিছত মই গ'লোঁ নেপাল, নেপালত মোৰ অঞ্জুদেৱীৰ ৰাত্ৰি হ'ল,
1: হয়,
0: তাত মোৰ নাইট মনালে নেপালৰ ৰাইজে, তাৰপিছত তাৰ ৰেকৰ্ডিং কোম্পানীয়ে ৰেকৰ্ড কৰালে, ৰজাই লিখা গীত মোক গোৱালে, ৰত্না ৰেকৰ্ডিং কোম্পানী, ৰাণী ৰত্না, আমাৰ ইয়াত যেনেকৈ HMV, তাত ৰাণী ৰত্নাৰ নামত ৰত্না ৰেকৰ্ডিং কোম্পানী আছে, সেই কোম্পানীটোৱে মোক তাত গাবলৈ নিমন্ত্ৰণ দিলে, আৰু তাৰপিছত মোক 13 বছৰ ৰত্না ৰেকৰ্ডিং কোম্পানীয়ে নেপাল কাঠমাণ্ডুত প্ৰতি বছৰ মাতি মাতি মোক 5টা 6টা গীত ৰেকৰ্ডিং কৰাইছিল।
1: আপোনাক ভাৰতৰ বাহিৰলৈও তেখেতে লৈ গ'ল অভিভাৱকৰ দৰে, নহয় জানো? গতিকে আপোনাৰ জীৱনত তেখেত এক আশীৰ্বাদ হিচাপে আহিল, ঈশ্বৰৰ আশীৰ্বাদ হিচাপে, আৰু যি আপুনি শৈশৱত আৰম্ভ কৰিলে সংগীতৰ সেই প্ৰথম পদক্ষেপ, সেয়া আপোনাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিলে। এতিয়া আপুনি নিজাববীয়াকৈও বহুখিনি গীতত কণ্ঠদান কৰিছে।
0: মই এতিয়া আকাশবাণী গুৱাহাটীৰ পৰা, মই নেপালী ইউনিটৰ পৰা, যিটো সগৰ মাথা অনুষ্ঠান আছিল আগতে, মই অডিশ্যন দিওঁতে সেইটো 1971 চন আছিল, সেই তেতিয়াৰ পৰা মই নেপালী অনুষ্ঠানতো গাই আছোঁ, গতিকে এই দুয়োটা বিভাগতে মই বি হাই গ্ৰেডৰ আৰ্টিষ্ট হৈছোঁ, কিন্তু পৰীক্ষা দি কৰা নাই দেই, নাজানো মোক কিহৰ কাৰণে আকাশবাণীয়ে নিজে বি হাই গ্ৰেডৰ, মই পৰীক্ষা নিদিয়াকৈ মোক সেইটো স্থান দিছে গুৱাহাটীৰ।
1: এতিয়া নেপালী গীত এটিও আমি শুনিবলৈ পাম নেকি বাইদেউ? আজি
0: আছে ভূপেন দাৰ লগত।

0: ठुला ठुला मान्छेको डोको, हे डोको हे डोको हे डोको, हे सुन हे सुन हे सुन हे साथी, सुन हे सुन हे सुन हे साथी, हे डोको हे डोको हे डोको हे डोको हे डोको हे डोको।
1: খুব সুন্দৰ বাইদেউ, আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আজিৰ অনুষ্ঠানটি শুনি নিশ্চয় খুবেই আনন্দিত হৈছে আপোনাৰ যিখিনি কথা আৰু আপোনাৰ গীত আটাইখিনি শুনি। এতিয়া বাইদেউ, আপুনি শাস্ত্ৰীয় সংগীতৰ শিক্ষয়িত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে, আৰু কিমান চনত?
0: মই সোমাইছিলোঁ 86 চনত,
1: হয়,
0: আৰু মই 2018 চনত
1: অৱসৰ গ্ৰহণ কৰিলে।
0: এতিয়া মই মোৰ ঘৰৰ ওচৰতে এখন স্কুল খুলিছোঁ,
1: হয়,
0: 2-3 মাহমান হৈছে। সেইটোৱে মোৰ এটা ইচ্ছা আছিল আৰু, যে মই অৱসৰ লোৱাৰ পিছত মই গানৰ স্কুল এখনকে খুলিম।
1: হয়,
0: গতিকে সেইটো এতিয়া মানে কৰিছোঁ, চাওঁ ঈশ্বৰে কিমান দূৰ লৈ যায়।
1: হয়, নিশ্চয় সেই শিক্ষাৰ্থীসকলেও যথেষ্ট ভাগ্যৱান যে আপোনাৰ ওচৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। তাত অকল শাস্ত্ৰীয় সংগীতৰ শিক্ষাই দিয়া হ'বনে বাকীখিনিও আপুনি তাত
0: শিকাম? মই যি জানো তেওঁলোকে যিবিলাক শিকিবলৈ ইচ্ছা কৰে মই শিকাম। জ্যোতি সংগীত, বিশ্ৰভা গীত, বন গীত, আধুনিক, ভূপেন্দ্ৰ সংগীত, এইবিলাক
1: আটাইখিনিকে সামৰি
0: ভজন সব শিকাম।
1: হয়, আপোনাৰ জীৱনটো আচলতে সংগীতৰ সৈতে জড়িত, সংগীতক বাদ দি অঞ্জু দেৱী অসম্পূৰ্ণ নহয় জানো। আমাৰ অনুষ্ঠানৰ সময়ো সীমিত, গতিকে কথা ইমানবোৰ আছে কিন্তু ইমান কম সময়ত শেষ কৰা কেতিয়াও সম্ভৱ নহয়। তথাপিও কিছু কথা আমি আপোনাৰ বিষয়ে জানিলোঁ আৰু বহুত থাকি গ'ল। আশা কৰিছোঁ আমি আকৌ কেতিয়াবা আপোনাক লগ পাম, আকৌ আপোনাৰ সৈতে কথা পাতিম। শেষত এই সংগীতৰ বাহিৰেও আৰু কি কি কৰি ভাল পায়, দিনটো কেনেধৰণে অতিবাহিত কৰে আপুনি?
0: এতিয়া অৱসৰ লোৱাৰ পিছত প্ৰথম এবছৰ খুব ভাল লাগিল। সেই টাইমৰ এটা বাইণ্ডিং থাকে নহয়, 8:30 গা ধুব সোমাবই লাগিব, তাৰপিছত ভাতটো খাবই লাগিব, টিফিনটো বনাবই লাগিব, ল'ৰাটোক স্কুল পঠিয়াব লাগিব। এনেকুৱা মোৰ এটি সন্তান, মোৰ ল'ৰা এটা, তেওঁৰ নাম গৌৰৱ বৰুৱা। সেই তেনেকৈ সংসাৰো কৰিছোঁ, তাৰ মাজে মাজে গীতো গাইছোঁ। সময় মই বেছি গীতক দিওঁ আৰু গীতৰ কথাত মই মানে বেছি লিপ্ত থাকোঁ। তাৰপিছত আৰু এগৰাকী মাতৃ বা এগৰাকী ঘৰৰ গৃহিণীৰ যিখিনি থাকে আৰু, খোৱা বনোৱা দিয়া, বা আলহী দুজন আহিলে দুকাপ চাহ বনাই দিয়া, বা কোনোবা বন্ধু বান্ধৱ আহিলে অলপ কথা পতা, গানৰ আলোচনাই কৰা, সেইখিনিয়ে কথা। আৰু তাৰপিছত টিভি চাওঁ, গান শুনো, সেই তেনেকেই অতিবাহিত কৰি আছোঁ আৰু জীৱনটো। আৰু সপ্তাহত 2 দিন মই গানৰ স্কুলত শিকাবলৈ লৈছোঁ, শনিবাৰ আৰু দেওবাৰে। সেই তেনেকেই তেনেকৈ চাওঁ আৰু, যিকেইটা দিন জীয়াই আছোঁ দি যাব বিচাৰিছোঁ। যিখিনি কোনোবাই যদি ইচ্ছা কৰি ল'ব, আৰু ইচ্ছা নকৰিলে নল'ব।
1: হয়, নিশ্চয় ল'ব। আপুনি সেই ভঁৰাল হৈ আছে, সংগীতৰ জ্ঞানৰ ভঁৰাল হয়, ইমান অভিজ্ঞতা আহৰণ কৰিছে আপুনি, গতিকে আপোনাৰ সেই অভিজ্ঞতাৰ পৰা তেখেতসকলেও শিক্ষা লওক। আপুনি বিলাই দিয়ক সেইখিনি অভিজ্ঞতাখিনি আৰু সকলোৱে সেইখিনি আহৰণ কৰক। এতিয়া বাইদেউ অনুষ্ঠান সামৰিবও সময় হ'ল। শেষত আপুনি যেনেদৰে নিজকে, আপুনি ক'লে এগৰাকী গায়িকা, এগৰাকী মাতৃ, এগৰাকী গৃহিণী, লগতে কৰ্মজীৱনটো আপোনাৰ আছেই, সেই গোটেইখিনি সুন্দৰকৈ আপুনি সামৰি অৱসৰ গ্ৰহণ কৰিলে আৰু এতিয়াও আপুনি নিজকে ব্যস্ত কৰি ৰাখিছে। গতিকে অনুষ্ঠানৰ শেষত

0: আপোনাৰ মহিলাসকললৈ বা আমাৰ শ্ৰোতাসকললৈ কেনেকুৱা বাৰ্তা আপুনি দিব বিচাৰিব, কিদৰে নিজক সদায় সক্ৰিয় কৰি তুলিব পাৰে, আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকল যিয়ে সংগীতৰ শিক্ষাৰ প্ৰতি আগ্ৰহী, তেওঁলোকে কেনেধৰণে সংগীতক আঁকোৱালি ল'ব, কেনেধৰণে আগবাঢ়িব এই বিষয়ে?
1: এটাই ক'ম, যি শিকে, সংগীতেই শিকক বা আৰ্টেই শিকক বা নাচেই শিকক, গুৰিটো খুব সবল হ'ব লাগিব, খুব ষ্ট্ৰং হ'ব লাগিব। আৰু সেই গুৰিটো ভাল হ'বৰ কাৰণে কি লাগিব, ভাল গুৰু লাগিব।
0: হয়,
1: গুৰু যেতিয়া ভালকৈ চুজ কৰে ন, যেতিয়া মানে কোন গুৰুৰ ওচৰত শিকি ভাল পাব, বা আৰম্ভণিতে তেওঁলোকে নাজানিব, কিন্তু কিছুদিন শিকাৰ পিছততো গম পাই যাব। গতিকে সেই তেনেকুৱা ধৰণৰ যদি গুৰু হয়, উচিত শিকাব পৰা, সেই তেনেকুৱা গুৰুৰ তত্ত্বাৱধানত শিকিলে মই ভাবোঁ যে তেওঁলোক সফল হ'ব।
0: সফল হ'ব,
1: মই ভাবোঁ যে মই নমৰালৈকে গীত গাম, নাজানো আৰু শৰীৰে কিমান দিন চাথ দিব। গতিকে সেই ঠিক তেনেকৈ মই যিবিলাক আগ্ৰহী মহিলা, কিছুমানে লিখি ভাল পায়, কিছুমানে গীত গাই ভাল পায়, কিছুমানে আৰ্ট কৰে, বিভিন্ন ধৰণৰ কিছুমানে
0: নিজৰ ভাল পোৱা সমূহ, নিজৰ ভাল,
1: সেইখিনি সক্ৰিয় ৰাখি নিজৰ ৰাস্তাৰে ধুনীয়াকৈ ওলাই যাব পৰা প্ৰত্যেক নাৰীৰ একো একোটা শক্তি থাকে। সেই শক্তিখিনি সেই উচিত কামত লগাই আৰু উচিত কামেৰে সময়খিনি পাৰ কৰাহে জীৱনৰ লক্ষ্য হ'ব লাগে।
0: হয় বাইদেউ, অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আপুনি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ আজিৰ এই অনুষ্ঠানটিক সময় দিলে। বিশেষকৈ ভূপেন হাজৰিকাৰ জন্মৰ শতবৰ্ষৰ এই মাহটোত আৰু আপোনাৰ সান্নিধ্য পাই আমিও সুখী হ'লোঁ, আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। আৰু আপোনাৰ যি সংগীতৰ যাত্ৰা, সেই বিষয়ে আমি বহুখিনি জানিলোঁ। আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব আপোনাৰ কণ্ঠ, আপোনাৰ কথা, আটাইখিনিয়ে তেওঁলোকক, বিশেষকৈ উঠি অহা ল'ৰা ছোৱালী যিখিনি, তেওঁলোকক প্ৰভাৱিত কৰিব। আপুনি এইদৰে সুস্থ হৈ থাকক, সবল হৈ থাকক আৰু আপোনাৰ সংগীতৰ যাত্ৰা অব্যাহত ৰাখক, আৰু সংগীতৰ যি শিক্ষানুষ্ঠান খুলিছে তালৈ গৈ আমাৰ নতুন প্ৰজন্মই আপোনাৰ যি অভিজ্ঞতাৰ ভঁৰাল তাৰ পৰা জ্ঞান আহৰণ কৰক। বাইদেউ, শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জনালোঁ আৰু আজিৰ অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় ললোঁ।
1: মই বহুত বহুত ধন্যবাদ দিলোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল আটাইলৈকে, মোৰ নমস্কাৰ।
0: নমস্কাৰ। শ্ৰোতাসকলে আজিৰ অতিথি অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তথা লুইতকুঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু দেৱীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: আজিৰ অতিথি শুনিলে এই আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 3 ছেপ্টেম্বৰ, অসমীয়া দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 16 দিন।

আজি অভিৰুচি ক্ৰীড়া দিৱস। অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস। ভোগেশ্বৰ বৰুৱা হৈছে অসমৰ এগৰাকী আগশাৰীৰ খেলুৱৈ, প্ৰশিক্ষক আৰু অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। 1966 চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ আছিল প্ৰথমজন অসমীয়া। সেই বছৰতে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে 3 ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়।

শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ বিষয়ে। 1783 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিকে পেৰিছ চুক্তি নামেৰে জনা যায়। কাৰ্ল মাৰ্কছৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল 1866 চনৰ আজিৰ দিনটোতেই। আজিৰ দিনটোতেই 1936 চনত ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল। ২০১১ চনৰ 3 ছেপ্টেম্বৰত সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।

ভাৰতীয় দাৰ্শনিক ব্ৰজেন্দ্ৰনাথ শীলৰ জন্ম হৈছিল 1866 চনৰ 3 ছেপ্টেম্বৰত। 1905 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতা কমলাপতি ত্ৰিপাঠীয়ে। নোবেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী কাৰ্ল ডেভিড এণ্ডাৰছনৰ জন্ম হৈছিল 1905 চনৰ 3 ছেপ্টেম্বৰত। 1952 চনৰ 3 ছেপ্টেম্বৰতে জন্ম লাভ কৰিছিল জনপ্ৰিয় খলনায়ক আৰু কৌতুক অভিনেতা শক্তি কাপুৰে। যোগগুৰু আৰু লেখক যজ্ঞী বাসুদেৱৰ জন্ম হৈছিল 1957 চনৰ 3 ছেপ্টেম্বৰত। ভাৰতীয়

1952 চনৰ 3 ছেপ্টেম্বৰতে জন্মলাভ কৰিছিল জনপ্ৰিয় খলনায়ক আৰু কৌতুক অভিনেতা শক্তি কাপুৰে। যোগগুৰু আৰু লেখক যজ্ঞী বাসুদেৱৰ জন্ম হৈছিল 1957 চনৰ 3 ছেপ্টেম্বৰত। ভাৰতীয় লেখিকা কিৰণ দেশাইৰ জন্ম হৈছিল 1971 চনৰ 3 ছেপ্টেম্বৰত। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস দ্য ইনহেৰিটেন্স অৱ লষ্টৰ বাবে 2006 চনত মেন বুকাৰ বঁটা লাভ কৰে। ভাৰতীয় অভিনেতা বিবেক অবেৰয়ৰ জন্ম হৈছিল 1976 চনৰ 3 ছেপ্টেম্বৰত। 1990 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ মহম্মদ স্বামীয়ে। 1992 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মল্ল যুঁজাৰু সাক্ষী মালিকে। 2016 চনৰ অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভাৰতীয় সমাজকৰ্মী বিন্নী য়াংগাৰ জন্ম হৈছিল 2015 চনৰ আজিৰ দিনটোতেই।

বিখ্যাত তবলাবাদক লক্ষ্মণ রাও পর্বতকরের মৃত্যু হয়েছিল 1953 চনের 3 সেপ্টেম্বরত। অসমৰ প্ৰাক্তন আইনমন্ত্ৰী সুৰেন্দ্ৰনাথ মেধিৰ মৃত্যু হৈছিল 1998 চনৰ 3 সেপ্টেম্বৰত। 1999 চনৰ আজিৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল অসমৰ এজন অভিনেতা কথাছবি পৰিচালক ধীৰু ভূঞাৰ। তেওঁ পৰিচালনা কৰা প্ৰথম ৰাগিনী চলচ্চিত্ৰই 1987 চনৰ 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত রজত কমল বটা লাভ করে। এইখন আছিল তেওঁৰ দ্বারা পরিচালিত প্রথম চলচ্চিত্র। ইয়াৰ উপৰিও তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটী কেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ ৰেডিঅ' নাটকসমূহৰ ভিতৰত ফুল আৰু কাঁইট, বৰুৱাৰ সংসাৰ, সিচা পুখুৰীৰ মাছ, শৃংগাৰ শ, বৃহন্নলাৰ মুক্তি ইত্যাদি অন্যতম। সৈয়দ আব্দুল মালিকৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত আৰু তেওঁৰ দ্বাৰা প্ৰযোজিত কাঠফুলা নামৰ নাটকখন অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰাষ্ট্ৰীয় নাটক কাৰ্যসূচীত দুবাৰকৈ প্ৰদৰ্শিত হৈছিল আৰু দেশৰ সকলোবোৰ আঞ্চলিক ভাষাতে সম্প্ৰচাৰিত হৈছিল। ভাৰতীয় চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক মৃণালকান্তি দাসৰ মৃত্যু হৈছিল 2004 চনৰ 3 ছেপ্টেম্বৰত। তেওঁৰ জন্ম হৈছিল 1965 চনৰ 30 অক্টোবৰত। পুনে ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ স্নাতক মৃণালকান্তি দাসে কেইবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল। 1996 চনত ৰাগ বিৰাগ আৰু অদাজ্যৰ চিত্ৰগ্ৰহণৰ বাবে তেখেতে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। চিত্ৰগ্ৰহণক পেচা হিচাপে লোৱাৰ আগতে দাস পৰ্বতাৰোহণত আগ্ৰহী আছিল। 1986 চনত পশ্চিম হিমালয়ৰ মেণ্টোছা শৃংগত আৰোহণ কৰা প্ৰথমজন ভাৰতীয় আছিল মৃণালকান্তি দাস। সৰুৰে পৰাই বন্য জীৱ জন্তুৰ প্ৰতি আকৃষ্ট দাসে অসম চৰকাৰৰ প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈ ফৰেষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও চিত্ৰগ্ৰহণৰ বাবে তেওঁ সেই চাকৰি ত্যাগ কৰিছিল।

শ্ৰোতাবৃন্দ, এয়াই আছিল ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটোৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষীক অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে একাডেমী চৌহদৰ আন্তঃগাঁথনিমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি বিজেপি আৰু বি পি এফ দলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। অসম প্ৰকাশন পৰিষদে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ প্ৰথমখন সময়সূচী ঘোষণা কৰিছে। শিৱসাগৰ জিলাত আজিৰে পৰা ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ ছেইল নামৰ নতুন প্ৰণালীগত সাৰ বিক্ৰী ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ, এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতাবন্ধুলৈ সাদৰ সম্ভাষণ জনাই যুৱবাণীৰ যুৱ ক্ৰীড়া অনুষ্ঠানৰ সৈতে মই বৰ্ণালী লহকৰ আৰু মোৰ সৈতে আছে পৰিস্মা দাস। প্ৰিয় শ্ৰোতা, অসমৰ ক্ৰীড়া জগতৰ বাবে 3 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটো এক বিশেষ তাৎপৰ্যপূৰ্ণ দিন। এই দিনটোৰ সৈতে জড়িত হৈ আছে অসমৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট ভোগেশ্বৰ বৰুৱাদেৱৰ নাম। অভিৰুচি ক্ৰীড়া দিৱসৰ আজিৰ বিশেষ দিনটোত আমি কথা পাতিম ক্ৰীড়াৰ বৰ্তমান পৰিৱেশ, যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি, খেলুৱৈসকলৰ বাবে থকা সুযোগ সুবিধা আৰু আমাৰ ৰাজ্যৰ ক্ৰীড়াৰ ভৱিষ্যত সম্পৰ্কে। এই বিষয়সমূহৰ ওপৰত অধিক জানিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে শোণিতপুৰ জিলাৰ ক্ৰীড়া বিভাগৰ বিষয়া প্ৰাঞ্জল দিহিঙীয়া ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ।
1: নমস্কাৰ। এই বিশেষ দিনটোত সকলো শ্ৰোতা, ক্ৰীড়া অনুৰাগী আৰু খেলুৱৈলৈ শুভেচ্ছা জনালোঁ।
0: প্ৰথমে আমি জানিব বিচাৰিম 3 ছেপ্টেম্বৰ অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য কি ক'ব এই বিষয়ে?
1: 3 ছেপ্টেম্বৰ আমাৰ অতি সন্মানীয় প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে অৰ্জুন বঁটাৰে গৌৰৱান্বিত হোৱা ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন, আৰু তেখেতৰ জন্মদিনৰ উদ্দেশ্যে এই দিৱসটো আয়োজন কৰা হয়।
0: এই দিৱসৰ তাৎপৰ্য কি ক'ব আপুনি, তাৎপৰ্যৰ বিষয়ে?
1: হয়, এই দিৱসৰ যথেষ্ট তাৎপৰ্য আছে। আমাৰ অসমত খেলৰ প্ৰতি এটা ভাল ধনাত্মক

0: পৰিৱেশ আগবঢ়োৱাত এই দিৱসৰ অৰিহণা আছে। আৰু এই সন্দৰ্ভত আমি শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ বিষয়ে অলপ আমি ক'ব পাৰোঁ। তেওঁ প্ৰথম অৱস্থাত ভাৰতীয় সামৰিক বাহিনীৰ এগৰাকী সদস্য হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ সমান্তৰালভাৱে তেওঁ এগৰাকী দৌৰবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত চেম্পিয়ন হয়, নেশ্যনেল চেম্পিয়ন হয় আৰু 1966 এছিয়ান গেমছত তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হয় 800 মিটাৰ যি দৌৰ প্ৰতিযোগিতাত। আৰু 1970 যি এছিয়ান গেমছ অনুষ্ঠিত হৈছিল তাত 400 মিটাৰ ৰিলে দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। 1966 তেওঁ অৰ্জুন বঁটাৰে তেওঁ পুৰস্কৃত কৰা হয় আৰু তেওঁ অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে অৰ্জুন বঁটা লাভ কৰে। তেওঁ পৰৱৰ্তী সময়ত ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ONGCত যোগদান কৰে। আৰু সেই সময়ত অভিৰুচি নামৰ এখন আলোচনীত এই বিষয়ে বিশদভাৱে প্ৰকাশিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত অভিৰুচি আলোচনী আৰু আলোচনীৰ সম্পাদক আৰু অন্যান্য ব্যক্তিৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনৰ 3 ছেপ্টেম্বৰ তাৰিখটো 1984 চনত প্ৰথমবাৰৰ বাবে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় আৰু তাৰ পাছৰ পৰা এতিয়ালৈকে আমাৰ 3 ছেপ্টেম্বৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ক্ৰীড়া অনুৰাগী ক্ৰীড়া সংগত খেলুৱৈসকলে উদযাপন কৰি আহিছে।
1: হয়, আপুনি খুব সুন্দৰকৈ তেখেতৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাইছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা তেখেতে সেই সময়তে সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু যাৰ ফলত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে অভিহিত কৰা হ'ল। আজিৰ এই বিশেষ দিনটোৰ উদ্দেশ্য সম্পৰ্কে আপুনি কি ক'ব?
0: তেওঁৰ যিখিনি অৰিহণা বা তেওঁৰ যি সফলতা এই সেইখিনি আচলতে সকলোৰে এটা আদৰ্শ হ'ব লাগে। বিশেষকৈ যিসকল নতুন খেলুৱৈয়ে নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বা প্ৰস্তুতি চলাই আছে বা নিয়মিতভাৱে অনুশীলন কৰি আছে তেওঁলোকে তেওঁক আদৰ্শ হিচাপে ল'ব পাৰে। আৰু এই দিৱসটোৱে আচলতে আমাৰ বিভিন্ন সময়ত খেলুৱৈসকলক অনুপ্ৰাণিত কৰি আহিছেই, যিহেতু এই অনুষ্ঠানটো বহুত সংখ্যক ক্ৰীড়ানুৰাগী বা ক্ৰীড়া সংগত খেলুৱৈসকলে আয়োজন কৰে আৰু তেওঁৰ সেই আয়োজন কৰা অনুষ্ঠানৰ লগে লগে তেওঁৰ বিষয়ে খেলুৱৈসকলে অৱগত হয় আৰু সেইকাৰণে এই দিৱসৰ যথেষ্ট তাৎপৰ্য আছে। আৰু যদি খেলুৱৈসকলে সেই দিৱসৰ তাৎপৰ্যটো উপলব্ধি কৰি আৰু তেনেধৰণে যদি নিজকে আগবঢ়াই লৈ যাব বিচাৰে নিশ্চয় তেওঁলোকে সফল হ'ব।
1: হয়, 1984 চনতে আৰম্ভ হোৱা ক্ৰীড়া দিৱসৰ ধাৰাবাহিকতাই অসমৰ ক্ৰীড়া মানচিত্ৰত কেনেধৰণেৰে স্থায়ী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে বুলি আপুনি ভাবে?
0: হয়, এইটো আপোনাৰ স্থায়ী প্ৰভাৱ অৱশ্যে পেলাইছে, যিহেতু ইতিমধ্যে মই ক'লোৱেই যে তাতে আমাৰ বহু সংখ্যক ব্যক্তি এটা এটা ডাঙৰ এটা যথেষ্ট সংখ্যক অনুৰাগী বা এটা আমি ক'বলৈ গ'লে এটা বৃহৎ অংশৰ জনসংখ্যা বা ব্যক্তি তাত জড়িত হৈ থাকে। সেইকাৰণে সেই ব্যক্তিসকলে যেতিয়া এই অনুষ্ঠানটো আয়োজন কৰে তাৰ লগে লগে সেই অনুষ্ঠানটোৰ যি প্ৰভাৱ, যি ধনাত্মক প্ৰভাৱো যথেষ্ট বা ব্যাপকভাৱে পৰে। গতিকে সেই ব্যাপকতাটো যিহেতু আমাৰ খেলৰ লগতেই জড়িত, গতিকে অনুষ্ঠানটো যিহেতু ভোগেশ্বৰ বৰুৱাৰ দেৱৰ লগত জড়িত আৰু তেওঁৰ যিহেতু এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰথমজন অসমীয়া খেলুৱৈ হিচাপে অৰ্জুন বঁটাৰে গৌৰৱান্বিত এজন ব্যক্তি, গতিকে তাৰ ধনাত্মক প্ৰভাৱ যথেষ্ট আছে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব আৰু খেলুৱৈসকল অনুপ্ৰাণিত হৈ থাকিব।
1: নিশ্চয়, পূৰ্বৰ তুলনাত বৰ্তমানেও খেলৰ যি ধাৰাবাহিকতা অক্ষুণ্ণ আছে সেয়া সদায় থাকক। বৰ্তমান আমাৰ জিলা প্ৰশাসন তথা ক্ৰীড়া বিভাগে যিসকল তৃণমূল পৰ্যায়ৰ খেলুৱৈ আছে তেওঁলোকক আগবঢ়াই আনিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে?
0: হয়, আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ যথেষ্টখিনি পদক্ষেপ লোৱা হয়। আমি সময়ে সময়ে আমি কিছুমান ঠাইত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ আৰু আমাৰ এটা প্ৰতিযোগিতা আছে খেল মহাৰণ, আৰু খেল মহাৰণৰ যোগেদি আমি গাঁৱে ভূঞে আমাৰ যিসকল প্ৰতিভা আছে তেখেতলোকক

0: চিনাক্তকৰণ কৰি তেওঁলোকক এখন মঞ্চ দিবলৈ চেষ্টা কৰা হয়। আৰু ঠিক তেনেধৰণে আমাৰ ফুটবল প্ৰতিযোগিতা হয়, ইণ্টাৰ স্কুল বা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত যি স্কুল প্ৰতিযোগিতা হয় তাৰ কাৰণেও আমি জিলাসমূহত আমি জিলাৰ পৰা আমি প্ৰতিভাশালী খেলুৱৈসকলক নিৰ্বাচিত কৰি তেওঁলোকক আমি ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি পঠিয়াওঁ। তাত তেওঁলোকে নিৰ্বাচিত হৈ আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে। আৰু এনেধৰণৰ আমি আমাৰ পদক্ষেপ কিছুমান আমাৰ আমি গ্ৰহণ কৰোঁ। তাৰোপৰি যদি কোনো ইচ্ছা থকা খেলুৱৈ বা ব্যক্তিয়ে যদি ক্ৰীড়াৰ সন্দৰ্ভত বিশেষ জানিবলগীয়া থাকে বা তেওঁলোকে জানিব বিচাৰে, সেই সম্পৰ্কেতো আমাৰ আমি তেওঁলোকক তথ্যসমূহ দিবলৈ আমি চেষ্টা কৰোঁ।
1: হয়, বৰ্তমান সময়ত আমি যদি শিক্ষাৰ ক্ষেত্ৰত চাওঁ, পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ওপৰত যি দায়িত্ব আছে তাৰ বাবে তেওঁলোকে খেল ধেমালিক সময় দিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে এই দুয়োটা বিষয়ৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰাকৈ কি ব্যৱস্থা আছে?
0: হয়, যিহেতু আমাৰ আজি একাডেমিক আমাৰ যি চিলেবাছ যথেষ্ট ডাঙৰ, গতিকে যিহেতু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি বিদ্যায়তনিক শিক্ষা সেয়া গ্ৰহণ কৰিবই লাগিব। তাৰ মাজতো যিসকলে আমাৰ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ যি জীৱনশৈলী সেই শৈলীত আমাৰ ক্ৰীড়াটো তেওঁলোকে অন্তৰ্ভুক্ত কৰি ল'ব লাগিব। তাৰ মাজত তেওঁলোকে সময় উলিয়াই ল'ব লাগিব। এটা তেওঁৰ পুৱা ৰাতিপুৱা মৰ্ণিং হওক বা ইভিনিং বা সন্ধিয়া সময় এনেকুৱা এটা ছেশ্যন এনেকুৱা এটা সময় তেওঁলোকে উলিয়াই ল'ব লাগিব। তাৰোপৰি আমাৰ কিছুমান একাডেমি আছে বা আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ কিছুমান চেণ্টাৰ আছে, আমাৰ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ আমাৰ কিছুমান চেণ্টাৰ আছে য'ত ৰেচিডেঞ্চিয়েল অৰ্থাৎ খেলুৱৈসকলে থাকি তাত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। আৰু তাৰোপৰি তেওঁলোকৰ যি বিদ্যায়তনিক যি ব্যৱস্থা তাতো তেওঁলোকে বা স্কুলীয়া শিক্ষাও তেওঁলোকে গ্ৰহণ কৰি থাকিব পাৰে। তো এনেধৰণে খেলুৱৈসকলে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব আৰু অভিভাৱকসকলৰো দায়িত্ব আছে। তেখেতলোকেও প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলক বা আগ্ৰহী খেলুৱৈসকলক আমাৰ যি গাইড বা এই আমাৰ যি ব্যৱস্থাসমূহ আছে সেই বিষয়ে জনাব লাগিব। তাৰোপৰি আমাৰ যি ক্ৰীড়া বিভাগ বা আমাৰ যি ক্ৰীড়া সন্থা আছে তেওঁলোকেও এই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এৱাৰ কৰিব পাৰে।
1: হয়, নিশ্চয়, আপুনি খুব সুন্দৰ কথা কৈছে। এইদৰে আমাৰ যিসকল ক্ৰীড়াপ্ৰেমী যুৱ প্ৰজন্ম আছে তেওঁলোক আগুৱাই যাব পাৰে। অসমৰ বৰ্তমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু আধুনিক সা সুবিধা আৰু বৈজ্ঞানিক প্ৰশিক্ষণ ব্যৱস্থাক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে তুলনা কৰিলে কি কি দিশত এতিয়াও উন্নতিৰ প্ৰয়োজন দেখা যায় সেই সম্পৰ্কে আপুনি কি ক'ব?
0: হয়, আমাৰ আন্তঃগাঁথনি যথেষ্ট উন্নতি হৈছে। আমাৰ বিশেষকৈ আমাৰ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বা আমাৰ বিগত বৰ্ষত আমাৰ জুনিয়ৰ বেডমিণ্টন ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাও আয়োজন কৰিছে। গতিকে আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ সেয়া কোনো কোনো ঠাইত গঢ়ি উঠিছে আৰু আৰু প্ৰয়োজন আছে। আৰু যি প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ আৰু কিছুমান মানে বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন। আৰু আমাৰ যিহেতু আমাৰ ইয়াতে যথেষ্ট সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ওলাইছে, আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কিছুমান পাৰ্টিকুলাৰ স্পৰ্টছ ডিচিপ্লিনত আমাৰ যথেষ্ট ভাল। আৰু বিশেষকৈ বক্সিং, আমাৰ টাইকাণ্ডো আৰু এনেধৰণৰ বহুতো ডিচিপ্লিন আছে, আমাৰ যথেষ্ট ৰিজাল্ট ভাল। ৱেইট লিফটিং এনেধৰণৰ সময়ে সময়ে আমাৰ খেলুৱৈসকলে নিজকে প্ৰতিষ্ঠা কৰি আহিছে। গতিকে আৰু এই বিশেষ আৰু কিছুমান স্পৰ্টছ ডিচিপ্লিনত যিহেতু আমাৰ ইতিমধ্যে ৰিজাল্ট ভাল, সেইবিলাকত আমি আৰু গুৰুত্ব দিব পাৰি। আৰু বাকী থকা স্পৰ্টছ ডিচিপ্লিনবিলাকতো আমি সমানভাৱে গুৰুত্ব দি আমি প্ৰশিক্ষণ ব্যৱস্থাটো আৰু উন্নত কৰি আমাৰ যি সমগ্ৰ খেলৰ পৰিৱেশটো আমি আৰু আগবঢ়াই লৈ যাব পাৰিম।
1: যিসকল ক্ৰীড়াপ্ৰেমী আছে তেওঁলোকে বিশেষকৈ কোনবোৰ খেলত অধিক গুৰুত্ব দি আগবাঢ়ি যাবলৈ সুবিধা হয় সেই সম্পৰ্কে অলপ জনাবচোন।
0: হয়, আমাৰ সাধাৰণতে আমাৰ জনপ্ৰিয় খেল আমাৰ ফুটবল আছে, আমাৰ ফুটবল সকলোৱে খেলে। আৰু আমি এথলেটিক্স, আমি ট্ৰেক এণ্ড ফিল্ড, আমি এই খেল আমি সকলোৱে অংশগ্ৰহণ কৰোঁ। আচলতে আমি সকলোৱে

0: ফুটবল হওক, এথলেটিক্স হওক, আমি বিদ্যালয় পৰ্যায়ত অংশগ্ৰহণ কৰোঁৱেই। তাৰোপৰি আমাৰ যি আমাৰ ওচৰৰ যি আন্তঃগাঁথনি আছে, সেই আন্তঃগাঁথনি অনুসৰি আমি বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিব পাৰোঁ। যদি আমাৰ ইনড'ৰ ষ্টেডিয়াম আছে, বেডমিণ্টনৰ সুবিধা আছে, আমি বেডমিণ্টনত অংশগ্ৰহণ কৰিব পাৰোঁ। আমাৰ যদি চুইমিঙৰ সুবিধা আছে, চুইমিং কৰিব পাৰোঁ। আৰু বেলেগ বেলেগ যদি খেলৰ সুবিধা আছে, আমি অংশগ্ৰহণ কৰিব পাৰোঁ। গতিকে আমি যিকোনো খেলেই আমি খেলিব পাৰোঁ, কিন্তু তাতো এটা কথা আছে, আমি যদি খেলক কেৰিয়াৰ হিচাপে লওঁ বা ল'ব বিচাৰোঁ, তেতিয়াহ'লে আমি এটা কথা মনোযোগ দিব লাগে যে আমাৰ যিটো আমি খেল আমি লৈছোঁ খেলিবলৈ বিচাৰিছোঁ, সেইটো যাতে ৰিকগনাইজ স্পৰ্টছ হয়, অলিম্পিক ৰিকগনাইজ স্পৰ্টছ ডিচিপ্লিন হয়। তেনে ক্ষেত্ৰত তেওঁ অনাগত দিনত তেওঁ যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বা সেই প্ৰতিযোগিতাত যি সফলতা পাব, সেই সফলতাৰে তেওঁৰ কেৰিয়াৰত সহায় কৰিব। এই ক্ষেত্ৰত আমি অলপ মনোযোগ দিয়াটো ভাল।
1: ধন্যবাদ ছাৰ। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, এজন আদৰ্শ খেলুৱৈ কি কি গুণ থকা উচিত?
0: আমাৰ খেলুৱৈ হিচাপেই নহয়, যিকোনো ক্ষেত্ৰতে আমি সফল হ'বলৈ হ'লে আমি প্ৰথম কথা আমাৰ ডেডিকেশ্যন বা আমাৰ যি এটা কামৰ প্ৰতি যি মনোযোগ আৰু সেই কামটো নেৰানেপেৰাকৈ কৰি থকা যি মানসিকতা, সেইটো লাগিবই। গতিকে এজন খেলুৱৈ হিচাপে সফল হ'বলৈ হ'লে তেওঁৰ প্ৰথম তেওঁৰ যি জীৱনশৈলী, তেওঁৰ যি নিয়মানুৱৰ্তিতা, ডিচিপ্লিন, এইখিনি থাকিব লাগিব। তাৰোপৰি তেওঁৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব আৰু সেই প্ৰশিক্ষণ গ্ৰহণ কৰা আৰম্ভণিতে তেওঁ উপযুক্তভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। তেওঁ যদি আৰম্ভণি শিকোঁতেই যদি ভুলকৈ শিকে, তেন্তে তেওঁ পৰৱৰ্তী পৰ্যায়ত সেইখিনি কাৰেকশ্যন কৰাত যথেষ্ট প্ৰব্লেম হ'ব পাৰে। গতিকে তেওঁক এজন ভাল প্ৰশিক্ষক লাগিব। তেওঁ নিজে প্ৰথম অৱস্থাত ডিচিপ্লিন হ'ব লাগিব, তেওঁৰ জীৱনশৈলী ধনাত্মক হ'ব লাগিব আৰু তেওঁৰ যি মানসিকভাৱে তেওঁ নিজকে সবল কৰি তুলিব লাগিব যে তেওঁ যিটো কাম কৰিবলৈ বিচাৰিছে সেই কামটো ভালকৈ কৰিমেই, এনেধৰণৰ মানসিকতাৰ তেওঁৰ প্ৰয়োজন হ'ব। আৰু এইখিনি প্ৰাৰম্ভিক পৰ্যায়ত এইখিনিকে লৈ তেওঁ আগবাঢ়িব পাৰে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ যেতিয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু তেতিয়া তেওঁ নিজৰ অভিজ্ঞতা হ'ব, সেই অভিজ্ঞতাৰে তেওঁ নিজকে আৰু উন্নত কৰি তুলিব পাৰিব।
1: হয় ছাৰ, এগৰাকী খেলুৱৈয়ে বিজয়ৰ সমানে সমানে খেলসমূহত হোৱা পৰাজয়সমূহ গ্ৰহণ কৰিবলৈ কেনেকুৱা মানসিকতা গঢ়ি লোৱাটো উচিত?
0: হয়, আমাৰ সাধাৰণতে আমি এটা উদাহৰণস্বৰূপে যিকোনো ক্ষেত্ৰতে আমি কওঁ যে খেলুৱৈসুলভ মানসিকতা আমাৰ থাকিব লাগে। আচলতে খেলুৱৈসুলভ মানসিকতাৰেই সেইটো যিটো আমি সদায় নিজকে শ্ৰেষ্ঠ প্ৰতিষ্ঠা কৰিবলৈ মৰণপ্ৰণ চেষ্টা কৰোঁ, আৰু যদি আমি পৰাজয় হওঁ সেইটো ধনাত্মকভাৱে গ্ৰহণ কৰাৰো আমাৰ ক্ষমতা থাকে। কিয়নো যিজন শ্ৰেষ্ঠ তেওঁ বিজয়ী হ'ব, তাৰ কাৰণে তেওঁ অনগলভাৱে তেওঁ অনুশীলন কৰিছে, এটা ডিচিপ্লিন লাইফ তেওঁ মেইনটেইন কৰিছে, তো তেওঁ যথেষ্ট কষ্টৰ বিনিময়ত সেইটো তেওঁ লাভ কৰিছে। ঠিক তেনেধৰণে যিজন বিজিত খেলুৱৈ বা যিজনে তেওঁ অকণমান টাইমৰ কাৰণে বা অকণমান সময়ৰ কাৰণে তেওঁ সেই বিজয়ী নহ'ল, তাৰমানে এইটো নহয় যে তেওঁ খুব বেয়া খেলুৱৈ বা তেওঁৰ প্ৰচেষ্টাখিনি কম আছে। তেওঁ সেই বস্তুটো তেওঁ ধনাত্মকভাৱে গ্ৰহণ কৰিব লাগিব, আৰু ধনাত্মকভাৱে খেলুৱৈসকলে গ্ৰহণ কৰেও তাৰ, কিয়নো তেওঁ জানে যে তেওঁ পৰৱৰ্তী যিখন প্ৰতিযোগিতা হ'ব তাত তেওঁ আৰু কষ্ট কৰি, আৰু অনুশীলন কৰি, আৰু মনোযোগিতাৰে তেওঁ অংশগ্ৰহণ কৰি বিজয়ী হ'ব।
1: হয় ছাৰ, অভিৰুচি ক্ৰীড়া দিৱসত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰি?
0: অভিৰুচি ক্ৰীড়া দিৱসত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কিছুমান আমি ৱাকাথন বা সজাগতামূলক খোজকঢ়া, ৰেলী, ৰানিং বা আমাৰ বিভিন্ন ধৰণৰ ফ্ৰেণ্ডলি বন্ধুত্বমূলক প্ৰতিযোগিতা আৰু ছেমিনাৰ, ক্ৰীড়াৰ ওপৰত সজাগতা সভা, এনেধৰণৰ যথেষ্ট ধৰণৰ আমি অনুষ্ঠান আয়োজন কৰিব পাৰি।
1: হয়, স্বাস্থ্যৰ পৰম সম্পদ এই কথাষাৰৰ সৈতে ক্ৰীড়াৰ সম্পৰ্ক কেনেকুৱা?
0: যথেষ্ট সম্পৰ্ক আছে এই আমাৰ বাক্যটোৰ লগত। যিসকল ক্ৰীড়াৰ লগত জড়িত তেওঁলোকে সাধাৰণতে আমি সুস্থ হ'বই লাগিব। তেওঁ যদি সুস্থ নহয় তেওঁ কেনেকৈ খেলত অংশগ্ৰহণ কৰিব, আৰু খেলত যেতিয়া অংশগ্ৰহণ কৰিব, যিসকলে প্ৰতিযোগিতামূলকভাৱে খেলত অংশগ্ৰহণ কৰিছে তেখেতলোকৰ স্বাস্থ্য উন্নতি হ'বই। আৰু যদি যিসকলে স্বাস্থ্যৰ কাৰণেই যদি খেলত অংশগ্ৰহণ কৰে তেতিয়াও তেওঁৰ স্বাস্থ্য অতি সুন্দৰভাৱে তেওঁ বৰ্তি থাকিব। গতিকে এই বাক্যৰ লগত

0: ক্ৰীড়াৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।
1: হয়, ক্ৰীড়াই যুৱ সমাজৰ বিকাশত কেনেদৰে সহায় কৰে বুলি আপুনি ভাবে?
0: যুৱ সমাজৰ বিকাশত ক্ৰীড়াৰ যথেষ্ট অৱদান আছে। যিসকলে ক্ৰীড়াৰ লগত জড়িত তেওঁলোকে এটা ধনাত্মক পৰিৱেশত থাকে। তেওঁলোকে যদি নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব লাগে, তেওঁলোকৰ জীৱনশৈলী ধনাত্মক হ'ব লাগিব, তেওঁলোকৰ লাইফষ্টাইল ভাল হ'ব লাগিব, তেওঁলোকে এটা ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, তেওঁলোকৰ যি খাদ্যাভ্যাস সেয়াও যথেষ্ট ভাল হ'ব লাগিব, তেওঁলোকৰ খেলৰ কাৰণে নিজৰ পাৰফৰ্মেঞ্চৰ উন্নতিৰ কাৰণে ৰেগুলাৰ প্ৰেক্টিচ কৰিবই লাগিব, তাৰোপৰি তেওঁলোকৰ খাদ্য বা নিউট্ৰিশ্যনৰ ওপৰতো তেওঁলোকে যথেষ্ট গুৰুত্ব দিব লাগিব। গতিকে এই গোটেই সামগ্ৰিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোত এজন মানুহ যেতিয়া থাকিব, তেওঁৰ গোটেই লাইফষ্টাইল বা তেওঁৰ গোটেই জীৱনৰ সম্পৰ্কে যি ভাৱধাৰা, সেই গোটেই ভাৱধাৰাখিনি ধনাত্মক হ'ব। গতিকে খেলত অংশগ্ৰহণ কৰাসকলে যদি আমি খেলত বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে, তাৰমানে আমাৰ বহুসংখ্যক মানুহে এটা ধনাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি আহিছে। গতিকে সেই যুৱকসকলে যদি আমাৰ খেলত অংশগ্ৰহণ কৰে, গতিকে তেতিয়াহ'লে সেই যুৱকসকলৰ গোটেই মানসিকতাৰে এটা ধনাত্মক মানসিকতা হৈ পৰিব। গতিকে খেলৰ যুৱকসকলৰ যি মানসিকতা থাকে যথেষ্ট গুৰুত্ব আছে।
1: খেলুৱৈসকলক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰা খেলো ইণ্ডিয়া আঁচনিসমূহৰ মূল উদ্দেশ্য আপুনি কি বুলি ভাবে?
0: খেলো ইণ্ডিয়া এটা খুব ভাৰত চৰকাৰৰ এটা পদক্ষেপ, যাৰ যোগেদি খেলুৱৈসকলে এখন উপযুক্ত মঞ্চ পাইছে। খেলো ইণ্ডিয়াৰ কিছুমান জিলা পৰ্যায়ত ট্ৰেইনিং চেণ্টাৰ থাকে বিভিন্ন স্পৰ্টছ ডিচিপ্লিনত, তাত খেলুৱৈসকলে তেওঁলোকে উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে প্ৰশিক্ষণ কৰি গ্ৰহণ কৰিব পাৰে। তাৰোপৰি খেলো ইণ্ডিয়া এটা প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাখনত খেলুৱৈসকলে উপযুক্ত যি ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই ইনফ্ৰাষ্ট্ৰাকচাৰ লাভ কৰে আৰু এখন মঞ্চ পায় নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু খেলো ইণ্ডিয়াৰ যোগেদি খেলুৱৈসকলক যথেষ্ট ধৰণৰ প্ৰশিক্ষণ বা আৰ্থিকভাৱেও তেওঁলোকক যি ইকুইপমেণ্টছ দৰকাৰ হয় খেল প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণে, সকলোখিনি প্ৰদান কৰা হয়। গতিকে খেলো ইণ্ডিয়াৰ যোগেদি খেলুৱৈসকলৰ উন্নতিৰ কাৰণে এটা খুব ধনাত্মক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপ চলি আছে।
1: হয়, ক্ৰীড়া জগতত অসমৰ যুৱক যুৱতীসকলৰ সম্ভাৱনা কেনেকুৱা ধৰণৰ বুলি আপুনি ভাবে?
0: অসমৰ সম্ভাৱনা যথেষ্ট আছে। ইতিমধ্যে আজি আমি যাৰ বিষয়ে আমি আলোচনা কৰিছোঁ, শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱ, তেখেত উদাহৰণ, তেখেতে এছিয়ান গেমছত এছিয়াৰ নিজকে শ্ৰেষ্ঠ এজন দৌৰবিদ হিচাপে প্ৰতিষ্ঠা কৰিছে। ঠিক তেনেধৰণে আমি দেখিছোঁ আমাৰ পৰৱৰ্তী পৰ্যায়ত অলিম্পিকত আমাৰ বক্সিঙত আমাৰ খেলুৱৈয়ে নিজকে প্ৰতিষ্ঠা কৰিছে, পদক পাবলৈ সক্ষম হৈছে। আমাৰ এথলেটিক্সতো যথেষ্ট ধৰণৰ ৰিজাল্ট আছে, টাইকাণ্ডোত আছে, বহুত ধৰণৰ স্পৰ্টছ ডিচিপ্লিনত আছে। আমি এটা দুটা স্পৰ্টছ ডিচিপ্লিনৰ নাম ল'লে ভুল কৰা হ'ব, আমাৰ প্ৰায়বিলাক স্পৰ্টছতে আমাৰ খেলুৱৈসকলে নিজকে প্ৰতিষ্ঠা কৰিছে। গতিকে সেই সম্ভাৱনা আগতে আছিলে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। আৰু খেলুৱৈসকলে যদি নিজকে আগবাঢ়ি আহে, তেতিয়া নিশ্চয় আমাৰ আৰু ৰিজাল্ট ভাল হ'ব। আৰু ইতিমধ্যে আমাৰ বিভাগৰ ফালৰ পৰাও যি প্ৰশিক্ষণৰ ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচৰা হৈছে। আৰু আমাৰ যিসকল বিভিন্ন ধৰণৰ ক্ৰীড়া সন্থা আছে, তেওঁলোকেও এই ধৰণৰ প্ৰচেষ্টা হাতত লয়। গতিকে খেলুৱৈসকলে তেওঁলোকে যদি আগ্ৰহ থাকে, তেওঁলোকৰ যদি ইচ্ছা শক্তি থাকে, তেওঁলোকে উপযুক্ত প্ৰশিক্ষণ লাভ কৰিব পাৰিব আৰু তেখেতলোকৰ যি গাইডেন্স লাগে, সেই গাইডেন্স তেওঁলোকে অতি সহজে লাভ কৰিব পাৰিব আৰু নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব।
2: অভিৰুচি গোটৰ দৰে বেচৰকাৰী উদ্যোগ আৰু চৰকাৰী ক্ৰীড়া নীতিৰ মাজৰ সমন্বয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত কিদৰে গতিশীল কৰি তুলিছে?
0: হয়, এইটো আমাৰ আচলতে এটা যিকোনো ক্ষেত্ৰতে আমি উন্নতি কৰিবলৈ হ'লে বা আমি ডেভেলপ কৰিবলৈ হ'লে আমাৰ যি সাধাৰণ জনসাধাৰণ তেখেতলোকৰ সহযোগ অতিকৈ প্ৰয়োজন। আমি যিকোনো পলিচি যিকোনো ক্ষেত্ৰতে আমি লওঁ, যিহেতু পলিচিখনেই হ'ল আমাৰ সাধাৰণ জনসাধাৰণৰ কাৰণে, সকলোৰে কাৰণে, তো সাধাৰণ জনসাধাৰণৰ অংশগ্ৰহণেৰেহে যিকোনো এটা পলিচি বা যিকোনো এটা স্কিম সফল হয় বা ছাকচেছ হয়। তো এই ক্ষেত্ৰত আমাৰ নিশ্চয় অভিৰুচি গোটৰ দৰে যি সামাজিক অনুষ্ঠান আছে, তেখেতলোকৰ পদক্ষেপ নিশ্চয় খুব এটা ধনাত্মক হয় আৰু চৰকাৰেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। আৰু শেহতীয়াভাৱে আমাৰ চৰকাৰ

0: তিনি ছেপ্টেম্বৰ দিনটো ষ্ট্ৰেট স্পৰ্টছ ডে হিচাপে উদযাপন কৰিবলৈ লৈছে। আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দিনৰ জন্মদিনটোতে তেখেতৰ প্ৰতি সন্মান জনাই আমাৰ ষ্ট্ৰেট স্পৰ্টছ ডে আমি 3 ছেপ্টেম্বৰ দিনটো আয়োজন কৰে, উদযাপন কৰা হয়। এই তেনেক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ চৰকাৰী আৰু এনেধৰণৰ অনুষ্ঠানৰ মাজত নিশ্চয় সহযোগিতা আছে, আৰু এই সহযোগিতাৰ হ'ল সামগ্ৰিক ক্ৰীড়াক্ষেত্ৰ উন্নয়নৰ কাৰণে, আৰু এই সহযোগিতাই নিশ্চয় উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব।
1: অসমৰ খেলুৱৈসকলে অলিম্পিক, কমনৱেলথ বা এছিয়ান গেমছৰ দৰে মঞ্চত নিয়মীয়াকৈ পদক লাভ হ'লে কোনবোৰ খেলত বিশেষকৈ গুৰুত্ব দিয়া উচিত?
0: হয়, আমি যদি বিগত বৰ্ষসমূহৰ প্ৰদৰ্শন আমি চাওঁ, তেতিয়াহ'লে আমাৰ খেলুৱৈসকলে ৱেইট লিফটিং, বক্সিং, টাইকাণ্ডো, লন বল এনেধৰণৰ প্ৰতিযোগিতাত তেওঁলোকে পদক পাবলৈ সক্ষম হৈছে। তাৰোপৰি সম্ভাৱনা আছে, আমাৰ আৰ্চাৰীত আমাৰ যথেষ্ট সম্ভাৱনা আছে। আচলতে ক'বলৈ গ'লে আমাৰ যদি আমি প্ৰপাৰ ট্ৰেইনিং আৰু প্লেনিঙত চাইণ্টিফিকেলি যদি আমি এজন খেলুৱৈক সৰুৰে পৰা আমি তৈয়াৰ কৰোঁ, তেওঁ যিকোনো খেলতে আচলতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে খেলুৱৈসকলে আমি এইটো কৈ দিয়া অনুচিত হ'ব যে এইকেইটা স্পৰ্টছ ডিচিপ্লিনে তেওঁলোকে অংশগ্ৰহণ কৰক। আৰু প্ৰথম কথা হ'ল অলিম্পিক স্পৰ্টছ ডিচিপ্লিন হ'ব লাগে, তেতিয়া তেওঁ নিশ্চয় অনাগত দিনত সহায় হ'ব। আৰু তাৰোপৰি আমি আচলতে খেলুৱৈসকলক যিকোনো স্পৰ্টছতে অংশগ্ৰহণ কৰিবৰ কাৰণে এনকাৰেজ কৰিব লাগে, কাৰণ স্পৰ্টছটোৰ এটা পজিটিভ প্ৰভাৱ সদায় থাকে, আৰু সেইটো এটা কথা। আৰু ছেকেণ্ড, আমি যিখিনি আমি ৰিজাল্টখিনি আমি দেখিলোঁ, তো সেই ৰিজাল্টখিনিত আমি বক্সিং, টাইকাণ্ডো বা এনেধৰণৰ ইভেণ্টবিলাক দেখিছোঁ, গতিকে সেই ইভেণ্টবিলাকতো আমি গুৰুত্ব দিব পাৰোঁ। আৰু যদি আমি বৈজ্ঞানিকভাৱে আগবাঢ়োঁ, প্ৰতিটো খেলতে আমাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।
1: হয়, নিশ্চয়। আপুনি খেলুৱৈসকলৰ সুৰক্ষা আৰু সংস্থাপনৰ সম্পৰ্কে কি ক'ব?
0: আমাৰ খেলুৱৈসকলৰ কাৰণে যথেষ্ট ধৰণৰ পলিচি আছে। আমাৰ বহুত ডিপাৰ্টমেণ্ট আছে য'ত স্পৰ্টছ পাৰ্চনৰ কাৰণে তেওঁলোকৰ প'ষ্ট ৰিজাৰ্ভেশ্যন থাকে, আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগতো এটা সময়ত খেলুৱৈসকলক পুৰস্কাৰ দিয়া হৈছিল, তেওঁলোকক চাকৰি দিয়া হৈছিল। আৰু আপোনাৰ আৰু যিসকলে নেশ্যনেল গেমছত পদক লাভ কৰে তেখেতলোকৰ কাৰণেও সংস্থাপনৰ সুবিধা আছে। গতিকে খেলুৱৈসকলে যদি তেওঁলোকৰ প্ৰদৰ্শন খুব ভাল হয়, তেন্তে তেওঁলোকে চৰকাৰীভাৱে সংস্থাপিত হ'বলৈ খুব সহজ। আৰু যদি তেওঁলোকৰ খেলৰ লগতে তেওঁলোকৰ যদি বিদ্যাত্মিক যি শিক্ষা, সেয়াও যদি তেওঁৰ লগত তেওঁ সমানে লৈ যাব পাৰে, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী পৰ্যায়ত নিজকে কোচ হিচাপে বা নিজকে এজন ক্ৰীড়া বিভাগৰ বিষয়া হিচাপে তেওঁ নিশ্চয় প্ৰতিষ্ঠা কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত আচলতে আমাৰ খেলুৱৈসকলে নিজকে সজাগ কৰি তুলিব লাগিব, তেওঁলোকৰ মন মগজু খোলা ৰাখিব লাগিব, যিহেতু আজিকালি আমাৰ যিকোনো তথ্য পাবৰ কাৰণে আমাৰ যি ইণ্টাৰনেট হ'ল, বৰ্তমানটো AI যুগ হ'ল, গতিকে এইটো যিকোনো এটা ইনফৰ্মেশ্যন পাবৰ কাৰণে যথেষ্ট সহজ। গতিকে খেলুৱৈসকলে নিজৰ মন মগজু খোলা ৰাখি সেই তথ্যসমূহ তেওঁলোকে সংগ্ৰহ কৰি নিজকে তেনেধৰণে প্ৰিপেয়াৰ কৰি আগবাঢ়ি যাবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব লাগিব।
1: হয়, নিশ্চয়। ধন্যবাদ জনাইছোঁ আপোনাক। আমি অনুষ্ঠানৰ একেবাৰে শেষ সময়লৈ উপনীত হৈছোঁ, আমাৰ যিহেতু সময় সীমিত। একেবাৰে শেষৰটো প্ৰশ্ন মই আপোনালৈ আগবঢ়াইছোঁ। আমাৰ যিসকল উদীয়মান ক্ৰীড়াপ্ৰেমী যুৱ প্ৰজন্ম আছে, তেওঁলোকলৈ আপুনি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কি বাৰ্তা আগবঢ়াব?
0: হয়, মই ক'ব খোজোঁ যে আহক সকলোৱে আমি খেলোঁ, খেলত অংশগ্ৰহণ কৰোঁ, আৰু নিজকে সুস্থ সবল কৰাৰ লগতে এটা ধনাত্মক পৰিৱেশ আমি কৰোঁ, আৰু এখন ধনাত্মক তথা সুন্দৰ সমাজ গঢ়ি তোলোঁ।
1: ধন্যবাদ জনাইছোঁ আপোনাক।
2: ক্ৰীড়া কেৱল জয় পৰাজয়ৰ নাম নহয়, ক্ৰীড়া হৈছে শৃংখলা, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক সুন্দৰ যাত্ৰা। এই সুন্দৰ কথাৰেই আজিৰ সাক্ষাৎকাৰ অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ। অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য, ক্ৰীড়াৰ প্ৰতি আমাৰ দায়িত্ব আৰু নতুন প্ৰজন্ম

আমাক আগুৱাই নিয়াৰ বিভিন্ন দিশ সম্পৰ্কে আমাৰ সৈতে মূল্যৱান মত বিনিময় কৰাৰ বাবে শোণিতপুৰ জিলাৰ জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়া ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত অনুষ্ঠান শুনি থকা শ্ৰোতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হওক, সুস্থ সবল জীৱন গঢ়ক আৰু আমাৰ ক্ৰীড়াবিদসকলক সদায় উৎসাহ যোগাওক। এই আশাৰে আজিলৈ বিদায় লৈছোঁ। পুনৰ আন এটা অনুষ্ঠানত আপোনালোকৰ সৈতে মিলিত হ'ম। তেতিয়ালৈকে সুস্থ থাকক, আনন্দত থাকক। আজিৰ অনুষ্ঠানটি থলিতে বাণীবন্ধন তথা সম্পাদনা কৰিলে বৰ্ণালী লহকৰ আৰু পৰিস্মা দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ মালবিকা বৰাৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক প্ৰণৱীৰাম বৰুৱাৰ কথা আৰু সুৰৰ এই গীতটি।

মালবিকা বৰাৰ কণ্ঠত শেষত শুনক আনন্দচন্দ্ৰ বৰুৱাৰ কথা আৰু প্ৰণৱীৰাম বৰুৱাৰ সুৰৰ এই গীতটি।

কেইটিমান আধুনিক গীত শুনিলে মালবিকা বৰাৰ কণ্ঠত। এই আকাশবাণী তেজপুৰ, এতিয়া 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ 8:09 শুনিবলৈ পাব।

মূৰ্ছনা অনুষ্ঠানটিৰ শেষৰ বাৰ্তাটো আমালৈ প্ৰেৰণ কৰিছে কোদালী গাঁৱৰ নগেন্দ্ৰনগৰ কোদালী গাঁৱৰ হিতেন্দ্ৰ দাসে। তেওঁ যিকোনো এটি গীত শুনিবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে আৰু তেখেতৰ অনুৰোধক সন্মান জনাই আমি অমৰ প্ৰেম বোলছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি তেওঁলৈ বুলি আগবঢ়ালোঁ।

শ্ৰোতাই হোৱাটছএপৰ জৰিয়তে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মোৰ চেনেলৰ আজিলৈ ইমানতে অন্ত পৰিল। যিসকল শ্ৰোতাই আজিৰ অনুষ্ঠানৰ বাবে বাৰ্তা প্ৰেৰণ কৰিলে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো তেওঁলোকৰ পৰা আমি এনেধৰণৰ বাৰ্তা আশা কৰিলোঁ। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ, বোলছবি জুৰমানা।

হিন্দী বোলছবিৰ গীত অনুষ্ঠানটিত এইবাৰ শুনক হীৰ ৰাঞ্জা বোলছবিৰ এই গীতটি। গীতিৰ শিল্পী মহম্মদ ৰফি।

হিন্দী বলছবি গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ, নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz-ত। আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰিলে সমীৰ নাৰ্জাৰী, প্ৰতীক্ষা খনিকৰ আৰু বিলিফাং স্বৰ্গীয়াৰীয়ে। ট্ৰেন্সমিটাৰ আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়িকা কৰবী গগৈৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষক মই প্ৰাঞ্জল শইকীয়াই আজিৰ অধিৱেশন ইমানতে সামৰিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।